এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পৰিণীতা শইকীয়া আৰু প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে জিতেন বসুমতাৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নলিনী মহন্ত আৰু সংগীবৃন্দই গোৱা।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
1: সাহিত্যৰ শক্তিৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক নকুল চন্দ্ৰ ভূঞাই লিখিছিল, যুগ পৰিৱৰ্তনশীল, সাহিত্যও পৰিৱৰ্তনশীল। যুগৰ প্ৰভাৱ সদায় আমাৰ সাহিত্যত পৰি আহিছে। সময়ে জাহ নিয়াব নোৱাৰে এটা যুগ যেতিয়াই জীয়াই থাকে সাহিত্যৰ বুকুত। বাস্তৱ জগতৰ প্ৰভাৱ সাহিত্যিকৰ লিখনিত পৰিবই। বৰ্তমান যুগ সংগ্ৰামৰ যুগ। প্ৰত্যেক কথাতে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, খোৱামুঠিৰ কাৰণে, নিজৰ ভাষাটোৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, দুৰ্নীতিৰ বিপক্ষে, লাভখোৰ সুতখোৰৰ বিপক্ষে। আমাৰ আজি সমস্যা বহুত। এই সমস্যাৰ মাজত যি সাহিত্য সৃষ্টি হৈছে তাতো এই সমস্যা সোমাই গৈছে। দেশৰ জনগণৰ যি আৰ্থিক সংকট আছে, ব্যৱহাৰিক সামাজিক ক্ষেত্ৰত যি সমস্যা আছে, সেইবিলাকৰ প্ৰতিফলন হ'ব লাগে সাহিত্যত। কাৰণ সাহিত্যই যেতিয়া সহানুভূতি সৃষ্টি কৰিব পাৰে, তেতিয়াই জনসাধাৰণ সাহিত্যৰ প্ৰতি সজাগ হয়। বহুতো সাহিত্যিকে আজি সাহিত্য চৰ্চাত হাত দিছে, কিন্তু তেওঁলোকৰ সাহিত্যক ৰাইজে সিমান অনুমোদন কৰা নাই, তেওঁলোকৰ সাহিত্যত কিছুমান ধাৰ কৰা ত্ৰুটি থকাৰ বাবে। ঐকান্তিকতাহীন, অভিজ্ঞতাহীন সাহিত্য কেতিয়াও কালজয়ী হ'ব নোৱাৰে। অসমত 14-15 শতিকাত ৰাজতন্ত্ৰৰ শাসনযন্ত্ৰত যদিও তেতিয়া ব্যভিচাৰ সোমোৱা নাছিল, আমাৰ সমাজত কিন্তু অনীতি অত্যাচাৰৰ প্লাৱন হৈছিল। আৰু 1 শতিকামান সেই ব্যভিচাৰ চলি থকা হলে শাসন প্ৰণালীত ব্যভিচাৰ সোমাই দেশখনো হয়তো ধ্বংস কৰিলেহেঁতেন। অসমত তেতিয়া বৌদ্ধা শাক্ত আচাৰ নীতি ইমান তললৈ গৈছিল যে মানুহে মানৱতা হেৰুৱাই পেলাইছিল। আমাৰ সমাজ খণ্ড বিখণ্ড হৈ পৰিছিল। নৈতিক চৰিত্ৰ ক্ৰমান্বয়ে নিম্নমুখী গতিত ধাৱমান হৈছিল। অসমীয়া জাতিটোৰ সৌভাগ্যৰ বাবেই এনেতে ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলে ভাগৱত পুৰাণ আৰু অন্যান্য পুৰাণৰ পৰা সাৰ বস্তুলৈ অপূৰ্ব সাহিত্যৰাজি ৰচনা কৰিলে। ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱে গীতা, ভাগৱত আদিৰ আদৰ্শত বৈষ্ণৱ ধৰ্মক নতুন গঢ় দি সৰ্বভাৰতীয় ধৰ্মৰ সৈতে যোগসূত্ৰ স্থাপন কৰিলে। সেই সময়ত এফালে সত্ৰ, আনফালে ৰাজসভা, এই দুটা বিভিন্ন পৰিৱেশত অসমীয়া সাহিত্য ৰচিত হৈছিল। এই মহিমাময়ী শংকৰী সাহিত্যই তেতিয়াই সমাজৰ কুনীতি, কু আচৰণ মহিমূৰ কৰি সমাজৰ তথা অসমীয়া মানুহৰ মন সুস্থ পবিত্ৰ কৰি সমাজৰ আদৰ্শ, সাম্যভাৱ, মানৱতা, সহনশীলতা দাঙি ধৰি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে এখন দেশৰ এটা জাতি তাক শিকাই দিলে। শংকৰী সাহিত্যৰ শক্তিয়ে আজিও আমাৰ অসমীয়া জাতিটোক বান্ধি ৰাখিছে। আমি এতিয়া এনে সুস্থ সাহিত্য ৰচনা কৰিব লাগে যি সাহিত্যই সমাজত ভূমিকম্পৰ সৃষ্টি কৰিব, যি ভূমিকম্পত সমাজৰ অহিতকাৰী পাপীবিলাক ধ্বংস হ'ব। সাম্যবাদ আৰু সমাজবাদী আদৰ্শেৰে ৰচিত সাহিত্যইহে সৰ্বসাধাৰণ জনগণৰ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থৰ উপকাৰ সাধন কৰিব।
0: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক নকুল চন্দ্ৰ ভূঞাৰ লিখনিৰ পৰা লোৱা হ'ল।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত হৰি প্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ দেশী তৰী।

ইমানপৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰূপা শইকীয়াৰ কণ্ঠৰ কেইটিমান বৰগীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

অনিবাৰ্য কাৰণবশতঃ বৰগীতটি সম্পূৰ্ণকৈ শুনাব পৰা নগ'ল। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

শ্ৰোতাসকলে বৰগীত শুনিছে ৰূপা শইকীয়াৰ কণ্ঠত। শিল্পী কণ্ঠত এইবাৰ শুনাবলৈ লোৱা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

ৰূপা শইকীয়াৰ কণ্ঠৰ বৰগীত কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠৰ সপ্তম খণ্ড, পাঠ উৎপল বৰাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। চাৰে 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, ৰচনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত ৰাভা লোকসংগীত আৰু আধুনিক গীতৰ বিশিষ্ট কণ্ঠশিল্পী মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 75 খণ্ড, ৰচনা জ্ঞানশ্ৰী ভট্টাচাৰ্যৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী তৃষা বৈশ্যৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ শিল্পী দীপালী বৰঠাকুৰ, দিগেন মহন্ত, দীপশিখা বৰদলৈ, জয়ন্ত শৰ্মা আৰু ববিতা ভূঞা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 9:45 অসমা সুষমা, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অনন্তলাল আৰু সংগীসকলে পৰিৱেশন কৰা চেনাই বাদন ৰাগ শুদ্ধ সাৰাংগ। 1:50 সুৰৰ লিহিৰি, পুনৰ কৈছো সুৰৰ জিঞ্জিৰি, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠদানৰ অনুষ্ঠান আগবঢ়াব বৰ্ণালী মালাকাৰে, 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ প্ৰতীক্ষা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই। 8:00 মানসজ্যোতি বৰাই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 সুতপা চক্ৰৱৰ্তীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দ গান, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ধীৰেণ চন্দ্ৰ তেৰণৰ কণ্ঠৰ কাৰ্বি গীত।

8:02 দৃষ্টিপাত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত আৰু নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

নাহৰ ফুল ফুলাৰ বতৰত আকাশবাণী গুৱাহাটীৰ চৌহদ মুখৰ হ'ব লোকসংগীতৰ সুৱদি সুৰেৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে 2 মে' শনিবাৰে সন্ধিয়া 6:15 পৰা আকাশবাণী গুৱাহাটীৰ মুকলি মঞ্চত গুঞ্জৰিত হ'ব জ্যোতি বিকাশ বৰাৰ দলৰ বিহুগীত, মায়াৰাণী ৰায় আৰু প্ৰিয়ংকা দেৱী মণ্ডলৰ গোৱালপৰীয়া লোকগীত আৰু গুণী নুজাৰ দলৰ নাও খেলৰ গীত। লগতে থাকিব ভোৰতাল নৃত্য আৰু হুদুম নৃত্য। নাহৰ ফুল ফুলিবৰ বতৰ, আকাশবাণী গুৱাহাটীৰ এই বিশেষ আয়োজনলৈ আপোনাক সাদৰ আমন্ত্ৰণ। গুৱাহাটীৰ চানমাৰীস্থিত আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদৰ মুকলি মঞ্চত আপুনিও আকাশবাণীৰ 90 বছৰ পূৰ্তি উদযাপনত ভাগ লওক আৰু লোককৃষ্টিৰ সোৱাদ লওক। মনত ৰাখিব, 2 মে' শনিবাৰে সন্ধিয়া 6:15 পৰা নাহৰ ফুল ফুলিবৰ বতৰ।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভিটামিন ডি। ভিটামিনসমূহ প্ৰাকৃতিকভাৱে পাব পৰা কিছুমান ৰাসায়নিক যৌগ। জীৱৰ স্বাভাৱিক বৃদ্ধিৰ বাবে এইবোৰ অতি কম পৰিমাণে হ'লেও নিতান্ত আৱশ্যক, আৰু প্ৰধানত খাদ্যৰ যোগেদিহে এইবোৰ আমাৰ শৰীৰলৈ আহিব লাগে, কিয়নো শৰীৰে নিজে ইহঁতক সংশ্লেষণ কৰিব নোৱাৰে। ভিটামিনসমূহে নিজে শৰীৰক অতি কম শক্তিহে যোগান ধৰে যদিও বহুতো শক্তিৰ ৰূপান্তৰণ প্ৰক্ৰিয়াত এইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 1912 চনত হলেণ্ডৰ পেকেলহাৰিং, আমেৰিকাৰ মেককলাম আৰু ইংলেণ্ডৰ হপকিন্সে প্ৰমাণ কৰি দেখুৱালে যে কেৱল বিশুদ্ধ প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বিযুক্ত খাদ্য গ্ৰহণৰ ফলত যিবোৰ শাৰীৰিক উপসৰ্গই দেখা দিয়ে সেইবোৰ প্ৰতিৰোধ কৰিবলৈ গাখীৰ মথা পানী বা প্ৰটিনবিহীন গাখীৰ সুফলদায়ক। ছাৰ ফেডৰিক হপকিন্সে গাখীৰৰ ৰোগ প্ৰতিৰোধী উপাদানবোৰৰ নাম দিলে অতিৰিক্ত খাদ্য উপাদান বুলি। সেই একে বছৰতে পোলেণ্ডৰ বিজ্ঞানী কেচিমিৰ ফাংকে চাউলৰ মলৰ পৰা দানাকাৰ পদাৰ্থ এবিধ পৃথক কৰি উলিয়াবলৈ সক্ষম হয়। ই বেৰিবেৰি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বা আৰোগ্য কৰিব পাৰে। ৰাসায়নিকভাৱে ই এমাইন শ্ৰেণীৰ যৌগ, সেয়েহে খাদ্যদ্ৰব্যৰ অতিৰিক্ত খাদ্য উপাদানৰ নাম ৰখা হ'ল ভিটামাইন বুলি। ভিটাৰ অৰ্থ হ'ল প্ৰাণ বা জীৱন। পাছত জীৱৰ স্বাভাৱিক বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় অন্যান্য অতিৰিক্ত খাদ্য উপাদান আৱিষ্কৃত হ'বলৈ ধৰাত দেখা গ'ল যে ইহঁত আটাইবোৰ এমাইন শ্ৰেণীৰ যৌগ নহয়। সেয়ে ভিটামাইনৰ ই বৰ্ণটো লোপ কৰি এই অত্যাৱশ্যকীয় খাদ্য উপাদানবোৰৰ নাম ৰখা হ'ল ভিটামিন বুলি, যাক আমি খাদ্যৰ প্ৰাণ বুলি কওঁ। আৱিষ্কাৰৰ ক্ৰম বা ধৰ্ম নিৰ্দেশ কৰা শব্দৰ ভিত্তিত ভিটামিনবোৰক এ, বি, চি, ডি, কে আদি বিভিন্ন ইংৰাজী বৰ্ণৰ দ্বাৰা বুজোৱা হয়। বিজ্ঞানী মেককলামে 1922 চনত কট মাছৰ যকৃতৰ তেলত পয়ালগা ৰোগ প্ৰতিৰোধী উপাদান এবিধৰ উপস্থিতি আৱিষ্কাৰ কৰে। ইয়েই ভিটামিন ডি। 1931 চনত এংগাছ নামৰ বিজ্ঞানী এজনে ইয়াৰ এটা ৰূপ ভিটামিন টু আৰু 1937 চনত বিজ্ঞানী উইণ্ডাছে আন এটা ৰূপ ভিটামিন থ্ৰী পৃথক কৰিবলৈ সক্ষম হয়। মাছৰ যকৃতৰ তেল ভিটামিন ডিৰ উৎকৃষ্ট উৎস। কণীৰ কুহুম, গাখীৰ, মাখন আদিতো ইয়াক যথেষ্ট পৰিমাণে পোৱা যায়। ষ্টেৰল যৌগবোৰ ভিটামিন ডিৰ প্ৰভিটামিন। উদ্ভিদত থকা আৰ্গষ্টেৰল সূৰ্যৰ ৰশ্মিত থকা অতি বেগুনীয়া বিকিৰণৰ প্ৰভাৱত ভিটামিন ডিলৈ ৰূপান্তৰিত হয়। আমাৰ গাৰ ছালত থকা 7D হাইড্ৰক্লৰষ্টৰেল সূৰ্যৰ ৰশ্মিৰ অতিবেগুনীয়া অংশৰ প্ৰভাৱত ভিটামিন ডিলৈ পৰিৱৰ্তিত হয়। অৰ্থাৎ শৰীৰত ভিটামিন ডি প্ৰস্তুতিৰ বাবে সূৰ্যৰ ৰশ্মি অতি প্ৰয়োজন। ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন বাধাপ্ৰাপ্ত হয়। ল'ৰা ছোৱালীৰ হাড়ৰ বৃদ্ধি খৰতকীয়া হোৱা বাবে সিহঁত প্ৰথমেই এই ভিটামিনৰ অভাৱৰ বলি হয় আৰু পয়ালগা ৰোগত ভোগে। ইয়াৰ অভাৱত হাড়ৰ গঠন ক্ৰুটিপূৰ্ণ হোৱা বাবে পয়ালগা ৰোগী থিয় হ'ব খুজিলে হাড় ধেনুবৰীয়া হৈ পৰে। এই ৰোগত হাত ভৰিৰ গাঁঠি ফুলি উঠে, কামিহাড় ভাঁজ খাই পৰে, দাঁত গজাত পলম হয় আৰু দাঁতৰ গঠন বিকৃত হ'ব পাৰে। প্ৰাপ্তবয়স্ক লোকৰ হাড়ৰ বৃদ্ধি মন্থৰ হোৱা বাবে আৰু গাৰ ছালে ভিটামিন ডি প্ৰস্তুত কৰি থকা হেতুকে সাধাৰণতে তেওঁলোকৰ ভিটামিন ডিৰ অভাৱ নঘটে। গৰ্ভৱতী মহিলাই উপযুক্ত পৰিমাণে ভিটামিন ডি পালে ই গৰ্ভস্থ সন্তানৰ হাড় গঠনত সহায় কৰাৰ উপৰিও তাৰ যকৃততো জমা হৈ গৈ আৰু জন্মৰ কেইবামাহ পাছলৈ নৱজাতকৰ দেহত ভিটামিন ডিৰ অভাৱ নহয়। উল্লেখযোগ্য যে জাৰ্মানীৰ জৈৱ ৰসায়ন বিজ্ঞানী এডল্ফ উইণ্ডছে শৰীৰৰ বিভিন্ন বিপাকীয় ৰাসায়নিক প্ৰক্ৰিয়াত ভিটামিন ডি

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে 78টা গ্ৰুপ এ পদৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী 2025 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 3 মে'। নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডত খালী হোৱা 330টা এক্সিকিউটিভ ট্ৰেইনী পদৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰে 126টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 40টা পদ কেমিকেল শাখাৰ বাবে, 65টা পদ ইলেক্ট্ৰিকেল শাখাৰ বাবে, 50টা পদ ইলেক্ট্ৰনিক্স শাখাৰ বাবে, 15টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ বাবে আৰু 35টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী বিই, বিটেক, বিএছচি ইঞ্জিনিয়াৰিং বা এমটেক ডিগ্ৰী থকা হ'ব লাগিব। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 56,100 টকা, লগত অন্যান্য বানচ থাকিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট npcil.nic.in। আবেদনৰ শেষ তাৰিখ 4 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ मां के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ मां के नाम इस पवित्र अभियान से आप जरूर जुड़िए।

Ella, आकाशवाणी। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ মাজতে চৰকাৰে শক্তি যোগান, সামুদ্ৰিক অভিযান আৰু ভাৰতীয় লোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ নিশ্চিত কৰিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হৈছে। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত গৃহ তালিকাভুক্ত আৰু গৃহ গণনা আৰম্ভ হৈছে। ডেনমাৰ্কৰ হৰ্ছেনত অনুষ্ঠিত থমাছ কাপৰ ছেমি ফাইনেলত আজি ভাৰত ফ্ৰান্সৰ সন্মুখীন হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰিছে।

পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ মাজতে চৰকাৰে শক্তি যোগান, সামুদ্ৰিক অভিযান আৰু ভাৰতীয় লোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰস্তুতি তথা সকলো যাৱতীয় পদক্ষেপ নিশ্চিত কৰিছে বুলি প্ৰকাশ কৰিছে। এটা বিবৃতিত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে দেশত ৰন্ধন গেছৰ কলা বজাৰৰ বিৰুদ্ধে নিৰন্তৰ ব্যৱস্থা লোৱা হৈছে আৰু 2,300ৰো অধিক স্থানত অভিযান চলোৱা হয়। বিবৃতিটোত উল্লেখ কৰা মতে অনলাইন যোগে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং 98% বৃদ্ধি পাইছে আৰু 49,80,000 ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকক প্ৰদান কৰা হৈছে। যোৱা ফেব্ৰুৱাৰীত 5 কিলোগ্ৰাম ওজনৰ প্ৰায় 21,70,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী হৈছে বুলি বিবৃতিটোত কোৱা হৈছে। ব্যৱসায়িক ৰন্ধন গেছৰ অনুমোদন প্ৰায় 70% বৃদ্ধি পাইছে। একেদৰে পি এন জিৰ সংযোগ প্ৰায় 5,88,000 হৈছে আৰু অতিৰিক্ত 2,68,000 পি এন জি সংযোগৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বুলি বিবৃতিটোত প্ৰকাশ পাইছে। মধ্যপ্ৰাচ্যত চলি থকা সংঘাত অৱসানৰ বাবে ইৰাণে আগবঢ়োৱা শেহতীয়া প্ৰস্তাৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অগ্ৰাহ্য কৰিছে। ইয়াৰ লগে লগে আলোচনাৰ মাধ্যমেৰে সংঘাতৰ অৱসানৰ সম্ভাৱনাৰ ক্ষেত্ৰতো সন্দেহে দেখা দিছে আৰু এই সংঘাত অধিক তীব্ৰ হোৱাৰ আশংকা দেখা দিছে। ইৰাণে শেহতীয়াভাৱে মধ্যস্থতাকাৰীৰ জৰিয়তে দাখিল কৰা শেহতীয়া প্ৰস্তাৱ চৰকাৰী মাধ্যমযোগে হস্তান্তৰ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে তেহৰাণে আলোচনাত অগ্ৰগতি লাভ কৰা বুলি স্বীকাৰ কৰে যদিও তেওঁ ইৰাণে আগবঢ়োৱা চৰ্তসমূহ সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰে। ইৰাণৰ নেতৃবৰ্গৰ ক্ষেত্ৰতো অসন্তুষ্টি ব্যক্ত কৰি ট্ৰাম্পে দুয়োপক্ষৰ মাজত অনাস্থা অব্যাহত থকাৰ ইংগিত দিয়ে। ইফালে ফাৰ্ষ্ট সংবাদ সংস্থাকে ধৰি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ নেতৃত্বই অভ্যন্তৰীণ অস্থিৰতাৰ প্ৰতিকাৰৰ ব্যৱস্থা তদাৰকত সম্পূৰ্ণভাৱে নিয়োজিত হৈ আছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰে মাগ্ৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বৰ বিধানসভা সমষ্টিৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া আৰু পৰ্যবেক্ষকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত যোৱা বুধবাৰে এই কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰা হৈছিল। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত গৃহ তালিকাভুক্ত আৰু গৃহ গণনা আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত স্বগণনাৰ 15 দিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত গৃহ গণনা আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা 30 মেলৈ এই প্ৰক্ৰিয়া চলিব আৰু এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। ইপিনে লোকপিয়ল 2027ৰ অধীনত দিল্লী পৌৰ নিগমৰ এলেকা, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডতো স্বগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্যসমূহত অহা 15 মেলৈ স্বগণনাৰ অনলাইন সুবিধা থাকিব আৰু ইয়াৰ পাছত 16 মেৰ পৰা 14 জুনলৈ গৃহ তালিকাভুক্ত তথা গৃহ গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।

বিহাৰত আজি স্বগণনাৰ সামৰণি পৰিব। অসমত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 2027ৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা স্বগণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। উল্লেখযোগ্য যে দেশৰ 16 আৰু 17 ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027ৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিব।

গণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। উল্লেখযোগ্য যে দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ পহিলা এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী পিথোৰাগড় জিলাৰ আদি কৈলাশ আৰু ওম পৰ্ব তীৰ্থযাত্ৰাৰ বাবে ধাৰাচুলাৰ পৰা 350গৰাকী যাত্ৰীয়ে তীৰ্থযাত্ৰা আৰম্ভ কৰে। মহকুমাধিপতি আশীষ যোশীয়ে কালি তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া গাড়ীসমূহৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। যোশীয়ে কয় যে প্ৰশাসনে ইনাৰ লাইন অনুমতি পত্ৰৰ বাবে 500খনতকৈ অধিক আবেদন লাভ কৰিছিল আৰু বৰ্তমানলৈ 350খন অনুমতি পত্ৰত অনুমোদন জনোৱা হৈছে। এই যাত্ৰাৰ বাবে দায়িত্বাহী সংস্থা মাউন মণ্ডল বিকাশ নিগমে 7 মেৰ পৰা আনুষ্ঠানিকভাৱে পেকেজটোৰ আৰম্ভ কৰিব। ইফালে জলিংকঙৰ ভগৱান শিৱ মন্দিৰৰ পৰ্টেলটো কালি পুৱা 10:30 বজাত ৰুং জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি অনুশীলনৰ জৰিয়তে মুকলি কৰা হয়। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ 49 দিন বাকী থকা অৱস্থাত আজি তেলেংগানাত মুৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ উদ্যোগত যোগ মহোৎসৱ 2026ৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সময়ছোৱাত দেশজুৰি ধাৰাবাহিক কাৰ্যসূচী প্ৰদৰ্শন আৰু সজাগতা অভিযানৰ জৰিয়তে জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই কাৰ্যসূচীত সমগ্ৰ দেশৰ যোগ অনুৰাগীসকলে সমূহীয়া যোগৰ নীতি নিয়ম অনুকৰণ কৰি অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে এখন স্বাস্থ্যকৰ আৰু স্বনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে চৰকাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি যোগক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, মানসিক সুস্থতা আৰু সামগ্ৰিক জীৱনশৈলীৰ শক্তিশালী আহিলা হিচাপে প্ৰতিষ্ঠা কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। এই অনুষ্ঠানত বহু সংখ্যক অংশগ্ৰহণকাৰীয়ে ভুজাংগাসন প্ৰদৰ্শন কৰি এছিয়া বুক অব ৰেকৰ্ডছত ঐতিহাসিক অভিলেখ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি আৰু বাণিজ্যিক দূতাবাসৰ বিষয়াৰ লগতে ছিংগাপুৰ, চীন, ভিয়েটনাম, কলম্বিয়া, মালয়েছিয়া, ব্ৰাজিল আৰু উগাণ্ডাৰ শৰণাৰ্থী শিবিৰৰ পৰাও ভাৰ্চুৱেল মাধ্যমেৰে বিভিন্নজনে অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত কয়লা আৰু খনি মন্ত্ৰী জি কিষণ ৰেড্ডী, আয়ুষ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱেও অংশগ্ৰহণ কৰিব। ডেনমাৰ্কৰ হৰ্চেনত অনুষ্ঠিত থমাছ কাপৰ ছেমি ফাইনেলত আজি ভাৰতৰ পুৰুষ দল ফ্ৰান্সৰ সন্মুখীন হ'ব। ভাৰতে কোৱাৰ্টাৰ ফাইনেলৰ 3খন খেলত চীনা টাইপেৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। লক্ষ্য সেনে বিশ্বৰ 6 নম্বৰ স্থানৰ খেলুৱৈ চাও টিয়েন সেনক 18-21, 22-20, 21-17 গেমত পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰে। ইয়াৰ পাছত ছাত্বিক ছাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ডাবলছত চীনা টাইপেৰ যুটীক 23-21, 19-21, 21-12 ব্যৱধানত পৰাস্ত কৰে। ইপিনে পি ভি সিন্ধু নেতৃত্বাধীন ভাৰতৰ মহিলা বেডমিণ্টন দলে গ্ৰুপ পৰ্যায়তে বিফলতাৰ সন্মুখীন হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 226 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 1 বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 75 ৰাণ আৰু পাথুম নিচাংকে 62 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 225 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক ৰিয়ান পৰাগে 90 আৰু ধ্ৰুৱ জোৰেৰে 42 ৰাণ কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্হজৰ পৰিস্থিতিৰ মাজতে চৰকাৰে শক্তি যোগান, সামুদ্ৰিক অভিযান আৰু ভাৰতীয় লোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ নিশ্চিত কৰিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে।
আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি শনিবার, 1433 ভাস্কুৰাব্দৰ বহাগ মাহৰ 18 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:48:07 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:47:56।

জ্ঞানতকৈ আমাৰ চিন্তা শক্তিৰ বেছি প্ৰয়োজন আছে, কথাষাৰ কৈছিল এলবাৰ্ট আইনষ্টাইনে। অসমীয়া সাহিত্যত প্ৰথম সনেট প্ৰণেতা হেমচন্দ্ৰ গোস্বামী, তেখেতৰ জন্ম হৈছিল গোলাঘাটৰ ঢেকিয়ালৰ গৌৰাংগ সত্ৰত 1872 চনৰ 8 জানুৱাৰীত। পিতৃ আছিল সত্ৰাধিকাৰ ডম্বৰুধৰ গোস্বামী আৰু মাতৃ ঘনকান্তি দেৱী। বৃত্তি লাভ কৰি প্ৰাথমিক বিদ্যালয় শেষ কৰি হেমচন্দ্ৰ গোস্বামীয়ে গোলাঘাটৰ উইলিয়ামছন মাইনৰ স্কুলত ভৰ্তি হয়। 1888 চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছত উচ্চ শিক্ষা লাভ কৰিবলৈ কলকাতালৈ যায় আৰু প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। 1894 চনত হেমচন্দ্ৰ গোস্বামীয়ে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে। 1895 চনত তেখেতে শ্বিলঙৰ সচিবালয়ত এটি চাকৰিত নিযুক্তি লাভ কৰে। 1897 চনৰ পৰা চাব ডেপুটি কালেক্টৰ, পিছত ESC আৰু ডেপুটি মেজিষ্ট্ৰেট হয়। 1925 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে হেমচন্দ্ৰ গোস্বামীয়ে। কলকাতাত FA পঢ়ি থাকোঁতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লগ লাগি গঠন কৰিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা। 1899 চনৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পায় অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ জোনাকী। এই জোনাকীৰ দ্বিতীয় বছৰৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে হেমচন্দ্ৰ গোস্বামীয়ে। তৃতীয় আৰু চতুৰ্থ বছৰৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। ইয়াৰ পিছত 1916 চনত অকন নামৰ শিশু আলোচনী এখনো সম্পাদনা কৰিছিল। প্ৰিয়তমাৰ চিঠি হৈছে হেমচন্দ্ৰ গোস্বামীৰ সনেট বা চতুৰ্দশপদী কবিতা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্মলগ্নৰে পৰা জড়িত হেমচন্দ্ৰ গোস্বামীয়ে 1920 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। অসমৰ গাঁও নগৰ সত্ৰ ঘূৰি প্ৰায় 6 মাহমানৰ ভিতৰত 1200 পুথি সংগ্ৰহ কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জীৰ অনুৰোধ মৰ্মে 1918 চনৰ পৰা অসমীয়া সাহিত্যৰ চানেকি যুগুত কৰা কামত ব্ৰতী হয় হেমচন্দ্ৰ গোস্বামী। তিনিটা ভাগত সম্পাদিত এই গ্ৰন্থ সাউদ ভোলানাথ বৰুৱাৰ দানৰ টকাৰে প্ৰকাশ হয়। কৰ্ণেল পিটিআৰ গৰ্ডনৰ তৎপৰতাত 1919 চনত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশ হয়। তেখেতৰ আন এখন সম্পাদিত গ্ৰন্থ ভট্টদেৱৰ কথাগীতা 1918 চনত প্রকাশ পাইছিল। সূর্যখুরী দৈবজ্ঞৰ দৰং ৰাজবংশাৱলী, হস্তী বিদ্যাৰ্ণৱ, পুৰণি অসমীয়া বুৰঞ্জী আৰু কাম ৰত্নতন্ত্ৰ হেমচন্দ্ৰ গোস্বামীৰ সম্পাদিত গ্ৰন্থ। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হয় 1928 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়। সত্যজিৎ ৰায়ে পূৰ্ণদৈৰ্ঘ্যৰ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি মুঠ 37খন ছবি পৰিচালনা কৰিছিল। তেখেত এগৰাকী লেখক, প্ৰকাশক, চিত্ৰকৰ তথা সমালোচকো আছিল। সত্যজিৎ ৰায়ৰ প্ৰথম চলচ্চিত্ৰ পথিৰ পাচালীয়ে কা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মানৱীয় তথ্যচিত্ৰকে ধৰি 11টা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। পথিৰ পাচালী, অপৰাজিত আৰু অপুৰ সংসাৰ, এই 3খন ছবিক একেলগে অপুত্ৰয়ী বুলি কোৱা হয়। সত্যজিৎ ৰায়ে চিত্ৰনাট্য ৰচনা, চৰিত্ৰায়ন, সংগীতৰ স্বৰলিপি ৰচনা, চিনেমেটোগ্ৰাফি, কলা নিৰ্দেশনা তথা সম্পাদনা আদি সকলো নিজেই কৰিছিল। জীৱনকালত তেখেতে 32টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কেইবাটাও আন্তৰ্জাতিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সত্যজিৎ ৰায়ৰ পিতৃ সুকুমাৰ ৰায় আছিল বাংলা সাহিত্যৰ এগৰাকী দক্ষ লেখক, চিত্ৰকৰ আৰু সমালোচক হিচাপেও সুকুমাৰ ৰায়ে খ্যাতি।

0: অৰ্জন কৰিছিল। সত্যজিৎ ৰায়ৰ মাত্ৰ 3 বছৰ বয়সতে দেউতাক সুকুমাৰ ৰায়ৰ মৃত্যু ঘটিছিল। মাক সুপ্ৰভা দেৱীয়ে বহু কষ্টৰে ডাঙৰ দীঘল কৰিছিল সত্যজিৎ ৰায়ক। ডাঙৰ হৈ সত্যজিৎ ৰায়ে কলকাতাৰ প্ৰেচিডেন্সি কলেজত অৰ্থনীতি পঢ়িবলৈ যায় যদিও চাৰুকলাৰ প্ৰতি তেখেতৰ এটা বিশেষ ৰাপ আছিল।
1: পৰৱৰ্তী সময়ত মাতৃৰ আহ্বান মৰ্মে শান্তি নিকেতনলৈ যোৱা সত্যজিৎ ৰায়ে প্ৰাচ্যৰ শিল্পৰ মৰ্যাদা উপলব্ধি কৰাত সক্ষম হয় আৰু তাতেই বিখ্যাত চিত্ৰশিল্পী নন্দলাল বসু আৰু বিনোদ বিহাৰী মুখোপাধ্যায়ৰ পৰা বহু কথা শিকিব পাৰিছিল সত্যজিৎ ৰায়ে। 1947 চনত সত্যজিৎ ৰায়ে চিদানন্দ দাসগুপ্ত আৰু অন্যান্যসকলৰ লগত মিলি কলকাতা ফিল্ম ছচাইটি প্ৰতিষ্ঠা কৰে। এই ছচাইটিৰ সদস্য হোৱাৰ সুবাদতেই তেখেতে অনেক বিদেশী চলচ্চিত্ৰ চোৱাৰ সৌভাগ্য হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কলকাতাত থকা আমেৰিকান সেনাসকলৰ লগত বন্ধুত্ব স্থাপন কৰে সত্যজিৎ ৰায়ে আৰু তেওঁলোকৰ পৰাই কলকাতালৈ অহা নতুন চলচ্চিত্ৰৰ খবৰ ৰাখিছিল সত্যজিৎ ৰায়ে। পৰৱৰ্তী সময়ত সত্যজিৎ ৰায় এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ ব্যক্তিত্ব হিচাপে পৰিচয় লাভ কৰে আৰু ইয়াৰ সুবাদতেই চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। 1963 চনত মস্কো চলচ্চিত্ৰ মহোৎসৱত তেখেতে বিচাৰকৰ দায়িত্ব পালন কৰে। 1964 চনত সত্যজিৎ ৰায়ে চাৰুলতা ছবিখন নিৰ্মাণ কৰিছিল। সত্যজিৎ ৰায়ে চিত্ৰনাট্য ৰচনাক পৰিচালনাৰ অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰিছিল। সেইবাবে কৰ্মজীৱনৰ প্ৰাথমিক পৰ্যায়ত তেখেতে বাংলাৰ বাহিৰে অন্য কোনো ভাষাত চলচ্চিত্ৰ নিৰ্মাণত আগ্ৰহী নাছিল। বিদেশী ভাষাত নিৰ্মিত 2খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বাবে চিত্ৰনাট্য তেখেতে ইংৰাজীত লিখিছিল আৰু ইয়াৰ পিছত সেইসমূহ তেখেতৰ তত্বাৱধানত অনুবাদকসকলে হিন্দী আৰু উৰ্দুলৈ অনুবাদ কৰে। সত্যজিৎ ৰায়েই হৈছে দ্বিতীয়গৰাকী চলচ্চিত্ৰ ব্যক্তিত্ব যাক অক্সফৰ্ড বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। প্ৰথমগৰাকী চলচ্চিত্ৰ ব্যক্তিত্ব হিচাপে অক্সফৰ্ডৰ ডিলিট লাভ কৰিছিল চাৰ্লি চেপ্লিনে। 1987 চনত ফ্ৰান্স চৰকাৰে সেই দেশৰ সন্মান লেজিঅ' ডনৰে বিভূষিত কৰে সত্যজিৎ ৰায়ক। 1985 চনত ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী চলচ্চিত্ৰ পৰিচালকে। 1992 চনত একাডেমি অফ মোশ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্সে তেখেতক জীৱনজোৰা সন্মান হিচাপে একাডেমি সন্মানসূচক পুৰস্কাৰ প্ৰদান কৰে। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল সত্যজিৎ ৰায়ে। এইগৰাকী সফল চলচ্চিত্ৰ নিৰ্মাতাৰ জন্ম হৈছিল 1921 চনৰ আজিৰ দিনটোতেই।
0: ইটালিয়ান নৱজাগৰণ যুগৰ এগৰাকী প্ৰতিভাৱান ব্যক্তি লিঅ'নাৰ্ডো দা ভিঞ্চি। চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, সংগীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা তথা উদ্ভাৱক হিচাপেও বিশেষ সমাদৰ লাভ কৰিছিল লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে। চিত্ৰ ইতিহাসবিদ হেলেন গাৰ্ডনাৰৰ মতে তেখেতৰ আগ্ৰহৰ পৰিসীমা আছিল নজিৰবিহীন। লিঅ'নাৰ্ডো দা ভিঞ্চিৰ চিত্ৰকৰ্মৰ ভিতৰত মনালিছা হৈছে সকলোতকৈ বিখ্যাত আৰু দ্য লাষ্ট চাপাৰ হৈছে সকলোতকৈ বেছি পুনৰ অংকিত ধৰ্মীয় চিত্ৰ। তেখেতৰ প্ৰযুক্তিমূলক উদ্ভাৱনবোৰো আছিল অসাধাৰণ। তেখেতে হেলিকপ্টাৰ, টেংক, সৌৰশক্তি, কেলকুলেটৰ ধাৰণা আগবঢ়াইছিল। অসম্ভৱ কল্পনা শক্তিৰ অধিকাৰী লিঅ'নাৰ্ডো দা ভিঞ্চিৰ মৃত্যু হয় 1519 চনৰ আজিৰ দিনটোতেই।
1: ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিক পদ্মজা নাইডু। তেখেত আছিল পশ্চিমবংগৰ 5ম গৰাকী ৰাজ্যপাল তথা পশ্চিমবংগৰ 1ম গৰাকী মহিলা ৰাজ্যপাল আৰু ভাৰতৰ ৰাজ্যসমূহৰ 2য় গৰাকী মহিলা ৰাজ্যপাল। তেখেতৰ মাতৃ সৰোজিনী নাইডু উত্তৰ প্ৰদেশ তথা ভাৰতৰ ৰাজ্যসমূহৰ 1ম গৰাকী মহিলা ৰাজ্যপাল আছিল। দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে 1962 চনত পদ্মজা নাইডুক ভাৰত চৰকাৰে প্ৰদান কৰিছিল পদ্মবিভূষণ সন্মান। 1919 চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত হায়দৰাবাদত জন্ম হৈছিল পদ্মজা নাইডুৰ। 1942 চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল পদ্মজা নাইডুৱে। ভাৰতৰ স্বাধীনতাৰ পিছত তেখেত ভাৰতীয় সংসদলৈ নিৰ্বাচিত হয়। 1956 চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্মজা নাইডুক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। তেখেত ৰেডক্ৰছৰ সৈতেও জড়িত আছিল। 1971 চনৰ পৰা 1972 চনলৈ ভাৰতীয় ৰেডক্ৰছৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল পদ্মজা নাইডুৱে। এইগৰাকী ভাৰতীয় ৰাজনীতিকৰ মৃত্যু হয় 1975 চনৰ আজিৰ দিনটোতেই।
0: পোলেণ্ড, মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্লোভাকিয়া, পূবে ইউক্ৰেইন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিকসাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিকসাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। 2004 চনৰ 1 মে'ত ইউৰোপীয়ান ইউনিয়নৰ সদস্য হয় পোলেণ্ড। দেশখনৰ মুঠ মাটিকালি হৈছে 312,685 বৰ্গ কিলোমিটাৰ।

0: পুলেন্দৰ পতাকা দিবস। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী মায়া ৰাওৰ জন্ম হৈছিল 1928 চনৰ আজিৰ দিনটোতেই। কিংবদন্তি ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ জন্ম হৈছিল 1969 চনৰ আজিৰ দিনটোতেই। 1975 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ফুটবলাৰ ডেভিড বেকহামৰ। ভাৰতীয় গায়ক তথা চিতাৰবাদক বসনৰাও দেশপাণ্ডেৰ জন্ম হৈছিল 1920 চনৰ আজিৰ দিনটোতেই।
1: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। ইৰাণ যুদ্ধ হৰ্মুজ প্ৰণালীৰ সংকটে জুই জ্বলাইছে ইন্ধনৰ বজাৰত, বাণিজ্যিক চিলিণ্ডাৰৰ দাম 993 টকা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম 4 বছৰৰ সৰ্বাধিক, অচিৰেই ব্যাপক হাৰত বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ দাম, ৰাজ্যত আবতৰীয়া বানৰ আশংকা, যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, গোৱালপাৰা, ধুবুৰী, কাছাৰৰ আয়ুক্তলৈ সতৰ্কবাণী, 4 মে পৰ্যন্ত নেৰানেপেৰা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ, ৰাজ্যৰ 8টা চাহ ফেক্টৰী বন্ধৰ নিৰ্দেশ, চৰকাৰীভাৱে নিৰ্ধাৰিত ন্যূনতম দাম নিদিয়াৰ শাস্তি চাহ বোৰ্ডৰ, গুৱাহাটীত থকা কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালকৰ নিৰ্দেশক আদৰণি, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। মধ্যপ্ৰাচ্যৰ অস্থিৰতাই কঁপাইছে অৰ্থনীতি, অপৰিশোধিত তেলৰ দাম বৃদ্ধিত নিম্নগামী ভাৰতীয় শ্বেয়াৰ বজাৰ, ছেনছেক্স 1200, নিফটি 23,800 পইণ্ট হ্ৰাস, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হলগৈ 95। 130 সংখ্যক মৃত্যুতিথিত হেমচন্দ্ৰ বৰুৱাক সশ্ৰদ্ধ সোঁৱৰণ, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলিৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজালৈ শ্ৰদ্ধাঞ্জলি, ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ভাষাৰ ওজালৈ শ্ৰদ্ধাঞ্জলি। জম্মু কাশ্মীৰত ভাগি পৰিল নিৰ্মীয়মান দলং, 5 গৰাকী শ্ৰমিক থিতাতে নিহত, ধবংসস্তূপত আবদ্ধ প্ৰায় 10 গৰাকী শ্ৰমিক। ধুমুহা বজ্ৰপাতত যোৱা 48 ঘণ্টাত উত্তৰ প্ৰদেশত 24 গৰাকী লোকৰ মৃত্যু, আহত 16 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি। ভূস্বৰ্গ কাশ্মীৰ ভ্ৰমণৰ যাত্ৰা এতিয়াৰে পৰা অধিক সুচল, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জম্মু কাশ্মীৰত শুভাৰম্ভ কৰে বন্দে ভাৰত এক্সপ্ৰেছ সেৱা। আমেৰিকাৰ সৈতে যুদ্ধৰ মাজতেই ইৰাণৰ শীৰ্ষ নেতৃত্বৰ মাজত চৰম অন্তঃকণ্ডলৰ সৃষ্টি, পদচ্যুত হ'ব পাৰে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাকচি। ইৰাণ লেবানন ভ্ৰমণ নিষিদ্ধ কৰিলে আৰৱ আমিৰ শ্বাহীয়ে, নাগৰিকসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই নমালে কোলাই গ'ল, ঘণ্টাত 6,000 কিলোমিটাৰ বেগত আছে আক্ৰমণৰ ক্ষমতা, 6,500 টন গোলা বাৰুদ ইজৰাইললৈ প্ৰেৰণ আমেৰিকাৰ। এইবাৰ আহিছো সম্পাদকীয় শিতানলৈ। গোলকীয় উষ্ণতা বৃদ্ধি প্ৰসংগত আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি বিষয়ত আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। নিবনুৱা সমস্যা, এই শিৰোনামেৰে সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। সামাজিক মাধ্যমৰ প্ৰভাৱক লৈ চৈৰাচাৰী নেটিজেন শীৰ্ষক সম্পাদকীয় প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। 4 মে'ত ঘোষণা হ'বলগীয়া অসমসহ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। আমেৰিকাত ফিফা বিশ্বকাপত খেলিব ইৰাণে, ভেংকুৱাৰত ফিফাৰ সভাপতি ইনফানিৰ ঘোষণা, পূৰ্বে যুদ্ধ পৰিস্থিতিৰ বাবে অনিশ্চয়তাত আছিল ইৰাণৰ ক্ষেত্ৰত। থমাছ কাপৰ ছেমিফাইনেলত ভাৰত চাইনিজ টাইপেৰ বিৰুদ্ধে লক্ষ্য সেন, আয়ুষ, সাত্বিক চিৰাগৰ উজ্জীৱিত প্ৰদৰ্শন। শুকুৰবাৰে অনুষ্ঠিত IPLৰ এখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ, অথলে গ'ল ৰিয়ান পৰাগৰ 90 ৰাণৰ ইনিংছ। IPLৰ আজিৰ খেল মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ, খেলৰ সময় সন্ধিয়া 7:30। টি20 ক্ৰিকেটত 350টা উইকেট দখলৰ কৃতিত্ব অৰ্জন ভুৱনেশ্বৰ কুমাৰৰ। AFC এছিয়ান কাপ ফুটবলৰ 17 বছৰ অনূৰ্ধ ভাৰতীয় দলৰ স্থান লাভ অসমৰ মানসজ্যোতি বৰুৱা আৰু ৰেহান আহমেদৰ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: উপন্যাস পাঠ।
2: ঐ ছতে গৈ গৈ বাগে পালে ঐ ফুলিলে বেবেলি লতা।
1: এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে উৎপল বৰাই, প্ৰযোজনা ঋতুপৰ্ণ
3: দাসৰ।
1: মিৰি জীয়ৰী
4: আকৌ মিৰিগাঁৱত হুলস্থুল লাগি পৰিল, কিয়নো পানী পলাল। আকৌ দিহাদিহি মানুহ ছুটিল, কিন্তু কতো পানীৰ খবৰ নোলাল। লৰি এজোৰা মানুহ ঘূনা সুতিলৈ গ'ল, গৈ জংকীৰ মাহীয়েকৰ ঘৰত ওলালগৈ। তাতে দেখে যে জংকী ঘৰতে আছে। সিহঁতে অকাই পকাই জংকীক ধৰিলেগৈ।
5: তয়েই এইবিলাক অনৰ্থৰ মূল, কচোন আকৌ পানীক ক'ত পলুৱালি?
4: এই কথাত জংকীৰ বৰ খং উঠিল। সি ক'বলৈ ধৰিলে,
6: এই তহঁতে আকৌ মোক কেলে ধৰিছ? অকলো অনিষ্টৰ মূল এই পানীৰ মাক বাপেক। এইবাৰ মই আজি মাহেকটো ঘৰতে আছো, কলৈকো যোৱা নাই। জানো পানেই কলৈ গ'ল মই কেনেকৈ ক'ম? তাই কিজানি মাক বাপেকৰ উৎপাতত ক'ৰবাত বিকাই মৰিল, মাক বাপেকেই তাই দুখৰ বাগি হ'ল।
4: এইবুলি জংকীয়ে কপালত চাপৰ মাৰি মোৰ এইখন কপাল মই কি কোষখনত জন্মিছিলোঁ বুলি কান্দিব ধৰিলে। জংকীৰ এই কথাত মিৰিহঁত আচৰিত হ'ল। গাঁৱৰ জংকীৰ মানুহ দুনুহবিলাকেও জংকী এইবাৰ কলৈকো যোৱা নাই এই কথাষাৰৰ সাক্ষী দিলে। দুখ মনেৰে সোণশিৰিৰ মিৰিজাক গুচি গ'ল। পানী আকৌ পলাইছে এই বাতৰি ক্ৰমে ডালিমিৰ কাণতো পৰিল। ডালিমিৰ হৃদয়ত আকৌ দুটিভাৱে খেলিব ধৰিলে। তাই জানিলে যে জংকীয়ে আকৌ তাৰ প্ৰণয়নীক গৈ বিচাৰি উলিয়াব। জংকীয়ে মিৰিহঁত গুচি গ'লত তাৰ হাতত যি টকা শিকা আছিল সমস্তকে লৈ কিবা এটা মন কৰি ওলাল। যাবৰ পৰত ডালিমিক মাত দি যোৱাটো উচিত বিবেচনা কৰি ডালিমিক লগ ধৰিলেগৈ। সি গৈ পোৱা মাত্ৰকে ডালিমিয়ে সুধিলে,
7: জংকী মই শুনিলো পানেই বোলে আকৌ পলাল।
4: জংকীয়ে ক'লে,
6: এৰা ডালিমি, তই যি কৈছ ময়ো তাকে শুনিছো।
7: এতিয়ানো কি কৰিবি জংকী?
6: মই মনে মনে কথা এটা তীৰ কৰিছো, তাইক বিচাৰি যাওঁ। ঈশ্বৰে যদি মোৰ কপালত লেখিছে মই তাইক বিচাৰি এইবাৰ একেবাৰে আনিমগৈ। আৰু ডালিমি, যদি তাইক নেপাওঁ তেন্তে মই ইয়ালৈ উলটি নাহো। এই দেশ এৰি য'তে পাওঁ ত'তে থাকিম, নহ'লে ক'ৰবাত মৰিমগৈ।
4: জংকীৰ এই কথাত ডালিমিয়ে মৰ্মান্তিক বেদনা পালে আৰু ক'লে,
7: জংকী বাৰু বিচাৰিবলৈ যা, ঈশ্বৰে তাইক তোক মিলাই দিব। যদি নাপাও তেনেহ'লে আকৌ ফিৰি আহিবি। তই গ'লে আমাৰ গাঁওখন উদাৱৈ পৰিব। জংকী তই নহাকৈ নাথাকিবি দে।
6: ডালিমি তোক মই মোৰ অন্তৰৰ সকলো কথা ভাঙি পাতি কওঁ, শুনচোন। ঈশ্বৰে মোৰ কপালত কি লাগিলে ক'ব নোৱাৰো। মোৰ সৰুতে আইব পাই মৰিল, এই অংকাৰত মোৰ কেৱেই নাই, অকল পানেই মোক মৰম কৰিছিল। আৰু ডালিমি তয়ো মোক বনিৰ দৰে মৰম কৰিছিলি। মই গুচি গ'লে মাজে মাজে তহঁতৰ লগত ৰং ধেমালি কৰি মোলৈ মনত কৰিবি দেই ডালিমি। আজি এটা দিনে ফুৰিছিলোঁ, কেতিয়াবা তহঁতৰ মনত বেজাৰ দিছিলোঁ, সকলোবোৰ কেমিবি দেই। উভতি আহি পাওঁ যদি ডালিমি আকৌ তহঁতৰ লগতে বাই ভনীৰ দৰে ফুৰিম।
7: জংকী তই আজি এনেবিলাক কথা কেলেই কৈছ? বালে বালে পানীক লগত লৈ আহিবি যা।
4: এইদৰে দুয়ো সম্ভাষণ কৰিলে। তাৰপিছত জংকী গুচি গ'ল। জংকীয়ে পাছ দি

0: পানেই এই কথাত পেটে পেটে ভাবিলে যে তাই আজি তিনিদিন অনাহাৰ, শৰীৰত বৰ ভাগৰ লাগিছে। সদায় খাই বৈ থকা এটুপি আপং পালে তাইৰ শুকান গললৈ ৰস আহে, ভাগৰ লগা দেহটোত অলপ বল পাব। এইবোৰ ভাবি চিন্তি তাই ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া আমাৰ এই ডেকাজনে গিলাচে গিলাচে পানীক মদ দিবলৈ ধৰিলে আৰু নিজেও খাবলৈ ধৰিলে। পানেয়ে তিনি চাৰি গিলাচ মদ পেটত পেলালে। তেওঁ তাই অথিৰ বা মতলীয়া নহল, কিন্তু ডেকাজন নিতান্ত অথিৰ হৈ উঠিল। তাৰ প্ৰথমেই ভাব হল পানেই গাভৰু। তাৰ পাছত ধুলু ধুলু চকু দুটাৰে চাবলৈ ধৰিলে, দেখিলে পানেই শুৱনি। তেতিয়া সি কবলৈ ধৰিলে,
1: তই দেখিবলৈ বাৰু
2: জানো অলে অব পাৰো।
1: অয় অয় নয়নো কেলে
2: অলোৱে বা কিনো অ
1: একো নাই হোৱাটো। তোৰ নামটোনো কি?
2: পানেই।
1: তোৰ নামটোও বাৰু
2: এৰা মোৰ অকলো বাৰু।
0: ডেকাজনে এইকেইফাকি কথা বতৰা হৈয়ে উত্ৰাৱল হল। কবলৈ লাজ লাগে, ডেকাজনে অত্যাচাৰ কৰিবৰ মনেৰে পানেইৰ সৈতে দবৰা দবৰি লগালে। কিন্তু ধন্য মোৰ মিৰি জীয়ৰীৰ বল, তাইক সি বলে নোৱাৰিলে। সি তাইৰ সতীত্ব নষ্ট কৰিবলৈ পাৰগ নহল। শেষত অতি নিৰাশ মনেৰে সি পানেইক কলে,
1: পানেই মই বৰ বেয়া পালো।
2: তই এনেবোৰ লাজ লগা কথা ক, এইবিলাক পাপ।
1: মই তোক পালে সকলো পাপকে কৰিব পাৰোঁ। মই যাওঁ যাম নৰকলে, কিন্তু পানেই তই মোৰ আশা ছেদ কৰিব নালাগিছিল।
2: তই বাল মানুহ হৈ আমাৰ মিৰি অনিটো চকু দিয়, আমি তহঁতৰ বেটীৰ জোৰৰো নহয়।
1: পানেই যদি বেটী ছোৱালীও হলিহেঁতেন ততাচ তোক মই নেৰিলোহেঁতেন। প্ৰাণেই মোৰ প্ৰাণ শীতল কৰ।
0: এইবুলি ডেকাজনে আকৌ জাপ মাৰি পানেইক ধৰিলে। কিন্তু ধন্য মিৰি জীয়ৰী মোৰ, তাই লক্ষ্যভ্ৰষ্ট নহল, নিজৰ সতীত্ব ৰক্ষা কৰিলে, অথচ চিঞৰ বাখৰ নকৰিলে। ডেকাটো ভাগৰি আঁতৰ হলত তাই কবলৈ ধৰিলে,
2: চাচোন মই কত দুখ পাই আই বোপাইকো এৰি পলাইছো। এতিয়া নিকা তহঁতৰ ঘৰতে চাপিলো, কিজানি এই দুককৰ অংকাৰতো মই এপেৰা নিকা চাইডাৰ জিৰাবলৈকো পাওঁ। কিন্তু তই মোৰ আশ্ৰয়দাতা হৈ মোক অন্যায় কৰিব বিচাৰিলি। হেন জানি বাগে কাওক বালুকে কাওক মই যাওঁগৈ।
0: এইবুলি উচাত মাৰি তাই ওলাই গ'ল। আমাৰ এই ডেকাজনো নিতান্ত চিত্তহীন নহয়। তাৰ নিচা এৰিলত পানীৰ তেজুময় শেষৰ কথা কেইফাকিয়ে তাৰ জ্ঞান চকু মুকলি কৰিলে। সি জানিব পাৰিলে প্ৰকৃততে সি বৰ গৰ্হিত কাম কৰিছে। নিজৰ মনটো দুখিত হল আৰু মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি আৰু এনেকুৱা কাম নকৰে। দুখিত অন্তঃকৰণেৰে সৈতে সি পানেইক কবলৈ ধৰিলে,
1: পানে তই নাযাবি, আজি নিশা ইয়াতেই খাই বৈ থাক। তোক আৰু মই বেজাৰ নিদিওঁ, যিমান পাৰো সহায়হে কৰিম।
0: ডেকাটোৰ এই কেইফাকি কথাত পানেই উলটিল আৰু চিত্তেৰে সৈতে ডেকাটোক শলাগিলে। ৰাতি সিহঁতৰ ঘৰতে খাই বৈ পৰি থাকিল। কিন্তু ৰাতি পুৱাওঁ পুৱাওঁ হওঁতেই তাই সিহঁতৰ ঘৰ এৰি আকৌ হাবিলৈ পলাল।

জংকীয়ে আজি চাৰিদিনে পানীক বিচাৰিবলৈ কম নকৰিলে। দিনে ৰাতিয়ে লঘোণ ভোক খাতিও হাবিয়ে বননিয়ে গাঁৱে ভূঞে তাইক বিচাৰিলে, কিন্তু কতো তাইৰ বাতৰি নাপালে। হাবি পালেই সি একো একোবাৰ আলোচিব ধৰিলে যে সি নিজৰ দেহটো এৰাই ভাল, কিন্তু তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহল। পানীৰনো কি হল এই কথা ফাকি জানিহে তাৰো এক দফা কৰা উচিত, সি এইটো বিবেচনা কৰিবলৈ ধৰিলে। এই বিবেচনাকে মনত সাৰোগত কৰি সি বিচাৰিবলৈকে ধৰিলে। অৱশেষত কি তৰিত শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল তাতে সিও চাপিলগৈ, আৰু গৈয়েই খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ এজনী গাভৰু সি পোৱাৰ দুদিনৰ আগেয়ে তালৈকে গৈছিল। নিশা সিহঁতৰ ঘৰতে আছিল, তাৰ পাছতনো কলৈ গল সিহঁতে কব

নোৱাৰে। সিহঁতৰ এই কথাত জংকীৰ পানেইক পাবৰ আশা অলপ বলৱতী হল। সিও ৰাতি চাৰিদাৰ সেই মানুহৰ ঘৰতে থাকিল আৰু ৰাতিপুৱালতে উত্তৰ ফাললৈ মুখ কৰি ভেবেলি চুকৰ ফাললৈ গল। গোগামুখলৈ যাবলৈ মন কৰি ভেবেলি চুকৰ হাবি সোমাইছে মাথোন। এনেতে কৰ পৰা কেনেকৈ পাঁচোটা গাছি মিৰিয়ে তাক বেৰি পেলালে, মুখত সোপা দি কঁকালত দোল লগাই টানি লৈ গল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাবলৈ ধৰিলে। এইবাৰ যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই অঁতাব নোৱাৰি। সি ভাবিলে, সিনো কি জগৰ লগালে যে পৰ্বতীয়া গাছি মিৰিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হল, এজোপা গছৰ তলত গাছিহঁত নিশা থাকিল আৰু সিহঁতে ওৰে নিশা জংকীক বেৰি থাকিল। তাৰ হাতত যি টকা কৰি আছিল তাকো আত্মসাত কৰিলে। পিছদিনা গাছি মিৰিহঁতে তাক পৰ্বতৰ ওপৰলৈ তুলিলে, দুৰ্গম দুৰ্গম বাটেৰে নিবলৈ ধৰিলে, ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ সাঁকোৰে পাৰ কৰালে। তাৰ পাছত পৰ্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ লৈ গল। এইদৰে তিনিদিন তিনি নিশা অনাহাৰে গৈ চতুৰ্থ দিনা পৰ্বতৰ ওপৰত এখন গাঁও দেখিলে। সি অনুমানতে বুজিব পাৰিলে সেইখন গাছিমিৰিৰ দেশ। সেই মানুহ পাঁচজনে তেতিয়া জংকীৰ হাতৰ বান্ধ মোকলাই দিলে। তাৰপিছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গল। প্ৰাণৰ আশংকাত সিও পাছে পাছে গল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে আৰু বিৰিং বাৰাং মাতেৰে সেই মানুহঘৰৰ আন আন মানুহবিলাকে সৈতে কথন মথন কৰি তাক বহিবলৈ ইংগিত কৰিলে। সি বহিল। তাৰ পাছত কেতখিনি সিজোৱা আলু কচু কেডুখৰমান শুকান মঙহেৰে সৈতে তাৰ আগত দিলে। মনত বৰ দুখ থাকিলেও পেটৰ পুৰণিত অথিৰ হৈ তাৰে কেতখিনি আলু কচু খাই পৰি থাকিল। গোটেইটো নিশা তাৰ চকুলৈ টোপনি নাহিল। সি তাৰ আগৰ অৱস্থা এতিয়াৰ অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো ক'ত আছে, সিনো কি মন্দভাগ্যত পৰ্বতীয়া মিৰিৰ দেশ পালেহি, এইবিলাক চিন্তি আকুল হল। একো একোবাৰ ভাবিবলৈ ধৰিলে যে তাৰ মৰাই ভাল, কিন্তু পানেইৰনো কি হল, ইয়াৰ শেষ কথা নজনাকৈ মৰিবৰো ইচ্ছা নহল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল। পেটে পেটে আলোচিলে যে সুযোগ পালেই সি পলাব।

পিছদিনা ৰাতি পুৱাল সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপী, একোচা বেতৰ কোধাৰী, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ চাৰিমাহ সময় গ'ল। কপাল মূৰ থুকি পৰ্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে, কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে। জংকীয়ে এইদৰে গাচি মিৰিৰ বেশ ধৰি এদিন পৰ্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাচিহঁতে আন এখন পৰ্বতীয়া মিৰিগাঁৱৰ পৰা চুৰ কৰি বা ডকা দি আনিছে। অলপ কৌতুকিত হৈ সিহঁতলৈ চাব ধৰিলে, দেখে যে সেই পৰ্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে।

উপন্যাসপাত অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ পাঠৰ সপ্তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে উৎপল বৰাই। গীতৰ কণ্ঠ আছিল ঋতুপৰ্ণ দাস আৰু তৰুলতা কুটুমৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ডালিমি, ৰুলিমণি শইকীয়া,

0: তামেদ ৰাজীৱ বৰুৱা, মিৰি ডেকা সাৰংগপানী ভূঞা আৰু জংকী পানেৰ চৰিত্ৰত আছিল ক্ৰমে ঋতুপৰ্ণ দাস আৰু স্নিগ্ধা গগৈ। উপন্যাসপাত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।
1: মিৰি জীয়ৰী উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ শেষৰটি খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

নাহৰ ফুল ফুলাৰ বতৰত আকাশবাণী গুৱাহাটীৰ চৌহদ মুখৰ হ'ব লোকসংগীতৰ সুৱদি সুৰেৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে 2 মে শনিবাৰে সন্ধিয়া 6:15ৰ পৰা আকাশবাণী গুৱাহাটীৰ মুকলি মঞ্চত গুঞ্জৰিত হ'ব জ্যোতি বিকাশ বৰাৰ দলৰ বিহুগীত, মায়াৰাণী ৰায় আৰু প্ৰিয়ংকা দেৱী মণ্ডলৰ গোৱালপৰীয়া লোকগীত আৰু গুণী নুজাৰ দলৰ নাও খেলৰ গীত। লগতে থাকিব ভোৰতাল নৃত্য আৰু হুদুম নৃত্য। নাহৰ ফুল ফুলিবৰ বতৰ, আকাশবাণী গুৱাহাটীৰ এই বিশেষ আয়োজনলৈ আপোনাক সাদৰ আমন্ত্ৰণ। গুৱাহাটীৰ চানমাৰীস্থিত আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদৰ মুকলি মঞ্চত আপুনিও আকাশবাণীৰ 90 বছৰ পূৰ্তি উদযাপনত ভাগ লওক আৰু লোককৃষ্টিৰ সোৱাদ লওক। মনত ৰাখিব, 2 মে শনিবাৰে সন্ধিয়া 6:15ৰ পৰা নাহৰ ফুল ফুলিবৰ বতৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: তেওঁ কৈছিলে যে জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
5: অগ্নিযুগৰ গান,
6: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
7: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
6: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
5: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
7: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চাৰি মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28 ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনা আৰু ফলাফল ঘোষণা সন্দৰ্ভত কালি কামৰূপৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ 6টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ প্ৰতিনিধিসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে যোৰহাটৰ আৱৰ্ত ভৱন প্ৰেক্ষাগৃহত জিলা আয়ুক্তৰ অধ্যক্ষতাত কালি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ সৈতে ভোটগণনাৰ কাৰিকৰী দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বিশেষকৈ ইলেক্ট্ৰনিক ব্যৱস্থাৰে প্ৰেৰণ কৰা ডাক ভোট ব্যৱস্থা আৰু ডাক বেলটৰ গণনা সন্দৰ্ভত বিষয়াসকলক জিলা আয়ুক্তৰ প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। তদুপৰি ভোটগণনাৰ দিনা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ আৰু গণনা কেন্দ্ৰৰ নিৰাপত্তা বিষয়টো আলোচনা কৰা হয়। কাৰ্বি আংলং জিলাৰ 3টা বিধানসভা সমষ্টি বোকাজান, ডিফু আৰু হাওৰাঘাটৰ ভোটগণনা ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। গোলাঘাট জিলাৰ 5টা সমষ্টিৰ ভোটগণনা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। ভোটগণনাৰ বাবে বৰপেটা জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। বৰপেটা জিলাৰ 4টা সমষ্টিৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কেন্দ্ৰত ভোটগণনা কৰা হ'ব। কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ উদ্দেশ্যে ডিফু চৰকাৰী মহাবিদ্যালয়ে স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ প্ৰায় 100 মিটাৰ পৰিধিৰ এলেকা যান বাহন চলাচলৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰা হৈছে। জিলাখনৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াই জাননীযোগে এই ঘোষণা কৰে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে মাগ্ৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া আৰু পৰ্যবেক্ষকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত যোৱা বুধবাৰে এই কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নিশা ডিব্ৰুগড়ত সাংবাদিকসকলৰ সৈতে বিহুত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ সাংবাদিকসকলে বিগত 15 বছৰে বহাগ বিহুত বিহু পৰিৱেশন কৰি আহিছে। এইবাৰো জিলাখনৰ বহুকেইগৰাকী সাংবাদিকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী প্ৰশান্ত ফুকনৰ বাসগৃহত হুঁচৰি গাই বছৰটোলৈ কুশল মংগল কামনা কৰে। মন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ নিভাঁজ বিহু উদযাপন কৰাৰ বাবে প্ৰতিগৰাকী সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰে। নৱপ্ৰজন্মক আত্মৰক্ষাৰ কৌশল শিকোৱাৰ লক্ষ্যৰে বিশেষকৈ মহিলাসকলৰ আত্মৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি নগাঁও জিলাত কালি এটা সমৰ কলা প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰা হয়। এক্সিলেন্স টাইকোৱাণ্ডো একাডেমী নামৰ এই প্ৰতিষ্ঠানটো নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। টাইকোৱাণ্ডোৰ অসম দলৰ প্ৰশিক্ষক তথা নগাঁও জিলা টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ বৰাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানটোৰ জৰিয়তে জিলাখনৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল উপকৃত হ'ব বুলি আশা কৰা হৈছে। যোৰহাট আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি যোৰহাট ৰেল ষ্টেচনৰ সমীপৰ বাছবাৰীৰ পৰা 4জন মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীকেইজনৰ পৰা 2 টন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সমগ্ৰ বিশ্বৰ লগতে কালি উত্তৰ লক্ষীমপুৰতো আয়োজন কৰা আন্তৰ্জাতিক শ্ৰমিক দিৱসত সমাজকৰ্মী পূৰ্ণকান্ত দেউৰীক শ্ৰমিক দৰদী বঁটা প্ৰদান কৰা হয়। লক্ষীমপুৰ জিলা যৌথ শ্ৰমিক সন্থাৰ উদ্যোগত আৰু সদৌ নিৰ্মাণ শ্ৰমিক সন্থা, অগ্ৰগামী নিৰ্মাণ শ্ৰমিক সন্থা, অৰুণোদয় শ্ৰমিক সন্থা আৰু লক্ষীমপুৰ জিলা নিৰ্মাণ শ্ৰমিক সন্থা তথা লক্ষীমপুৰ মটৰ শ্ৰমিক সন্থাৰ সহযোগত লক্ষীমপুৰ সংগীত মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে কালি শ্ৰমিক দিৱসৰ আয়োজন কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই

0: team to take on France in semi-finals of Thomas Cup in Denmark. And in football, Indian women team all set to play in AFC Under 17 Women's Asian Cup after 21 years in China. And with that, we end the morning news. Have a nice day.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন AIR মোবাইল এপত নিবেদন কৰা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰৰ শিল্পী দিগেন মহন্ত, গীতৰ ৰচনা সূৰ্য কুমাৰ ৰাজাৰ, প্ৰযোজনা জিতেন দেৱৰ।

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক দীপশিখা বৰদলৈৰ কণ্ঠৰেদি গীত জোনাকী সপোনে চিনাকী ভাষাৰে।

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক দীপশিখা বৰদলৈৰ কণ্ঠৰেদি গীত জোনাকী সপোনে চিনাকী ভাষাৰে মোৰেই কথাকে কয়। গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

দীপশিখা বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে জয়ন্ত শৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

সেয়া আছিল জয়ন্ত শৰ্মা। গীতিমালিকা অনুষ্ঠানৰ শেষত এয়া ববিতা ভূঞাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বেদানন্দ দাস, প্ৰযোজনা বিপুল বৰুৱাৰ।

আজি দিনৰ 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, ৰচনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত ৰাভা লোকসংগীত আৰু আধুনিক গীতৰ বিশিষ্ট কণ্ঠশিল্পী মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী তৃষা বৈশ্যৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: নাহৰ ফুল ফুলাৰ বতৰত আকাশবাণী গুৱাহাটীৰ চৌহদ মুখৰ হ'ব লোকসংগীতৰ সুৱদি সুৰেৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে 2 মে শনিবাৰে সন্ধিয়া 6:15ৰ পৰা আকাশবাণী গুৱাহাটীৰ মুকলি মঞ্চত গুঞ্জৰিত হ'ব জ্যোতি বিকাশ বৰাৰ দলৰ বিহুগীত, মায়াৰাণী ৰায় আৰু প্ৰিয়ংকা দেৱী মণ্ডলৰ গোৱালপৰীয়া লোকগীত আৰু গুণী নুজাৰ দলৰ নাও খেলৰ গীত। লগতে থাকিব ভোৰতাল নৃত্য আৰু হুদুম নৃত্য। নাহৰ ফুল ফুলিবৰ বতৰ, আকাশবাণী গুৱাহাটীৰ এই বিশেষ আয়োজনলৈ আপোনাক সাদৰ আমন্ত্ৰণ। গুৱাহাটীৰ চানমাৰীস্থিত আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদৰ মুকলি মঞ্চত আপুনিও আকাশবাণীৰ 90 বছৰ পূৰ্তি উদযাপনত ভাগ লওক আৰু লোককৃষ্টিৰ সোৱাদ লওক। মনত ৰাখিব, 2 মে শনিবাৰে সন্ধিয়া 6:15ৰ পৰা নাহৰ ফুল ফুলিবৰ বতৰ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15ৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ ভোটগণনাৰ বাবে 35খন জিলাত মুঠ 40টা কেন্দ্ৰ স্থাপন ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলা প্ৰশাসনৰ কেতবোৰ নিষেধাজ্ঞা জাৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক অনুষ্ঠান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়া বিতং বাতৰি। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে যোৰহাটৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্তৰ অধ্যক্ষতাত কালি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ সৈতে ভোটগণনাৰ কাৰিকৰী দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বিশেষকৈ ইলেক্ট্ৰনিক ব্যৱস্থাৰে প্ৰেৰণ কৰা ডাক ভোট ব্যৱস্থা আৰু ডাক বেলটৰ গণনা সন্দৰ্ভত বিষয়াসকলক জিলা আয়ুক্তই প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। তদুপৰি ভোটগণনাৰ দিনা আইন শৃংখলাজনিত পৰিস্থিতিৰ নিয়ন্ত্ৰণ আৰু গণনা কেন্দ্ৰৰ নিৰাপত্তা বিষয়তো আলোচনা কৰা হয়। শিৱসাগৰ জিলাত ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে।
1: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে অহা 4 মে'ত শিৱসাগৰ জিলাৰ 3 বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা প্ৰশাসনে জনোৱা অনুসৰি 4 মে'ৰ পুৱা 8 বজাৰ পৰা শিৱসাগৰ নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা আৰম্ভ হ'ব। প্ৰথমে পোষ্টেল বেলটৰ গণনা কৰা হ'ব আৰু পুৱা 8:30 বজাৰ পৰা আৰম্ভ হ'ব EVMৰ ভোটগণনা। প্ৰতিটো সমষ্টিৰ ভোটগণনা কৰাৰ বাবে 14খন গণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ 3টা সমষ্টিৰ শিৱসাগৰ সমষ্টিৰ গণনা 20টা ৰাউণ্ডত, ডিমৌ গণনা 17টা ৰাউণ্ডত আৰু নাজিৰাৰ ভোটগণনা 17টা ৰাউণ্ডত সম্পূৰ্ণ হ'ব। প্ৰায় 10-12 ঘণ্টাৰ ভিতৰত সমগ্ৰ গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে। ইতিমধ্যে সকলো প্ৰাৰ্থীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি গণনাৰ নিয়ম নীতি বিতংভাৱে ব্যাখ্যা কৰিছে প্ৰশাসনে। ভোটগণনাৰ সময়ত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
0: ভোটগণনাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ বাবে বকুলৰ পলিটেকনিক প্ৰতিষ্ঠানত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। কাৰ্বি আংলং জিলাৰ 3টা বিধানসভা সমষ্টি, বোকাজান, ডিফু আৰু হাওৰাঘাটৰ ভোটগণনা ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। গোলাঘাট জিলাৰ 5টা সমষ্টিৰ ভোটগণনা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। নগাঁও জিলাতো ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ ভোটগণনাৰ বাবে 3টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।
2: আগন্তুক ইলেকশ্যনৰ গণনাৰ দিন 4 তাৰিখে ধাৰ্য কৰা হৈছে আৰু ইতিমধ্যে নগাঁও জিলা প্ৰশাসন তাৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে। ৰাইজ, কেইটিমান অনুৰোধ আপোনালোকক কৰিব বিচাৰিছিলোঁ, লগতে কেইটিমান কথা জনাব বিচাৰিছিলোঁ। আমাৰ নগাঁও জিলাত নগাঁও সদৰত 3টা স্থানত ডাউচন স্কুল, গভৰ্ণমেণ্ট ছোৱালীৰ স্কুল আৰু গভৰ্ণমেণ্ট ল'ৰাৰ স্কুলত আমাৰ গণনাৰ স্থান হিচাপে ধাৰ্য কৰা হৈছে। সকলো নাগৰিকক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ এতিয়ালৈকে আমাক ইমানখিনি সহায় সাৰথি কৰি অহাৰ বাবে। অনুগ্ৰহ কৰি আমাৰ যোনবোৰ কাউণ্টিং চেণ্টাৰ আছে তাৰ পৰা 100 মিটাৰ দূৰত্বত আপোনালোকে থাকিব যিসকল ব্যক্তি আহিব বিচাৰিছে।
0: ভোটগণনা আৰু ফলাফল ঘোষণা সন্দৰ্ভত কালি কামৰূপৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ 6টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ প্ৰতিনিধিসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ভোটগণনাৰ বাবে বৰপেটা জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। বৰপেটা জিলাৰ 4টা সমষ্টিৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কেন্দ্ৰত ভোটগণনা কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতে

0: এতিয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী কৰা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰা, লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত পথ দুৰ্ঘটনা ৰোধৰ পদক্ষেপ হিচাপে দৰং জিলাত আবকাৰী আৰু আৰক্ষী বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। দলগাঁও থানাৰ যান বাহন আৰক্ষীয়ে যোৱা নিশা বৰষুণকো নেওচি অভিযান চলায়। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত পৰহিলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ জনমত 2026 শীৰ্ষক এটা দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত মগ্ৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই কেন্দ্ৰসমূহৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া আৰু পৰ্যবেক্ষকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত যোৱা বুধবাৰে এই কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰা হৈছিল। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰইও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক এটা বৰ্ণাঢ্য লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগীতবৃন্দৰ গোৱালপৰীয়া লোকগীত নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাও খেলৰ গীত আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠান সম্পৰ্কে আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে এইদৰে কয়।
1: শ্ৰোতা আৰু বন্ধুসকল, ভাৰতবৰ্ষৰ অনাতাঁৰ প্ৰচাৰৰ 90 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত আজি অৰ্থাৎ 2 মে' 2018 শনিবাৰে আকাশবাণী গুৱাহাটীয়ে এখনি সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। আকাশবাণীৰ চানমাৰীস্থিত আৱাসিক খেলপথাৰত সন্ধিয়া 6 বজাৰ পৰা এই অনুষ্ঠানৰ আৰম্ভণি হ'ব। লোকসংগীতৰ এই অনুষ্ঠানত আমাৰ আকাশবাণী গুৱাহাটীৰ সকলো শ্ৰোতা, মই আকাশবাণী গুৱাহাটীৰ হৈ কৰজোৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।
0: এই অনুষ্ঠানৰ পাছতে সন্ধিয়া 7:30 বজাৰ পৰা আৱাসিক চৌহদৰ শিল্পীসকলে বাৰে ৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জে পি দাস, দিলীপ দাস, বৰ্ণালী দাস, ৰসানন্দ গগৈ, শংকৰ পাটোৱাৰী আৰু দিনাৰাম বড়োৱে গীতৰ শৰাই আগবঢ়াব। আৱাসিক চৌহদৰ শিল্পীসকলে কৃষ্টিৰ বৰঘৰ অসম শীৰ্ষক বিশেষ নৃত্যানুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৰ লগতে অনুষ্ঠানসমূহৰ মুৰববী কৰ্ডেলিন থ্যাংখিহুৱে সকলোকে এই অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনাইছে। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত গৃহ তালিকাভুক্ত আৰু গৃহ গণনা আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত স্বগণনাৰ 15 দিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত গৃহ গণনা আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা 30 মে'লৈ এই প্ৰক্ৰিয়া চলিব আৰু এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। ইপিনে লোকপিয়ল 2027ৰ অধীনত দিল্লী পৌৰ নিগমৰ এলেকা, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডতো স্বগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্যসমূহত অহা 15 মে'লৈ স্বগণনাৰ অনলাইন সুবিধা থাকিব আৰু ইয়াৰ পাছত 16 মে'ৰ পৰা 14 জুনলৈ গৃহ তালিকাভুক্ত তথা গৃহ গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিহাৰত আজি স্বগণনাৰ সামৰণি পৰিব। অসমত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 2027ৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা স্বগণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। উল্লেখযোগ্য যে দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত।

0: হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 226 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 1 বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 75 ৰাণ আৰু পাথুম নিচাংকে 62 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 225 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক ৰিয়ান পৰাগে 90 আৰু ধ্ৰুৱ জোৰেৰে 42 ৰাণ কৰে। উল্লেখযোগ্য যে IPL ইতিহাসত এয়া আছিল দিল্লী কেপিটেলছৰ সৰ্বাধিক লক্ষ্যৰ যুঁজ। এই জয়ৰ সুবাদত দিল্লী কেপিটেলছে এইবাৰৰ প্ৰতিযোগিতাত চতুৰ্থবাৰৰ বাবে বিজয় সাব্যস্ত কৰি পইণ্ট তালিকাৰ 6ষ্ঠ স্থানলৈ উন্নীত হৈছে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে এতিয়ালৈকে 10খন খেলৰ 6খনত জয়লাভ কৰি 4ৰ্থ স্থানত আছে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
1: ৰাজ্যত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 993 টকা বৃদ্ধি হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চাহ খেতিয়কক চৰকাৰীভাৱে নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্য প্ৰদান নকৰাৰ অভিযোগত ভাৰতীয় চাহ বোৰ্ডে ৰাজ্যৰ 8টাকৈ চাহ ফেক্টৰী বন্ধৰ নিৰ্দেশ দিয়াৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সদ অসম ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলৰ বাবে দিল্লীত UPSCৰ প্ৰশিক্ষণৰ আয়োজন কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকত দুখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা গোচৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল চন্দুৰকৰৰ খণ্ড বিচাৰপীঠে পৱন খেৰাৰ অগ্ৰিম জামিন মঞ্জুৰ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যত চলি থকা সামৰিক উত্তেজনাই কঁপাই তুলিছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি। নিয়মীয়া বাৰ্তা কাকতখনে অপৰিশোধিত তেলৰ দাম বৃদ্ধিত নিম্নগামী ভাৰতীয় শ্বেয়াৰ বজাৰ এই শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। ৰাজ্যৰ আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰই আবণ্টন দিয়া 3,069 কোটি টকা ঘূৰি যোৱাৰ উপক্ৰম হোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতখনে 6টা শিতানত কেন্দ্ৰই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে এই শিৰোনামেৰে তথ্য সহকাৰে প্ৰকাশ কৰিছে। 2027 চনত হ'বলগীয়া লোকপিয়লত ৰাজ্যৰ কেইবাখনো জিলাৰ জনসংখ্যাই বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তোলাৰ বাতৰি এটা দৈনিক জনমভূমি কাকতখনে 2027ৰ লোকপিয়লে পোহৰলৈ আনিব ৰাজ্যৰ 11খন জিলাৰ ভয়াৱহ ছবি এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰসিদ্ধ লোকশিল্পী মহানন্দ দাসৰ দেহাৱসান হোৱাৰ বাতৰি আমাৰ অসম কাকতখনে প্ৰকাশ কৰিছে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ ক্ষেত্ৰত বড়ো সমাজ সদায় একগোট। দুটমাত কালি বডুফাৰ 36 সংখ্যক মৃত্যুবাৰ্ষিকী কাৰ্যসূচীত অংশগ্ৰহণ কৰি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে এইদৰে মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মিজোৰামৰ ঠাই বিশেষে প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে বৰষুণ অহাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচল মেঘালয় আৰু ত্ৰিপুৰাৰো অঞ্চল বিশেষে প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে। নাগালেণ্ড আৰু মণিপুৰৰ কেতবোৰ অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। চাৰি মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ। ভোটগণনাৰ বাবে 35খন জিলাত মুঠ 40টা কেন্দ্ৰ স্থাপন। ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলা প্ৰশাসনৰ কেতবোৰ নিষেধাজ্ঞা জাৰি। পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক অনুষ্ঠান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ

এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 7 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ। তিৱা জনগোষ্ঠীৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পৰিচিত লুখিমী য়াংলি উৎসৱটি পাহাৰীয়া জিলাখনৰ উমছুৱাইত অনুষ্ঠিত হৈ যায়। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতা টুটু কোঁৱৰে।
2: পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ অমছুৱাই স্থিত আমছাই পিনুং গাঁৱত অলপতে তিৱা জনজাতিৰ লুখিমী য়াংলি উৎসৱটি উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতি 5 বছৰৰ মূৰে মূৰে এবাৰকৈ অনুষ্ঠিত কৰা এই লুখিমী য়াংলি উৎসৱটিত বহাগ মাহত অনুষ্ঠিত কৰা হয়। ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আদৰণি জনোৱা উপলক্ষে আয়োজন কৰা এই উৎসৱৰ লগত সংগতি ৰাখি বৈদিক পৰম্পৰাগত মন্ত্ৰ উচ্চাৰণ কৰি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আদৰা হয় বুলি লোকবিশ্বাস আছে। বিশেষকৈ কৃষি কৰ্ম আৰম্ভ হোৱাৰ প্ৰাকক্ষণত এই উৎসৱটিৰ জৰিয়তে লক্ষ্মীদেৱীক সন্তুষ্ট কৰি কৃষিপথাৰত কঠীয়া সিঁচি যাতে দুগুণ উপাৰ্জন লাভেৰে সফলতা অৰ্জন কৰিব পাৰি আৰু শস্যৰ শ্ৰীবৃদ্ধি কৰিব পাৰি তাৰে কামনা কৰা হয়। তাৰোপৰি এই উৎসৱতেই জনগোষ্ঠীটোৰ নৃত্য গীত পৰিৱেশন কৰি এক আনন্দমুখৰ পৰিৱেশো গঢ়ি তোলা হয়। এইবাৰৰ এই লুখিমী য়াংলি উৎসৱ অনুষ্ঠানত উপস্থিত থাকে গোভাৰজা দীপ সিং দেউৰজা, গোভাৰজাৰ ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ, গোভা ৰাজ্যৰ ৰাজকুমাৰ খুংগুৰী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইৰ উপৰিও অসম গৌৰৱ নাদিৰাম দেউৰী উপস্থিত থাকে।
1: 28 তাৰিখে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত পশ্চিম কাৰ্বি আংলং জিলাই দ্বিতীয় স্থান দখলেৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনে। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতা টুটু কোঁৱৰে।
2: সদ্যঘোষিত 2026 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত পাহাৰীয়া জিলাখনে বিজ্ঞান শাখাত সুনাম কঢ়িয়াবলৈ সক্ষম হয়। জিলাখনৰ পৰা এইবাৰ বিজ্ঞান শাখাত 98.37% উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। জিলাখনৰ পৰা 61 গৰাকী শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱাৰ লগতে 60 গৰাকীয়ে উত্তীৰ্ণ হোৱাত 98.37% উত্তীৰ্ণৰ হাৰ লাভ কৰিবলৈ সক্ষম হয়। এই খবৰে জিলাখনত শিক্ষাৰ এক উন্নত পৰিৱেশ গঢ়ি উঠিছে বুলি সৰ্বত্ৰে প্ৰকাশ কৰিছে।
1: টুমপ্ৰেঙত পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত নেপালী ভাষাৰ জীৱন মঞ্চন শীৰ্ষক গল্পপুথিৰ অসমীয়া অনুবাদ গ্ৰন্থখনি অলপতে উন্মোচন কৰা হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতা টুটু কোঁৱৰে এইদৰে জানিবলৈ দিয়ে।
2: অসমীয়া ভাষা সাহিত্যৰ একমাত্ৰ ধ্বজাবাহক অসম সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত টুমপ্ৰেংস্থিত চিংৰংহাং সোঁৱৰণি স্মৃতি উদ্যান প্ৰাংগণত অলপতে নেপালী ভাষাৰ জীৱন মঞ্চন শীৰ্ষক গল্প পুথিখনৰ অসমীয়া অনুবাদমূলক সংকলনটি উন্মোচন কৰা হয়। দাৰ্জিলিঙৰ নেপালী ভাষাৰ সুলেখিকা তথা কবি সাহিত্যিক ডক্টৰ নীনা ৰায়ৰ নেপালী ভাষাৰ জীৱন মঞ্চন শীৰ্ষক গল্প পুথিখনিৰ একেই নামেৰে বিশিষ্ট সাহিত্যিক তথা নেপালী সাহিত্যৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক ৰাণা কাফলেই অনুবাদ কৰি উলিয়ায়। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা জীৱন মঞ্চন শীৰ্ষক গল্প পুথিখনিৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই। জীৱন মঞ্চন শীৰ্ষক অনুবাদমূলক গ্ৰন্থখনিয়ে অসমীয়া সাহিত্যৰ ভঁৰালটি চহকী কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে উন্মোচক পদুম ৰাজখোৱাই।
1: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল জিলাখনৰ সংবাদদাতা টুটু কোঁৱৰ।
1: নাহৰ ফুল ফুলাৰ বতৰত আকাশবাণী গুৱাহাটীৰ চৌহদ মুখৰ হ'ব লোকসংগীতৰ সুৱদি সুৰেৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে

হৈছে 2 মে শনিবাৰে সন্ধিয়া 6:15 পৰা আকাশবাণী গুৱাহাটীৰ মুকলি মঞ্চত গুঞ্জৰিত হ'ব জ্যোতি বিকাশ বৰাৰ দলৰ বিহুগীত, মায়াৰাণী ৰায় আৰু প্ৰিয়ংকা দেৱী মণ্ডলৰ গোৱালপৰীয়া লোকগীত আৰু গুণী নুজাৰ দলৰ নাও খেলৰ গীত। লগতে থাকিব ভোৰতাল নৃত্য আৰু হুদুম নৃত্য, নাহৰ ফুল ফুলিবৰ বতৰ। আকাশবাণী গুৱাহাটীৰ এই বিশেষ আয়োজনলৈ আপোনাক সাদৰ আমন্ত্ৰণ। গুৱাহাটীৰ চানমাৰীস্থিত আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদৰ মুকলি মঞ্চত আপুনিও আকাশবাণীৰ 90 বছৰ পূৰ্তি উদযাপনত ভাগ লওক আৰু লোককৃষ্টিৰ সোৱাদ লওক। মনত ৰাখিব 2 মে শনিবাৰে সন্ধিয়া 6:15 পৰা নাহৰ ফুল ফুলিবৰ বতৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমে শুনো আহক আপ মুঝে আচ্ছে লগ্নে লাগে ছবিৰ এটি গীত অলকা য়াগ্নিক আৰু অভিজিতৰ কণ্ঠত।

শ্রোতাসকলে হিন্দী ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৱাজিদৰ কণ্ঠত জয় হো চিনেমাখনৰ পৰা এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে ফিদা ছবিৰ এটি গীত, শিল্পীদ্বয় উদিত নাৰায়ণ আৰু স্বপ্না মুখাৰ্জীয়ে।

0: ফিদা ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি এতিয়ালৈ অন্ত পৰিল। পৰৱৰ্তী অনুষ্ঠানটি শুনিবলৈ পাব 10 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা।

এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য আইডেউৰ জোনাকী বাট। মধ্যযুগৰ পৰা ৰামধেনু যুগলৈ অসমীয়া সাহিত্যলৈ লেখিকাৰ অৱদানৰ ভেটিত যুগুত কৰা এইলানি আলেখ্যৰ ৰচনা অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ। আজি শুনক নৱম খণ্ড, এয়া ৰামধেনু যুগ।

0: একো একোটা জাতিৰ সাহিত্য সৃষ্টিত একো একোটা যুগৰ প্ৰভাৱ অনিবাৰ্যভাৱে পৰে। কিন্তু একোটা যুগৰ সাহিত্য সৃষ্টিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিবলৈ যাওঁতে যুগটো নিৰ্দিষ্ট এটা সময়ত আৰম্ভ হোৱা বুলি পানী নসৰকা হিচাপ কৰি দেখুৱাব নোৱাৰি। পূৰ্বযুগৰ ধ্যান ধাৰণা আৰু সামাজিক চিন্তা চৰ্চাই এটা নতুন ৰূপ আৰু স্পন্দনৰ অনুভূতিৰ সৃষ্টিৰে এটা নতুন যুগত প্ৰৱেশ কৰে আৰু সেই যুগৰ সাহিত্য সৃষ্টিত বিশেষভাৱে অৰিহণা যোগোৱা একোখন কাকত আলোচনীৰ নামেৰে যুগটো নামাংকৃত হয়।
1: 1950 চনত প্ৰকাশ হোৱা ৰামধেনু আলোচনীৰ নামেৰেও এটি যুগৰ সূচনা হয়, ৰামধেনু যুগ। 1950 চনতে প্ৰকাশ পোৱা ৰামধেনুৰ পঞ্চম বছৰৰ পৰা 16 বছৰলৈ একেৰাহে সম্পাদনাৰ ভাৰ বহন কৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। আৰু সেই সময়ছোৱাত ৰামধেনুৱে নিজা বৈশিষ্ট্যৰে এটা সাহিত্য যুগৰ সৃষ্টি কৰে। অৱশ্যে প্ৰথম চোৱা ডক্টৰ মহেশ্বৰ নেওগ আৰু শেষৰ চোৱা 1971-73 চনলৈকে ৰাধিকামোহন ভাগৱতীৰ সম্পাদনাত প্ৰকাশিত ৰামধেনুৰো অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আছে।
0: জয়ন্তী যুগত অসমীয়া সাহিত্যত যি বাস্তৱবাদী চিন্তাৰ সূচনা হৈছিল, ৰামধেনুত সি পৰিপূৰ্ণতা লাভ কৰিলে। আবিৰ্ভাৱ হ'ল সামাজিক আৰু ৰাজনৈতিক চেতনা সম্পন্ন সমাজবাদী চিন্তাৰ লেখক লেখিকা। ৰামধেনুৰ পাতলৈ আহ্বান জনোৱা হ'ল আন্তৰ্জাতিকতা, সামাজিক ন্যায় আৰু গণতন্ত্ৰৰ আদৰ্শক আশ্ৰয় কৰা লেখক লেখিকাক। বিজ্ঞান, দৰ্শন, মনস্তত্ব আৰু ৰাজনৈতিক চিন্তাৰ আলোকত জীৱনৰ সমস্যাবোৰ যুক্তিপূৰ্ণ আৰু বাস্তৱ দৃষ্টিৰে আলোকপাত কৰাত গুৰুত্ব দিলে ৰামধেনুৱে। জয়ন্তী যুগতে অংকুৰিত হোৱা বাস্তৱধৰ্মী বিজ্ঞানসন্মত চিন্তাধাৰাই সাহিত্যত নতুন যুগৰ আলোক পেলাবলৈ যত্ন কৰিলে। ৰচনাৰ আংগিক আৰু ভংগীৰ নতুনত্বৰ লগতে নতুনত্ব আহিল ভাষাটো।
1: বিশ্ব সাহিত্যৰ প্ৰভাৱত সাহিত্যৰ নান্দনিক দিশতো আহিল নতুনত্ব, ভাৱতো দেখা গ'ল তাৰ প্ৰভাৱ। ৰোমান্টিক আদৰ্শৰ সলনি প্ৰগতিশীল আৰু আধুনিকতাবাদী মূলতঃ এই

0: ৰামধেনু যুগৰ অন্যতম স্মৰণীয় লেখিকা নীলিমা দত্ত। বিভিন্ন পত্ৰ পত্ৰিকা দাৰ্শনিক চিন্তাৰ লেখাৰ উপৰি উল দূৰান্তৰ কঠিন দাৰ্শনিক চিন্তাৰ পুথিখনৰ অনুবাদ তেখেতৰ অন্যতম সাহিত্যকৃতি।
1: কেইবাখনো কবিতা পুথি, উপন্যাস, আত্মজীৱনী, ৰতনপুৰৰ ৰতনৰ দৰে জীৱনী তেখেতৰ উল্লেখযোগ্য ৰচনা। লেখিকাৰ গদ্যৰ ভাষাও অত্যন্ত সুন্দৰ, সুশোভিত।
0: লুইতৰে পানী জাবিও বৈ লেখিকাৰ এখন অতি উচ্চখাপৰ আত্মজীৱনী। নাৰী মুক্তি সম্পৰ্কীয় অসমীয়া পুথি এখনো লিখিছিল নীলিমা দত্তই। অসমীয়া সাহিত্যত এই বিষয়ৰ এইখনেই প্ৰথম পুথি। ৰামধেনুৰ পাতত নীলিমা দত্তই ভালেমান কবিতা লিখাৰ উপৰিও সেই যুগৰ গুৰুত্বপূৰ্ণ বিষয় নাৰীৰ অধিকাৰ সম্পৰ্কীয় প্ৰবন্ধ, সম্পত্তিত হিন্দুস্থানী নাৰীৰ অধিকাৰ আৰু নতুন বিবাহ আইন নামৰ প্ৰবন্ধ দুটা ৰামধেনুৰ পাতৰ বিৰল প্ৰবন্ধ।
1: ৰামধেনুত প্ৰকাশিত শিশু মানৱৰ দৰে কবিতাত প্ৰকাশ পাইছিল যুগৰ প্ৰভাৱ আৰু আধুনিকতাবাদী চিন্তাৰ প্ৰতিফলন। লেখিকাৰ লেখনিত স্পষ্টকৈ উপলব্ধ হয় মানৱতাবাদী ধাৰণাও। ৰামধেনুৰ সমকালীন সময়ছোৱাত প্ৰকাশ হোৱা দুঃসময় নামৰ কবিতাটোত সেই যুগৰ চিন্তাৰ অনুৰণন আছে।
2: ৰিণিকি ৰিণিকি ধোঁৱা কোৱা আকাশ, এন্ধাৰত চেপা খোৱা মানুহে মাথো মনত পেলাইছে দুঃসময়তে, মানুহেই মানুহৰ ভৱিষ্যত।

ৰাম ধনুযুগৰ আৰম্ভণি কালতে তৃতীয় বছৰ অষ্টম সংখ্যাত প্ৰকাশ হৈছিল লক্ষ্যহীৰা বৈশ্য সাউদৰ কবিতা শিল্পীৰ সপোন। সম্প্ৰতি লক্ষ্যহীৰা দাস নামেৰে লেখিকা পৰিচিত।

মই চিৰ শাশ্বত পূজাৰী ৰূপৰ খনিকৰ জগতৰ কল্পনাৰ সাধনাৰ শতমিনাৰৰ সৃষ্টিৰ সৌন্দৰ্যলৈ আপোন সৃষ্টিত মই জীৱতীৰ ৰহণ চৰাই জীৱন সুন্দৰ লাগে।

0: লেখিকার আন একটি কবিতা মাটির হরক।
1: আজি মোর চেতনা দীপ্ত বুলনি খানি হৃদয় কারার খুলি শৃঙ্খলিত দ্বার মাটির হরক ভরা জনতার দেবতায় কবিতার রসে পারাপার।
0: রামধেনুতেই প্রকাশ হয় প্রথিতযশা কবি নির্মল প্রভা বৰদলৈৰ প্ৰথম কবিতা। স্কুলীয়া কালৰে পৰা কবিতা লিখি অহা লেখিকা কবি হিচাপে জনপ্ৰিয় হয় ৰামধেনু যুগতহে। তেওঁ পুৰণি ৰোমান্টিক সুৰ আৰু ছন্দসজ্জাৰেই বাৰ্নাৰ্ড শ্ব' নামেৰে এটি কবিতা লিখিছিল ৰামধেনুৰ তৃতীয় বছৰ নৱম সংখ্যাত। সেই সময়ৰ বহুতো লেখকে বাৰ্নাৰ্ড শ্ব'ৰ চিন্তাৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰিছিল লেখনিৰ দ্বাৰা।
2: সিহঁতৰ দুচকুত মৰুৰ মাজতো ফুলে গোলাপ শেৱালি জীৱনৰ মহাসত্য পাহৰে সমূলি আনপিনে বিধতাৰ অভিশাপ সাদৰেৰে মূৰ পাতে সপোন নেদেখা হলে তৃষাত আঁতুৰ স্বপ্ন দেখে মৰণৰ শেষ ক্ষণটোৰ কুৰি শতিকাৰ এই আত্মঘাতী সমাজৰ নিয়মৰ তালিকা আত্মপ্ৰবঞ্চনা নিষ্পেষণ শোষণৰ অবাধ ৰচনা মাৰিলা অনন্ত হাঁহি বিদ্ৰোপেৰে ভৰা কপট চাতুৰি দেখি শ্ৰেষ্ঠ মানুহৰ অগ্নিবাণ ল'লা তুমি ব্যংগ সাহিত্য। সিহঁতেও হাঁহি মাৰে বিদ্ৰোপৰ বেকা হাঁহি তোমালৈ সিহঁতৰ শুভ সম্ভাষণ দৰ্শনৰ জেউতিৰে বোলাই ৰহণ কিনো হ'ব কৰি গ'লে সত্য অন্বেষণ

0: ৰামধেনুৰ নৱম বছৰ একাদশ সংখ্যাত প্ৰকাশ হৈছিল কবিৰ চিঠি নামৰ কবিতাটি, যিটো 1957 চনত প্ৰকাশ পোৱা তেখেতৰ কবিতা সংকলন বনফৰিঙৰ ৰঙত সন্নিৱিষ্ট হৈছে। ইয়াত চিঠিলেখিকাই কিছুদিনৰ আগতে এৰি থৈ যোৱা বান্ধৱীলৈ বিদেশৰ পৰা এই চিঠি লিখিছে নৱবিবাহিতা বান্ধৱীৰ যুগ্ম জীৱনৰ বতৰা ল'বলৈ।
1: আচলতে বান্ধৱী বিয়াৰ পিছত দৰাৰ কাষলৈ যাবলৈকে নাপালে। 7 দিনৰ ভিতৰতে দৰাৰ হঠাৎ মৃত্যু হ'ল। শাহুৱেকে শাখিনীক শৰাধ কৰিবলৈহে মাতি পঠিয়ালে। তেতিয়াৰ পৰা তাই শহুৰি খাটিছে উদয়াস্ত গঞ্জনাৰ মাজত। সেয়ে চিঠিৰ উত্তৰত লিখিলে,
2: বেজাৰ নেপাবি ভাই মৰমী বকুল, বেজাৰত একো লাভ নাই। মোৰ ভৱিষ্যত হেজাৰ হেজাৰ মই ধৰাৰ বুকুত, আকাশক পৃথিৱীক সোঁত।
0: বঞ্চিতা নাৰীৰ মৰ্মবেদনা আই নামৰ কবিতাটোত অতি মৰ্মস্পৰ্শী। বিধৱা যুৱতী এগৰাকী, সন্তানৰো মুখ নেদেখিলে তাই। সেয়ে মাংগলিক কামত তাইৰ স্পৰ্শ নিষেধ। নন্দেকৰ বিয়াৰ ঘট অজানিতে চুই দিয়াৰ বাবে ঘটটো দলিয়াই পেলাই গঞ্জনা কৰা হ'ল তাইক। সন্তানহীনা যুৱতী বিধৱাই তেতিয়াহে বুজিলে।
2: আঁঠু সাবতা মই তেতিয়া বুজিলো, গোটেই জনম জুৰি আঁঠু সাবতিলো। জীৱন বহালো আগ, তাৰ সলনিও বুকুত ল'বৰ বাবে একোকে নাপালো। এতিয়া আইতা বোলে, সবাৰে আইতা মই, আই এষাৰ মাত মাথো নেসাধিলো।

আইদেউৰ জোনাকী বাট আলেখ্যক খনিৰ আজিৰ খণ্ডটি শুনিলে। ৰচনা আছিল অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ।

0: আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব
1: অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আৰম্ভ কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত কাল হোনা আকৌ কৈছোঁ কাল হোনা হো ছবিখনৰ কেইটিমান গীত। সংগীত শংকৰ এহছান লয়ৰ, গীতৰ কথা জাভেদ আখতাৰৰ। প্ৰথমে এয়া চনু নিগমৰ কণ্ঠৰ এটি গীত।

এবাৰ শুনোৱা হওক সাধনা সৰগম উদিত নাৰায়ণ, শংকৰ মহাদেৱন, সোনু নিগম আৰু সুজাতা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে হিন্দী ছবির গীতৰ অনুষ্ঠানত কল হোনা হো সিনেমাখনৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনাবলৈ লৈছো বসুন্ধৰা দাস, কে কে শান আৰু সহশিল্পীৰ কণ্ঠৰ এই গীতটি।

অকাল হনা হ ছবিখনৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে অলকা য়াগ্নিক, ৰিচা শৰ্মা আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটি।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত কল হোনা হো চিনেমাখনৰ কেইটামান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিলৈ আপোনাক আদৰণি জনাইছোঁ। আজিৰ খণ্ডটিত আমি ভূপেন হাজৰিকাৰ কেইটামান বিশেষ গীতৰ অন্তৰাল আৰু সেই গীতসমূহৰ বিশ্বজনীন ভাৱনাৰ বিষয়ে আলোচনা কৰিম। আজিৰ খণ্ডটিত আলোচ্য বিষয়ৰ ক্ষেত্ৰত সহায় লোৱা হৈছে অনুৰাধা শৰ্মা পূজাৰী প্ৰণীত ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থ ভাৰতৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ। ভূপেন হাজৰিকাৰ যিকোনো পৰিস্থিতিতে হঠাতে গীত লিখি সুৰত গোৱাৰ এক আচৰিত দক্ষতা আছিল। নিৰ্দলীয় প্ৰাৰ্থীৰূপে শাসনাধিষ্ঠ দলৰ বিৰোধী হৈ বিপুল ভোটত নাওবৈচা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভৰ সময়ত বহু ৰসাল ঘটনা ঘটিছিল। নিৰ্বাচনৰ জনসভাত ভূপেন হাজৰিকাই গান গাইছিল। সেই গানবোৰ কিছুমান সমস্যা দেখি তাৎক্ষণিকভাৱে সৃষ্টি কৰিছিল। উত্তৰ অসমৰ এখন বিখ্যাত নদী ৰঙানদী, 1968 চনত এই ৰঙানদীত প্ৰলয়ংকৰী বানপানী হ'ল। ৰাইজৰ হাহাকাৰ অৱস্থা। খবৰ পাই ঢপলিয়াই আহিল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ লখিমপুৰৰ বিশ্বস্ত মানুহ সুইত, লেখন লাহন, হৰেণ হাজৰিকা আদিৰ সৈতে আলোচনা কৰি ৰিলিফ দিয়াৰ বাবে সাজু হ'ল। ভূপেন হাজৰিকাৰ লগত আছিল তেতিয়া পেৰডি গায়ক দোষ্ট হবিবুৰ ৰহমান আৰু ভাতৃ জয়ন্ত হাজৰিকা। তেওঁ তেতিয়াৰ সহযোগী বালিৰাম গগৈক দুখন নাও যোগাৰ কৰিবলৈ দিলে। পাছদিনাই দুখন জীপগাড়ীত চাউল, দাইল, নিমখ আদি বোজাই কৰি পহুমৰাৰ ফালে ৰাওনা হ'ল। বানৰ উফন্দি অহা পানীৰ ঢৌৰ মাজেৰে নাৱত যাওঁতে দোষ্ট হবিবোৰক ভয় খোৱা যেন দেখি ক'লে, গান গা, পেৰডি গান গাই যা। জয়ন্ত হাজৰিকাই নাৱৰ পানী সিঁচা তিন এটাকে তবলা কৰি বজাই গ'ল। ডিজু চাপৰি, উজনি খামটি, বালিগাঁও আদিৰ দুৰ্গত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ কৰোঁতে বানত আক্ৰান্ত ৰাইজে নতুন MLA ভূপেন হাজৰিকাক দুটামান গান গাবলৈ অনুৰোধ কৰিলে। হাজৰিকাই ক'লে, মই চৰকাৰৰ পৰা একো পোৱা নাই, যি পাৰিছোঁ নিজেই কৰিছোঁ। বিৰোধী পক্ষৰ বিধায়ক মই, তথাপিতো মই আপোনালোকক বিপদত পৰিবলৈ নিদিওঁ। পানীৰ তাণ্ডৱৰ মাজতে তেওঁ গান গালে। বিপদৰ মাজত থকা মানুহখিনিয়ে MLA ভূপেন হাজৰিকাৰ গান শুনি আশীৰ্বাদ কৰিলে। তাৰপাছত নাও ভটিয়াই উজনিৰ মিচিং গাঁও এখনলৈ আহিল। সেই মিচিং গাঁওখনতে ভূপেন হাজৰিকাই এগৰাকী বৃদ্ধাক লগ পালে। আহিবৰ পৰত সেই বৃদ্ধাৰ চৰণ চুই সেৱা কৰোঁতেই বৃদ্ধাই ভূপেন হাজৰিকাক এটি গান শুনাই থৈ যাবলৈ অনুৰোধ কৰিলে। ভূপেন হাজৰিকা অলপ সময় টপক মাৰি ৰ'ল। তাৰপাছতেই গালে, ৰঙা নৈৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ, হুৰ হুৰ শৱ দে কালৰূপ ধৰি তই কাকনো বাৰে বাৰে খেদিছ, ৰঙা নৈৰ বুকু হেনো বাম হৈ গ'ল, গভীৰতা কিছু নোহোৱা হ'ল, বান তই সেয়ে অলিয়া বলিয়া হৈ দুয়োপাৰ উপচি পৰিছ, হুৰ হুৰ শৱ দে কালৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ। পাছত এই গীতটি জয়ন্ত হাজৰিকাৰ কণ্ঠত ৰঙা নদীৰ ঠাইত লুইট কৰি ৰেকৰ্ডিং কৰিলে। দুৰ্যোগৰ মাজত বিপদ সংকুল যাত্ৰা পথতো গীতৰ শব্দ প্ৰাণৰ পৰা ওলাইছিল ভূপেন হাজৰিকাৰ। মানুহৰ দুৰ্দশাত মানুহৰ কাষ চাপি গৈছিল, সহায় কৰিছিল, তাতেই গীত একোটাৰ জন্ম হৈছিল। বানৰ কবলত পৰা লখিমপুৰৰ উজনি মিচিং গাঁৱৰ সেই অনামী বৃদ্ধা আজি নাই, কিন্তু তেওঁৰ ইচ্ছাত জন্ম হোৱা এই গীতটি যুগ যুগান্তৰলৈ থাকি গ'ল।

লুই তোর বুকু হেনু বাম হল গোল, গভীরতা হেনু কিছু নোহোৱা হল, বলিয়া বলিয়া হৈ দুয়োপাৰে উপচি পৰিল তই, ধীৰে ধীৰে শব্দ কাল ৰূপ ধৰিল, কাকনো বাৰে বাৰে খেদি তই, ধীৰে ধীৰে শব্দ কাল ৰূপ ধৰিল, কাকনো বাৰে বাৰে খেদি তই, বান তই তিঘিল নিঘিলাবি, আশাৰে কঠীয়া নুটুৱাবি, শিশুবধ ভাওনা নেপাতিবি, ঘৰৰ

হবতে ফগুনক বহুৱাই মৰণৰ সবাহ নেপাতিবি হিৰহিৰ হবদ কাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদি কম হিৰহিৰ হবদ কাল ৰূপ ধৰিল কাকনো।

পুৱতি নিশাৰ সপোন নামেৰে ফণী শৰ্মাই নিৰ্মাণ কৰা ছবিখনত ভূপেন হাজৰিকাক সংগীতৰ দায়িত্ব দিছিল। তাত তছদ্দুক ইউছুফেও অভিনয় কৰিছিল। বিশ্বনাথ, জামুগুৰি আদিত শ্বুটিং শেষ কৰাৰ পাছত কলিকতাত ভূপেন হাজৰিকাক ৰাজপ্ৰিণ্ট দেখুওৱা হৈছিল যাতে দৃশ্যবোৰ উপলব্ধি কৰি তেওঁ গান লিখিব পাৰে। চিনেমাখনৰ ছিকুৱেঞ্চ একো নজনাকৈয়ে ভূপেন হাজৰিকাই গীতটো লিখোঁতে অসুবিধাত পৰিছিল। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কহুৱা ফুলবোৰ বতাহত হালি জালি আছিল। একেলগে চাই থকা তছদ্দুক ইউছুফে হঠাৎ ভূপেন হাজৰিকাক সুধিলে যে এই দৃশ্যটোত সময় গৈ থকা ইমেজ এটা থকা যেন নালাগেনে। তেওঁৰো তাত তেনেকুৱা ধৰণৰ অনুভূতি বৰকৈ থকা যেন লাগিল।

জনাকৈ ভূপেন হাজৰিকাই গীতটো লিখোঁতে অসুবিধাত পৰিছিল। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কহুৱা ফুলবোৰ বতাহত হালি জালি আছিল। একেলগে চাই থকা তছদ্দুক ইউছুফে হঠাৎ ভূপেন হাজৰিকাক সুধিলে যে এই দৃশ্যটোত সময় গৈ থকা ইমেজ এটা থকা যেন নালাগেনে। তেওঁৰো তাত তেনেকুৱা ধৰণৰ অনুভূতি বৰকৈ থকা যেন লাগিল। তাৎক্ষণিকভাৱে তেওঁ কেৱল কহুৱাৰ ফটো চাই লিখিলে, কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি।

0: ভূপেন হাজৰিকা বিভিন্ন সময়ত নানান সমালোচনাৰ সন্মুখীন হৈছিল, কিন্তু ভূপেন হাজৰিকা সেইবোৰত বিচলিত নহৈ আৰু কাৰো সৈতে ফেপেৰি পাতি নধৰি তেওঁ নিজৰ সৃষ্টিৰে বিপক্ষক উত্তৰ দিয়াটোহে শিল্পীসুলভ কৰ্ম হ'ব বুলি ভাবি লৈছিল। তেওঁ লিখিছিল, ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য, সেয়া নহয় মোৰ গানৰ লক্ষ্য, লক্ষ্য শান্তি অনন্য। সংঘাতে তেওঁৰ মনলৈ আনি দিলে নতুন গীত সৃষ্টিৰ অভিনৱ উন্মাদনা। বহু বাধাৰ বিপৰীতে তেওঁৰ গান গভীৰ আস্থাৰ গান হওক বুলিও তেওঁ আশা কৰিলে। মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰে এই গান, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান।
1: মোৰ গান।

1972 চন। আৰূপ ছবিখনৰ কামত ব্যস্ত হৈ থকা সময়তে এদিন পৰিচালক আত্মাৰামে ভূপেন হাজৰিকাক শ্বিলং পিকলৈ যাবলৈ লগ ধৰিলে। সেয়া আছিল অক্টোবৰ মাহৰ কথা। দুয়োগৈ শ্বিলং পিক পালেগৈ। তাতে দেখিলে এজন খাচী গৰখীয়া ল'ৰাই এটা ফটা হাফ পেণ্ট পিন্ধি গৰু চৰাই আছে। তেওঁ গুণগুণকৈ গানৰ সুৰ এটাও আওৰাই আছে। ল'ৰাটোৰ সৈতে ভূপেন দাই কথা পাতি তেওঁ গাই থকা সুৰৰ গানটো তেওঁলোকৰ ভাষাতেই গাবলৈ ক'লে আৰু সেই গান তেওঁ বুকুৰ মাজত লৈ উভতিল। সেই ৰাতিয়েই কাৰোবাৰ পৰা হাৰমনিয়াম এখন খুজি আনি গৰখীয়া ল'ৰাটোৰ সুৰৰ আলমত জন্ম দিলে এক নতুন সুৰৰ। সেই সুৰৰ সৈতে ৰজিতা খুৱাই ভূপেন হাজৰিকাই

1939 চনত কিশোৰ ভূপেনে এটি গীত লিখিছিল। গীতটি আছিল অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম। 13 বছৰীয়া ভূপেন হাজৰিকাৰ মনত দ্বিতীয় মহাসমৰৰ আৰম্ভণিৰ পৰিৱেশ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনে একে সময়তে কিশোৰ ভূপেনৰ অন্তৰত বিদ্ৰোহ জগাই তুলিছিল। বুজা নুবুজা ঘটনাপ্ৰবাহে তেওঁৰ মন উদ্বাউল কৰিছিল। ইফালে সেইচোৱা সময়ত তেজপুৰৰ জ্যোতি বিষ্ণুৰ সান্নিধ্যত তেওঁ শব্দ গানৰ স্বাধীন পৃথিৱীখনৰ উমান পাবলৈ লৈছিল। কেওফালে সংঘাত ভৰা সময়ছোৱাক তেওঁ অগ্নিযুগ বুলিলে। তেওঁৰ কিশোৰ মনে বিচাৰিছিল যেন নিজেই সকলো হিংসা বিদ্বেষ বৈষম্য এফালৰ পৰা নোহোৱা কৰি নিব। বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা সৰ্বহাৰা শব্দটোৰ অৰ্থ বুজি পাইছিল। সেই সময়ত কোনো দৰ্শন আদৰ্শ ইত্যাদি তেওঁ বুজি পোৱাৰ বয়সেই হোৱা নাছিল। তথাপি তেওঁ লিখিছিল নিজৰ অন্তৰৰ কথা, অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম।

হম, আজিৰ খণ্ডটি যুগুতাওঁতে আমি সহায় লৈছো অনুৰাধা শৰ্মা পূজাৰীয়ে যুগুতোৱা ভূপেন হাজৰিকাৰ জীৱন বিষয়ক গ্ৰন্থ ভাৰত ৰত্ন ভূপেন হাজৰিকা, গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ শীৰ্ষ গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। আজিলৈ বিদায় লৈছো, নমস্কাৰ।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। চাৰি মেত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব।

নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী কৰা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰা, লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত পৰহিলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ জনমত 2026 শীৰ্ষক এটা দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত গৃহ তালিকাভুক্ত আৰু গৃহ গণনা আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত স্বগণনাৰ 15 দিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত গৃহ গণনা আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা 30 মেলৈ এই প্ৰক্ৰিয়া চলিব আৰু এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। অসমত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 2027ৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা স্বগণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক এটা বৰ্ণাঢ্য লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগীবৃন্দৰ গোৱালপৰীয়া লোকগীত নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাও খেলৰ গীত আৰু ভোলতৰাল নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে সন্ধিয়া 7:30 বজাৰ পৰা আৱাসিক চৌহদৰ শিল্পীসকলে বাৰে ৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জে পি দাস, দিলীপ দাস, বৰ্ণালী দাস, ৰসানন্দ গগৈ, শংকৰ পাটোৱাৰী আৰু দিনাৰাম বড়োৱে গীতৰ শৰাই আগবঢ়াব। আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠানসমূহৰ মুৰববী কৰ্ডেলিন থাংখিউৱে সকলোকে এই অনুষ্ঠান উপভোগ কৰিবলৈ আহান জনাইছে। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী বৰপথাৰ অঞ্চলত হাতী মানুহৰ সংঘাতে পুনৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। বনৰীয়া হাতীৰ আক্ৰমণত আজি পুৱতি নিশা বৰপথাৰ উপখণ্ড বন কাৰ্যালয়ৰ অধীনত দক্ষিণ জৰবাগানত সঞ্জয় দাস নামৰ এজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত বিগত এটা পষেকজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব শিল্পী, লেখক, সমাজ সংগঠক হুমায়ুন চৌধুৰীয়ে। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে IPLৰ ইতিহাসত এয়া আছিল দিল্লী কেপিটেলছৰ সৰ্বাধিক লক্ষ্যৰ যুঁজ। এই জয়ৰ সুবাদত দিল্লী কেপিটেলছে এইবাৰ প্ৰতিযোগিতাত চতুৰ্থবাৰৰ বাবে বিজয় সাব্যস্ত কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 বজাত শুনিবলৈ পাব।

0: এই মাহৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব মেনকা দেৱে।

0: इस गीत के साथ ही परागमाला कार्यक्रम यही समाप्त होता है।
1: परागमाला। परागमाला।
2: परागमाला लाइव শুনিলে আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিজয় দাস আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত কিশোৰ কুমাৰ শৰ্মা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক শক্তিৰ ভৱিষ্যত আৰু ভৱিষ্যতৰ শক্তি। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ জ্ঞানশ্ৰী ভট্টাচাৰ্যৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন।

0: পৃথিৱীৰ ভৱিষ্যতৰ সপ্ত সত্তাৰিংশ খণ্ড।
1: জ্যোতি মন্মী, কি যে ভাল লাগিছে নহয়।
2: হয় হয় বিপুল, আজি কিমান দিনৰ মূৰত মেলা চাবলৈ আহিছো। এই কোভিড-19ৰ উৎপাতত ঘৰতে বন্দী হৈ দুটা বছৰ
1: পাৰ কৰিলো, জাননে। আমি দুটা শ্ৰেণী ঘৰতে থাকিলো।
2: ইমান আমনি লাগি গৈছে নহয় ঘৰত থাকি থাকি। আৰে এই তই কেলৈ ইমান মনে মনে আছ বাৰু? চুপচাপ হৈ আছো। মই কি ভাবিছোঁ জাননে, যোৱা দুটা বছৰ কেনেকৈ যে পাৰ হৈ গ'ল, আচৰিত। একে কোবতে দুটা বছৰ পাৰ হৈ আহিলোঁ। আমি যে পৰীক্ষাই দিবলৈ নাপালোঁ, এই কোভিড-19ৰ কাৰণে আমাৰ জীৱনৰ পৰা বিদ্যালয় পঢ়া শুনা নোহোৱাই হৈ গৈছিল। মাস্ককেইখন ভালদৰে পিন্ধিল তহঁতে দেই।
1: এই জাননে, মই চেনিটাইজাৰটো লৈ আনিছোঁ।
2: মেলালৈ আহিছোঁ যদিও সাৱধানে থাকিব লাগিব দেই, বেমাৰটো একেবাৰে নাইকিয়া হৈ যোৱা নাই।
1: ঠিকে কৈছ।
2: বল বল, প্ৰথমে মেলাৰ প্ৰাংগণত প্ৰৱেশ পথত চেনিটাইজ হৈ লওঁ।
1: বল বল বল।

0: বৰ ধুনীয়া বস্তু আনিছে দেখোন। বলচোন বল চাওঁগৈ।
1: বলচোন বল ভিতৰলৈকে যাওঁ। আধুনিক পুতলা কিছুমান দেখা পাইছো জান, হাইটেক পুতলা। বাহ,
0: এয়া চাচোন মেজিক লাইট দেখোন।
1: অঁ শুনি, বলচোন বল ভিতৰলৈ যাওঁ। এই মেজিক লাইট ময়ো কিনিম। সেইদিনা বাছ আশ্ৰমতো দেখিছিলো জান।
2: মেজিক লাইট, মেজিক লাইট, আহক দাদা, আহক বাইদেউ, ভাইটি ভণ্টি সকলো আহা, এয়া মেজিক লাইট চোৱাহি, মাত্ৰ 20 টকাত মেজিক লাইট। নিকিনিলে আফচোচ, শেষ নাথাকিব কিন্তু। মেজিক লাইট, মেজিক লাইট, মাত্ৰ 20 টকাত।
1: দাদা দাদা দাদা, এই মেজিক লাইটটো দেখুৱাওকচোন এবাৰ।
2: এয়া চোৱা, এয়া মই জ্বলাইছো লাইটটো।
0: পিছে মেজিক লাইটৰ মেজিকটো কি বাৰু দাদা, বুজাই কওকচোন।
2: মই না চোৱা, ইয়াতে তিনিটা মেজিক আছে, এটা নহয় বুজিছা, একেলগে তিনিটা মেজিক।
0: কি মেজিক বাৰু
2: চোৱা, এই অকণমানে চুইচটো টিপিলে মেজিক লাইটটো জ্বলি উঠিল, হয়নে?
1: হয়। তাৰ পিছৰ মেজিকটো আৰু
2: দুই নম্বৰ মেজিকটো এইয়া চোৱা, এই অকণমানি মেজিক প্লেটখন চোৱা, এয়া কি বাৰু?
0: ঐ, এইখনটো সৌৰ শক্তিৰ পেনেল।
1: অঁ, এয়া সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত কৰিব পৰা পেনেল।
0: তাৰমানে এই মেজিক লাইটৰ দ্বিতীয় মেজিকটো হৈছে এয়া সৌৰ শক্তি চালিত
2: যন্ত্ৰ। হয় দিয়া, মেজিক লাইটৰ দুই নম্বৰ মেজিক এইটোৱেই। মেজিক লাইটৰ শক্তি কমি আহিলে ৰ'দত দুঘণ্টা বহাই দিয়া, বাচ ফুল চাৰ্জ হৈ গ'ল। হয়নে মেজিক?
1: হয় হয় নিশ্চয়কৈ। পিছে ইয়াৰ তৃতীয় মেজিকটোনো কি বাৰু?
2: মেজিক লাইট এইটো। মেজিক লাইটত এইটো এই যে ঘূৰণীয়া চকাটো আছে, দেখিছানে? দেখিছানে মই তোমালোকে?
1: দেখিছোঁ দেখিছোঁ, বৰ ধুনীয়া দেখাইছে দেই।
2: এইটো এটা মেজিক। অঁ আকৌ এয়াই মেজিক। মেজিকটো হৈছে চকাটোৰ এই তাঁৰডাল দীঘলকৈ টানি উলিয়াই দিয়া আৰু তাৰপিছত এৰি দিয়া। চোৱা কি হ'ব এতিয়া?
1: এইটোতো যন্ত্ৰ শক্তিৰ পৰা বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন কৰা মেজিক।
2: তেন্তে বুজি নালে তোমালোকে? এটাই
1: বুজিলো।
2: মইনাহঁত বুজি পালানে তোমালোকে?
1: পাইছোঁ পাইছোঁ।
2: এই মেজিক লাইটৰ কি কি মেজিক আছে?
1: অ'টো দেই, বৰ ধুনীয়া ন মেজিকটো। ইমান লাইটবিলাক মানে এটা যন্ত্ৰচালিত এটা সৌৰ শক্তি, হয়নে?
0: বিপুল, আমি সেইফালে চাওঁ বলচোন, আমিও একোটাকৈ মেজিক লাইট কিনি ল'মগৈ।
1: অঁ অঁ কিনি গৈ গ'ল এটা এটা।
0: এই বিপুল, আজি ৰেডিঅ'ত কথিকাটো শুনিব লাগিব দেই, সন্ধিয়া 6:30 বজাত শক্তিৰ ভৱিষ্যত আৰু ভৱিষ্যতৰ শক্তিৰ বিষয়ে সুন্দৰ বিজ্ঞান কথিকা এটা আছে।
1: অঁ হয় হয় শুনিব লাগিব।
3: নমস্কাৰ আমাৰ সকলো শ্ৰোতা।

0: লৈ। আজি আমাৰ ফোন ইন কাৰ্যসূচীলৈ ডক্টৰ প্ৰদীপ চৌধুৰী ছাৰ, বিশিষ্ট বিজ্ঞানকৰ্মী আৰু শিক্ষক আহি পাইছেহি। আহক ছাৰ, নমস্কাৰ ছাৰ, আসন গ্ৰহণ কৰক।
1: নমস্কাৰ শ্ৰোতা ৰাইজলৈ, নমস্কাৰ জনালোঁ।
0: আজি আমাৰ এই কাৰ্যসূচীত ছাৰৰ সৈতে তেখেতৰ গৱেষক ছাত্ৰী বিজয় দাস উপস্থিত আছে।
2: ধন্যবাদ,
0: আসন গ্ৰহণ কৰক।
2: ধন্যবাদ আৰু শ্ৰোতা ৰাইজলৈ মোৰ নমস্কাৰ জনালোঁ।
0: শ্ৰোতা ৰাইজ, আমাৰ আজিৰ আলোচনাৰ বাবে দুয়োগৰাকী বিশেষজ্ঞ আলোচক আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ আজি আলোচনাৰ বিষয়বস্তু হৈছে শক্তি, ইয়াৰ বিভিন্ন ৰূপ, ভৱিষ্যতৰ শক্তি আৰু শক্তিৰ ভৱিষ্যত। শ্ৰোতাসকলক অনুৰোধ জনোৱা হ'ল যে কিবা সুধিবলৈ ইচ্ছা কৰিলে আমাৰ ফোনত কথা পাতিব পাৰিব। দুয়োগৰাকী বিশেষজ্ঞক আলোচনা আৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ। চৌধুৰী ছাৰ,
1: হয়, দেশখন প্ৰধানভাৱে গাঁওভিত্তিক এখন দেশ। দেশখনৰ মূল জনসংখ্যাৰ 70% জনসংখ্যাৰ আৰ্থ সামাজিক উন্নয়নৰ ওপৰতে দেশখনৰ সামগ্ৰিক উন্নতি নিৰ্ভৰ কৰিছে। প্ৰতিখন গাঁৱৰ প্ৰতিখন ঘৰ যেতিয়া প্ৰতিটো নিশা বিজুলীৰে আলোকিত হ'ব, যেতিয়া প্ৰতিটো ঘৰত সুলভ খোৱা পানী পোৱা যাব, যিদিনা প্ৰতিগৰাকী মহিলাই কাঠকয়লা আৰু খৰিকাঠ জ্বলাই ৰন্ধাৰ সলনি ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব, সেই মাইল ফলক হ'ব দেশখনৰ সকলো প্ৰকাৰ উন্নতিৰ মাইল ফলক। আমি আশা কৰোঁ দেশে যেন এই উন্নতিৰ মাইল ফলক সোনকালে চুবগৈ পাৰে।
0: এটা ফোন কল আহিছে ছাৰ।
1: হয়, ধৰাচোন ফোনটো।
0: হেল্ল', নমস্কাৰ, আপোনাৰ চিনাকি দিয়কচোন বাৰু।
2: নমস্কাৰ, মই মনমী দাসে কৈছোঁ। মই একাদশ শ্ৰেণীৰ ছাত্ৰী আৰু আপোনালোকৰ এই কঠিকালানীৰ শ্ৰোতা।
0: হয়, আপোনাৰ প্ৰশ্নটো কওকচোন মনমী।
2: মই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ, ই কি বাৰু ছাৰ?
0: চৌধুৰী ছাৰ, আপোনালৈ প্ৰশ্নটো আহিছে একাদশ শ্ৰেণীৰ ছাত্ৰী মনমী দাসৰ পৰা। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে আমাক জনাব নেকি ছাৰ?
1: নিশ্চয়, বৰ ভাল প্ৰশ্ন কৰিছা মনমী। ব্যৱহৃত শক্তিৰ ভৱিষ্যত আৰু ভৱিষ্যতলৈ আমি পাব পৰা শক্তিৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু পৃথিৱীৰ বিভিন্ন দেশে ইয়াৰ বিষয়ে লোৱা ইতিবাচক পদক্ষেপসমূহ জানিব লাগিব।
2: হয় ছাৰ।
1: বিজয়া।
2: হয় ছাৰ, কওকচোন।
1: তুমি বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে টকা প্ৰস্তুত কৰিছিলা নহয়নে বাৰু?
2: হয় ছাৰ, মোৰ লগত আছে।
1: বহনক্ষম উন্নয়নৰ লক্ষ্যৰ তথ্যখিনি শ্ৰোতাক জনোৱাচোন।
2: নিশ্চয় ছাৰ, শ্ৰোতা ৰাইজলৈ মই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে কিছুমান তথ্য আগবঢ়াম। পিছে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে জনাৰ আগেয়ে আমি জানিব লাগিব দুবিধ শক্তিৰ বিষয়ে।
0: কি বাৰু সেই দুবিধ শক্তি?
2: পুনৰ নবীকৰণযোগ্য শক্তি আৰু সেউজ শক্তি। এই দুয়োটাৰ ধাৰণা সুস্পষ্ট হ'লে আমি শক্তিৰ ব্যৱহাৰ কৰিব পাৰিম যথাযথভাৱে। ইয়াৰ ফলত শক্তিৰ অপব্যৱহাৰ হোৱাটো আমি ৰোধ কৰিব পাৰিম। বাইদেউ, তেন্তে পুনৰ নবীকৰণযোগ্য শক্তি আৰু সেউজ শক্তি, এই দুয়োবিধ শক্তিৰ বিষয়ে আৰু দুয়োবিধৰ পাৰ্থক্যটোনো কি বুজাই ক'ব নেকি বাৰু?
3: নিশ্চয়, দুয়োবিধ শক্তি একেই। পুনৰ নবীকৰণযোগ্য শক্তি হৈছে প্ৰাকৃতিকভাৱে প্ৰাপ্ত পৰিষ্কাৰ শক্তি, যি শক্তিৰ উৎসৰ পৰা প্ৰতি মুহূৰ্তত নতুনকৈ শক্তিৰ সৃষ্টি হৈ আছে। ইয়াৰ উদাহৰণ হৈছে সৌৰ শক্তি, বতাহৰ পৰা পোৱা শক্তি, জৈৱ ভৰৰ পৰা পোৱা শক্তি, পানীৰ পৰা পোৱা শক্তি ইত্যাদি। এই পুনৰ নবীকৰণযোগ্য শক্তি হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা শক্তি, আৰু এই শক্তিৰ পৰিমাণ পৃথিৱীৰ কোন ঠাইত কিমান আহৰণ কৰিব পাৰিম সেয়া দিনটোৰ সময় আৰু নিৰ্দিষ্ট ঠাইখনৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰে।
0: আৰু সেউজ শক্তিৰ ক্ষেত্ৰত এই আটাইখিনি ওলোটা নেকি নে কিবা মিল আছে?
3: সহজভাৱে ক'বলৈ হ'লে সেউজ শক্তি হৈছে পুনৰ নবীকৰণযোগ্য শক্তি। মনমী, এতিয়া আহোঁ আপোনাৰ প্ৰশ্নলৈ। তাৰ আগেয়ে কওকচোন, আপুনি সেউজ শক্তি আৰু পুনৰ নবীকৰণযোগ্য শক্তিৰ বিষয়ে ধাৰণাটো স্পষ্টভাৱে বুজি পালেনে বাৰু?
2: ধন্যবাদ বাইদেউ, সেউজ শক্তিয়ে হৈছে পুনৰ নবীকৰণযোগ্য শক্তি। ধন্যবাদ বাইদেউ, আপুনি বৰ সুন্দৰকৈ বুজাই দিলে।
3: ধন্যবাদ মনমী।
0: ধন্যবাদ মনমী। আমাৰ অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতালৈকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান শুনি থকাৰ বাবে। আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে অনুষ্ঠান চলি থকাৰ সময়ত ফোন কৰি সুধিব পাৰিব। তেন্তে বিজয়া বাইদেউ।
2: হয়, কওকচোন।
0: শ্ৰোতাৰ প্ৰশ্নটোৰ দ্বিতীয় ভাগ মানে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সম্পৰ্কে আমাক জনাবনে বাৰু?
3: হয়, নিশ্চয়। বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে প্ৰাকৃতিক সম্পদৰ যথাযথ ব্যৱহাৰ কৰি সেই সম্পদৰ কোনো ক্ষয় ক্ষতি নকৰাকৈ মানৱ সমাজৰ আৰু পৃথিৱীখনৰ সেই সম্পদৰ সৈতে শ্ৰীবৃদ্ধি ঘটোৱা।
1: এই বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে ৰাষ্ট্ৰসংঘৰ পৰিকল্পনা। বহনক্ষম উন্নয়নৰ

0: লক্ষ্যৰ জৰিয়তে ৰাষ্ট্ৰসংঘই পৰিকল্পনা কৰিছে আমাৰ সপোনৰ সেউজ ধৰিত্ৰীখনক সুস্থ সবল কৰি তোলাৰ। ৰাষ্ট্ৰসংঘৰ অধীনৰ প্ৰতিখন সদস্য দেশে এই পৰিকল্পনাৰ অংশীদাৰ। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ 17টা উদ্দেশ্য আছে, যাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ ভৱিষ্যৎ প্ৰজন্মক এক সুস্থ সবল পৃথিৱী উপহাৰ দিবলৈ সক্ষম হ'বগৈ বুলি আশা কৰিছে।
1: হেল্ল' নমস্কাৰ, আপোনাৰ চিনাকি দিয়কচোন।
2: নমস্কাৰ, মই জ্যোতি, মই দশমমানৰ ছাত্ৰ। মোৰ লগত আছে বিপুল ডেকা, আমাৰ বিদ্যালয়ৰে ছাত্ৰ।
1: নমস্কাৰ বিপুল আৰু জ্যোতি, আমাৰ অনুষ্ঠানৰ ফোন ইন কাৰ্যসূচীলৈ ফোন কৰাৰ বাবে অশেষ ধন্যবাদ। তোমালোকৰ প্ৰশ্নটি জনাবাচোন, আমাৰ ছাৰসকলে তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিব।
2: ছাৰ, বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে আমাৰ ৰাজ্যখনে আৰু আমাৰ দেশখনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবনে বাৰু? মই এই কথাখিনি জানিব বিচাৰিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্য, সেইবাবে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিখ্যাত

0: ছাৰ, বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে আমাৰ ৰাজ্যখনে আৰু আমাৰ দেশখনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবনে বাৰু? মই এই কথাখিনি জানিব বিচাৰিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্য, সেইবাবে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিখ্যাত 17টা উদ্দেশ্য পূৰণ কৰিবলৈ ভাৰতেও চহী কৰিছে। সেই হিচাপেৰে দেশৰ প্ৰতিখন ৰাজ্যই ইয়াৰ অংশীদাৰ, নহয় জানো?
1: হয় হয় জ্যোতি, তুমি বৰ ভাল প্ৰশ্ন কৰিছা। তোমাৰ প্ৰশ্ন শুনি মই বুজিব পাৰিছোঁ যে তুমি এই বিষয়ত ভালেখিনি পঢ়া শুনা কৰি আছা।
0: ধন্যবাদ ছাৰ।
1: তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যত্ন কৰিম। এই উত্তৰ কিছু দীঘলীয়া হ'ব দেই।
0: হ'ব ছাৰ।
1: প্ৰথমে আহোঁ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আৰম্ভণি কেনেদৰে হ'ল, ইয়াৰ মূল উদ্দেশ্য কি আছিল, এই বিষয়বোৰলৈ। বিজয়া।
2: হয় ছাৰ। প্ৰিয় শ্ৰোতাবৃন্দ, আগতে কোৱাৰ দৰে বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে ৰাষ্ট্ৰসংঘৰ এক পৰিকল্পনা। 2015 চনত এই পৰিকল্পনাই জন্ম পাইছিল ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ 17টা আন্তৰ্জাতিক লক্ষ্যৰে সৈতে পৰিকল্পনা কৰা এই নক্সাৰ পৰা আশা কৰা হৈছে যে পৃথিৱীৰ সকলোৰে বাবে আৰু ভৱিষ্যত প্ৰজন্মৰ সুস্থ, সুন্দৰ, সবল এখন পৃথিৱী ৰচিবলৈ আমি সকলোৱে একেমনে কাম কৰিব লাগিব।
1: এয়াই হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্য 2015। এই লক্ষ্য পূৰণৰ বাবে শেষ সময়সীমা নিৰ্ধাৰণ কৰিছে 2030 চন। এই সময়সীমা ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰি লৈছে।
2: 17টা আন্তৰ্জাতিক লক্ষ্যৰে সৈতে এই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ পৰিকল্পনাত লক্ষ্যকেইটা ইটোৱে সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ৰাষ্ট্ৰসংঘৰ 193খন দেশে এই বহনক্ষম উন্নয়নৰ লক্ষ্যত চহী কৰি সন্মতি প্ৰকাশ কৰিছে।
3: এই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ স্তৰকেইটা কি কি বাৰু?
1: বহনক্ষম উন্নয়নৰ লক্ষ্যৰ মূল স্তম্ভ 4টা, স্তৰ নহয় আমি স্তম্ভ বুলি কৈছোঁ। এই 4টা স্তম্ভৰ মানৱ জাতি হৈছে প্ৰথম স্তম্ভ, দ্বিতীয় স্তম্ভ হৈছে সমাজ, তৃতীয় স্তম্ভটো হৈছে আৰ্থিক দিশ আৰু চতুৰ্থ স্তম্ভটো হৈছে পৰিৱেশ। আকৌ প্ৰফিট অৰ্থাৎ লাভ, মানৱ জাতি আৰু পৃথিৱী, এই 3টা, মানে প্ৰফিট, পিপল মানে মানুহ আৰু প্লেনেট গ্ৰহ, এই 3টা পিক বহনক্ষম উন্নয়নৰ লক্ষ্যৰ 3 P's বুলি উল্লেখ কৰা হয়।
3: শ্ৰোতাৰ ফোন এটা আহিছে। হেল্ল, নমস্কাৰ, আপোনাৰ চিনাকিটো দিবচোন আৰু প্ৰশ্নটো জনাবলৈ অনুৰোধ কৰিছোঁ।
4: মই মনমেই, 11শ শ্ৰেণীৰ ছাত্ৰী। অলপ আগতে মই ফোন কৰিছিলোঁ। মই চৌধুৰী ছাৰৰ পৰা জানিব বিচাৰিছোঁ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰধান নীতিকেইটা আৰু সেই নীতিকেইটা কি কি।
1: নমস্কাৰ মনমি, তোমাৰ প্ৰশ্নটোৰ উত্তৰ ক'বলৈ ওলাইছোঁ।
4: হয় ছাৰ।
1: বহনক্ষম উন্নয়নৰ লক্ষ্যৰ 5টা নীতি আছে। পঞ্চনীতিৰ প্ৰথমটো হৈছে জীয়াই থকাৰ আৰু জীৱনৰ সুযোগ বঢ়োৱা। দ্বিতীয় নীতি হৈছে পৰিৱেশতন্ত্ৰৰ শ্ৰীবৃদ্ধি আৰু উন্নতি ঘটোৱা। তৃতীয় নীতিটো হৈছে জৈৱ বৈচিত্ৰতাৰ বৃদ্ধি ঘটোৱা। সমাজ আৰু মানৱ সম্পদৰ বৃদ্ধি ঘটাবলৈ কোৱা হৈছে চতুৰ্থ নীতিত। আৰু শেষৰ পঞ্চমটো নীতিত কোৱা

0: তেওঁলোকে নেৰানেপেৰাভাৱে কষ্ট কৰি জন্মলগ্নৰে পৰা প্ৰায় 2 লাখতকৈও বেছি জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে।
1: বৰ সুন্দৰ কাম কৰিছে। বাৰু কৰ্ণাটকৰ অৱদান কেনেকুৱা বাৰু? বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে কৰ্ণাটকৰ ৰাজ্যখনে কি কি কাম কৰিছে বাৰু?
0: অফ গ্ৰীড আৰু বিকেন্দ্ৰীকৃত প্ৰযুক্তিবিদ্যাৰ সহায় লৈ কৰ্ণাটক ৰাজ্যখনেও এই দিশত বহুখিনি আগৰণুৱা হৈছে। একে কথা পশ্চিমবংগ আৰু ছত্তীশগড়ৰ বিষয়েও ক'ব পৰা যায়। ছোলাৰ ফটোভলেটিক্স, বায়'মাছ, গেছিফিয়াৰ, মিনি হাইড্ৰ আদিৰে এই ৰাজ্যকেইখনে জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী যথেষ্ট উন্নত কৰিছে, ফলত জীৱন ধাৰণৰ মান উন্নত হৈছে।
2: কৰ্ণাটকৰ চেলকোৰ অৱদান এই ক্ষেত্ৰত উল্লেখনীয়।
0: হয় ছাৰ, চেলকোৰ শাখা সমগ্ৰ কৰ্ণাটক ৰাজ্যতে আছে আৰু তেওঁলোকে নেৰানেপেৰাকৈ লাগি আছে যাতে সেউজ শক্তিৰ ব্যৱহাৰ জনসাধাৰণে আপোন কৰি লয়।
2: চেলকোৰ অসম অধ্যায়ৰ বিষয়ে বিশদভাৱে আমাৰ শ্ৰোতা ৰাইজক জনোৱাচোন।
0: নিশ্চয় ছাৰ, চেলকোৰ অসম অধ্যায়ৰ বিষয়ে ক'বলৈ লৈছো। বহনক্ষম উন্নয়নৰ উদ্দেশ্য আৰু লক্ষ্যসমূহৰ সৈতে সংগতি ৰাখি চেলকোৰ অসমস্থিত কাৰ্যালয়ে লোৱা উদ্দেশ্যসমূহ এনেধৰণৰ: সমাজত কোনো আৰ্থিকভাৱে দুৰ্বল মানুহ নাথাকিব, সকলোৰে বাবে সুস্বাস্থ্যৰ অধিকাৰ থাকিব, মানে চিকিৎসাৰ পৰা কোনোৱেও বঞ্চিত নহ'ব।
2: সেউজ শক্তিৰ বিষয়ে তেওঁলোকে কি ধৰণৰ উদ্দেশ্য লৈছে?
0: হয়, পৰিষ্কাৰ, পুনৰ নবীকৰণযোগ্য আৰু সেউজ শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত চেলকো আছামে সেউজ সংকেত দিছে। তেওঁলোকে এই ক্ষেত্ৰত সেউজ শক্তিৰ ব্যৱহাৰ বঢ়াবলৈ জনসাধাৰণৰ মাজত সচেতনতা বঢ়োৱাৰ বাবে শিক্ষামূলক আঁচনি আৰু জনসভাৰ আয়োজন কৰি আছে। সৰ্বসাধাৰণৰ সচেতনতা বঢ়োৱা তেওঁলোকৰ মূল লক্ষ্য।
2: চেলকো অসমে অভিজ্ঞ উদ্ভাৱকসকলৰ সৈতে, নতুন উদ্ভাৱক আৰু উদ্যমী উদ্যোগপতিসকলৰ সৈতে নতুন নতুন আঁচনিৰ চিন্তা চৰ্চা কৰিছে। চেলকোৰ এই অসমত থকা কাৰ্যালয়টোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।
0: হয় ছাৰ, চেলকো আছামৰ এই কাৰ্যালয়ে ভালেমান দায়িত্ব পালন কৰি আছে। ভৱিষ্যতে এই কাৰ্যালয়ৰ সাফল্য অভাৱনীয় হ'বগৈ।
2: ৰাষ্ট্ৰসংঘৰ যি কল্পনা যে পৃথিৱীখন হ'বগৈ সেউজ, সুস্থ, সবল, নিকা আৰু পৃথিৱীবাসী হ'ব সুস্বাস্থ্যৰে ভৰপূৰ, কোনো দুখীয়া মানুহ নাথাকিব, সকলোৱে শিক্ষা, স্বাস্থ্য, চিকিৎসা, খাদ্য, বাসস্থান সৰ্বোপৰি পাব সেউজ শক্তিৰ আশীৰ্বাদ, সেই সপোন পূৰণ কৰিবলৈ আমাৰ ভাৰতবৰ্ষই যথেষ্ট দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নিজৰ দেশৰ এই পদক্ষেপত প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ সামৰ্থ্য অনুসৰি পদক্ষেপ গ্ৰহণ কৰিছে।
0: চেলকো আছামৰ কাৰ্যালয়ৰ আৰু কেইটামান পদক্ষেপ শ্ৰোতাসকলক জনাবলৈ ইচ্ছা কৰিছো, আশা কৰিছো তেওঁলোকে জানিও ভাল পাব।
1: হয় হয়, নিশ্চয় জনাবচোন।
0: পৰিৱেশ সুৰক্ষা এই বিষয়ৰ ওপৰত চেলকো আছাম কাৰ্যালয়ে অভিজ্ঞ বিজ্ঞান পৰামৰ্শদাতাসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি পৰিৱেশ সুৰক্ষাৰ দিশত ভালেমান গঠনমূলক কাম কৰি আহিছে আৰু ভালেমান আঁচনিও প্ৰস্তুত কৰিছে।
2: শ্ৰোতাসকলক মই আৰু এটা কথা ক'বলৈ বিচাৰিছো, শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু সমাজৰ সকলো স্তৰৰ মানুহৰ বাবে শিক্ষা সুলভ কৰাটো চেলকোৰ অসম কাৰ্যালয়ে দায়িত্ব লৈছে, কাৰণ শিক্ষাৰ অধিকাৰ সকলোৰে আৰু সুশিক্ষাই হৈছে সমাজৰ পৰা বিভিন্ন অসমতা দূৰ কৰাৰ অস্ত্ৰ।
0: হয়, একেবাৰেই সঁচা। সমাজৰ প্ৰতিজন ব্যক্তি শিক্ষিত হলেহে সেই সমাজ সকলো দিশতে আগবাঢ়িবলৈ আৰম্ভ কৰে, সেই সমাজৰ অসমতা দূৰ হয়।
2: ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ মূল সপোন আৰু পৰিকল্পনা এয়াই, সমাজত সমতা স্থাপন হ'ব। শিক্ষাৰ পিছতে আহে কৰ্মসংস্থান। উচিত কৰ্মসংস্থাপন হলে একোখন দেশ, একোখন ৰাজ্য আৰ্থিক দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে।
0: সেউজ শক্তি যদিও পুনৰ নবীকৰণযোগ্য শক্তি, তথাপিও এই শক্তি ব্যৱহাৰ কৰোঁতেও আমি মানৱ জাতিয়ে সীমা লংঘন কৰা উচিত নহয়। সেয়েহে আমি আমাৰ চাহিদা অনুসৰি এই শক্তি ব্যৱহাৰ কৰিবলৈ শিকা উচিত।
1: হয় হয়, বৰ সঁচা কথা।
2: এই পদক্ষেপত আমি দেখিবলৈ পাওঁ উদ্যোগসমূহৰ দৰকাৰ পৰে। উদ্যোগপতিসকল আৰু নবীন উদ্যমী উদ্যোগপতিসকলক বিশেষভাৱে প্ৰশিক্ষিত কৰি তেওঁলোকক সেউজ শক্তিৰ বিষয়ে জনোৱা হয়। তেওঁলোকে ইয়াৰ পিছত সেউজ শক্তিৰ ব্যৱহাৰ কৰি ঘৰত ব্যৱহাৰ কৰিব পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে। উদ্ভাৱন আৰু উদ্যোগ এই দুয়োটাই হাত ধৰাধৰিকৈ চলে।
1: তেন্তে শ্ৰোতাসকল, আমাৰ আজি এই ফোন ইনৰ পৰা আপোনালোকে নিশ্চয় ভালেখিনি ধাৰণা পালে যে বহনক্ষম উন্নয়নৰ লক্ষ্য আচলতে কি, ৰাষ্ট্ৰসংঘই পৃথিৱীৰ ভৱিষ্যতক লৈ কি চিন্তা কৰিছে আৰু আমাৰ সৰ্বসাধাৰণে বা কি কি কৰা উচিত অথবা কি কি কৰা অনুচিত। আপোনালোক আটাইকে ধন্যবাদ আমাৰ আলোচনা শুনি আমাক উৎসাহিত কৰাৰ বাবে। আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।

ইমান পৰে শ্ৰোতাসকলে, বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ সপ্তসত্তৰিংশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল কৃতাঞ্জলি বৰ্মন, প্ৰবাল কুমাৰ শৰ্মা, পৰিণীতা শইকীয়া, অশোক ভট্টাচাৰ্য আৰু অৰুণজ্যোতি শইকীয়া। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

0: জীবন আলীৰ যুগলবন্দী। এই মাহৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।
2: বৰগীতৰ সুৰে সুৰকাৰ জ্যোতিক বলিয়া কৰিছে। এতিয়া আধুনিক গীতেৰে লুইটপৰীয়া ডেকালৰা যাকক উন্মাদ কৰি তুলিছে, অস্ত্ৰ হিচাপে লৈছে এটি বৰগীতৰ সুৰ। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা, নিশাচৰ না শুনি দানা, হৈ উঠিছে লুইতৰ পাৰৰে আমি ডেকালৰা, মৰিবলৈ ভয় নাই, মৰিবলৈ ভয় নাই।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, পশ্চিমবংগৰ 2টা সমষ্টিৰ 15টা কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ন্যায়ালয়ৰ আজি ৰায়দান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে যোৰহাটৰ আৱৰ্ত ভৱন প্ৰেক্ষাগৃহত জিলা আয়ুক্তৰ অধ্যক্ষতাত কালি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ সৈতে ভোটগণনাৰ কাৰিকৰী দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বিশেষকৈ ইলেক্ট্ৰনিক ব্যৱস্থাৰে প্ৰেৰণ কৰা ডাক ভোট ব্যৱস্থা আৰু ডাক বেলটৰ গণনা সন্দৰ্ভত বিষয়াসকলক জিলা আয়ুক্তই প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। তদুপৰি ভোটগণনাৰ দিনা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ আৰু গণনা কেন্দ্ৰৰ নিৰাপত্তা বিষয়তো আলোচনা কৰা হয়।

0: শিৱসাগৰ জিলাৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত শিৱসাগৰ জিলাতো ভোটগণনাৰ প্ৰস্তুতি চলি আছে। ভোটগণনাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটগণনা ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। গোলাঘাট জিলাৰ পাঁচটা সমষ্টিৰ ভোটগণনা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। নগাঁও জিলাতো ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ ভোটগণনাৰ বাবে তিনিটা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।
1: আগন্তুক ইলেকশ্যনৰ গণনাৰ দিন 4 তাৰিখে ধাৰ্য কৰা হৈছে আৰু ইতিমধ্যে নগাঁও জিলা প্ৰশাসন তাৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে। কেইটিমান অনুৰোধ আপোনালোকক কৰিব বিচাৰিছিলোঁ, লগতে কেইটিমান কথা জনাব বিচাৰিছিলোঁ। আমাৰ নগাঁও জিলাত নগাঁও সদৰত তিনিটা স্থানত ডাউচন স্কুল, গভৰ্ণমেণ্ট ছোৱালীৰ স্কুল আৰু গভৰ্ণমেণ্ট ল'ৰাৰ স্কুলত আমাৰ গণনাৰ স্থান হিচাপে ধাৰ্য কৰা হৈছে। সকলো নাগৰিকক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ এতিয়ালৈকে আমাক ইমানখিনি সহায় সাৰথি কৰি অহাৰ বাবে। অনুগ্ৰহ কৰি আমাৰ যোনবোৰ কাউণ্টিং চেণ্টাৰ আছে তাৰ পৰা 100 মিটাৰ দূৰত্বত আপোনালোকে থাকিব যিসকল ব্যক্তি আহিব বিচাৰিছে।
0: ভোটগণনা আৰু ফলাফল ঘোষণা সন্দৰ্ভত কালি কামৰূপৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ 6টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ প্ৰতিনিধিসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে পৰহিলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈকে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। পশ্চিমবংগৰ 2টা সমষ্টিৰ 15টা কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত মাগ্ৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই কেন্দ্ৰসমূহৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া আৰু পৰ্যবেক্ষকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত যোৱা বুধবাৰে এই কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰা হৈছিল। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ গণনা আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত স্বগণনাৰ 15 দিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত গৃহ গণনা আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা 30 মেলৈকে এই প্ৰক্ৰিয়া চলিব আৰু এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। ইপিনে লোকপিয়ল 2027ৰ অধীনত দিল্লী পৌৰ নিগমৰ এলেকা, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডতো স্বগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্যসমূহত অহা 15 মেলৈকে স্বগণনাৰ অনলাইন সুবিধা থাকিব আৰু ইয়াৰ পাছত 16 মেৰ পৰা 14 জুনলৈকে গৃহ তালিকাভুক্ত তথা গৃহ গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিহাৰত আজি স্বগণনাৰ সামৰণি পৰিব। অসমত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 2027ৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা স্বগণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ৰায় দিব। অভিযুক্তজনৰ জামিন আবেদন সন্দৰ্ভত শুনানি যোৱা 28 এপ্ৰিলত সম্পন্ন হৈছে। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী বৰপথাৰ অঞ্চলত হাতী মানুহৰ সংঘাত পুনৰ বৃদ্ধি হৈছে। বনৰীয়া হাতীৰ আক্ৰমণত আজি পুৱতি নিশা বৰপথাৰ উপখণ্ড বন কাৰ্যালয়ৰ অধীনত দক্ষিণ জৰবাগানত সঞ্জয় দাস নামৰ এজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত বিগত এটা পষেকজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে নগাঁও জিলাৰ কলিয়াবৰ ৰাজচকৰ অন্তৰ্গত বুঢ়াপাহাৰ চাহ বাগিচাত কালি বিয়লি বনৰীয়া হাতীৰ গছকত এজন যুৱকে প্ৰাণ হেৰুৱায়। মৃত যুৱকজন নৰেন গোৱালা বুলি চিনাক্ত কৰা হৈছে। বন বিভাগে স্থানীয় লোকৰ সহায়ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে। নৱপ্ৰজন্মক আত্মৰক্ষাৰ কৌশল শিকোৱাৰ লক্ষ্যৰে বিশেষকৈ মহিলাসকলৰ আত্মৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি নগাঁও জিলাত কালি এটা সমৰকলা প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰা হয়। এক্সিলেন্স টাইকোৱাণ্ডো একাডেমী নামৰ এই প্ৰতিষ্ঠানটো নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিছে।

0: টাইকোৱাণ্ডোৰ অসম দলৰ প্ৰশিক্ষক তথা নগাঁও জিলা টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ বৰাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানটোৰ জৰিয়তে জিলাখনৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল উপকৃত হ'ব বুলি আশা কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক বৰ্ণিল লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগীবৃন্দৰ গোৱালপাৰীয়া লোকগীত নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাও খেলৰ গীত আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে সন্ধিয়া 7:30 বজাৰ পৰা আৱাসিক চৌহদৰ শিল্পীসকলে বাৰেৰহণীয় অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আগ ধৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জে পি দাস, দিলীপ দাস, বৰ্ণালী দাস, ৰসানন্দ গগৈ, শংকৰ পাটোৱাৰী আৰু দিনাৰাম বড়োৱে গীতৰ শৰাই আগবঢ়াব। আৱাসিক চৌহদৰ শিল্পীসকলে কৃষ্টিৰ বৰঘৰ অসম শীৰ্ষক বিশেষ নৃত্যানুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটীৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠানসমূহৰ মুৰববী কাৰ্ডেলিন থিয়াওখেৱে সকলোকে এই অনুষ্ঠান উপভোগ কৰিবলৈ আহান জনাইছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব শিল্পী, লেখক, সমাজ সংগঠক হুমায়ুন চৌধুৰীয়ে। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। আই পি এলৰ ইতিহাসত এয়া আছিল দিল্লী কেপিটেলছৰ সৰ্বাধিক লক্ষ্যৰ যুঁজ। এই জয়ৰ সুবাদত দিল্লী কেপিটেলছে এইবাৰৰ প্ৰতিযোগিতাত চতুৰ্থবাৰৰ বাবে বিজয় সাব্যস্ত কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে এতিয়ালৈকে 10খন খেলৰ 6খনত জয়লাভ কৰি চতুৰ্থ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। পশ্চিমবংগৰ 2টা সমষ্টিৰ 15টা কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ন্যায়ালয়ৰ আজি ৰায়দান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত আমি লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী। তেখেতৰ সৈতে কথা পাতিছে ভাস্কৰ শইকীয়াই।
1: নতুনৰ গতিখেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ নতুন, যি নতুনত ভৰ দি আগবাঢ়ে এটা জাতি, নতুন যি নতুনে আনে নতুনৰ সম্ভাৱনা। প্ৰিয় শ্ৰোতা, ন প্ৰতিভাৰ এটা নতুন খণ্ডৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ। আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে, কটন বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত, সমান্তৰালকৈ এগৰাকী খুব সুন্দৰ নতুন সম্ভাৱনা এগৰাকী কণ্ঠশিল্পী, তৃষা কাশ্যপ। তৃষা, তোমাক আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানলৈ।
2: ধন্যবাদ।
1: লগতে আজি আমাৰ সৈতে গীটাৰত সংগত কৰিছে ইমনে, আদৰণি জনাইছো অনুষ্ঠানলৈ।
3: ধন্যবাদ।
1: তৃষাৰ সৈতে আজি কথা পাতিম, তৃষাৰ যি প্ৰতিভা, সেই প্ৰতিভা আমি শ্ৰোতাসকলক জনোৱাৰ চেষ্টা কৰিম। তৃষা, তোমাৰ কাষলৈ পোনে পোনে আহিছো, প্ৰথমে জানিব বিচাৰিছো আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিছে।
2: পোনপ্ৰথমে মই অসমবাসীক মই বিহুৰ শুভেচ্ছা জনাইছো, পলমকৈ হ'লেও। মোৰ আজি বহুত ভাল লাগিছে, মোৰ আজি প্ৰথম আকাশবাণী গুৱাহাটীত, মোৰ বহুত ভাল লাগি আছে।
1: তৃষা, মই তোমাৰ পৰা জানিব বিচাৰিছো যে সংগীতৰ সাধনা এটা খুব গধুৰ এটা দায়িত্ব, তাৰ সমান্তৰালভাৱে খুব ভাল লগা এটা কাম গান গোৱাটো, গানৰ চৰ্চা কৰাটো খুব ভাল লগা এটা কাম। তোমাৰ এই সংগীতৰ সাধনা তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছা বা কেনেধৰণে চলি আছে, অকণমান সেই বিষয়ে কোৱাচোন।
2: হয়, সংগীতৰ সাধনা মই যেতিয়া মোৰ 3 বছৰ আছিলে তেতিয়াৰ পৰাই শিকি আছো। প্ৰথমে মোক মোৰ পাপাই শিকাইছিলে, পাপা আৰু মাহী ঘৰতে শিকাইছিলে। তাৰপাছত মোৰ স্কুলত মই নাম লগাইছিলোঁ, গানৰ স্কুলত, সেইখন আছিলে ইমন কল্যাণ সংগীত বিদ্যালয়।

0: তাত মই যেতিয়া মই ক্লাছ টুত আছিলোঁ তেতিয়াৰ পৰা শিকিছোঁ, এইটো শাস্ত্ৰীয় সংগীত শিকিছিলোঁ মই। তাৰপাছত আৰু বহুত জেগাত শিকিছোঁ, যেনে ইণ্ডিয়ান আইডল একাডেমি, তাতো শিকিছোঁ। বৰ্তমান মই ৰাজ নাছিম বুলি ছাৰ এজনৰ ওচৰত শিকি আছোঁ, তেওঁৰ হাতীগাঁৱত তেওঁ শিকায়, এতিয়াও শিকিয়ে আছোঁ।
1: আমি কথা পাতি যাম, প্ৰথমে এটা গীত শুনি ল'ব বিচাৰিছোঁ, গীতটোৰ পিছত আৰু অন্যান্য কথা পাতি যাওঁ।
0: ঠিক আছে, মই প্ৰথমতে ভূপেন হাজৰিকাদেৱৰ কপি উঠি কিয় তাজমহল গীতটি গাবলৈ লৈছোঁ।

0: ইমান ধুনীয়াকৈ সুধাকণ্ঠৰ এই গীতটি তুমি পৰিৱেশন কৰিছা, তোমাক ধন্যবাদ জনাইছোঁ। সুধাকণ্ঠৰ এই গীতসমূহৰ এনেধৰণৰ নতুন প্ৰজন্মৰ যে চৰ্চা, সেই চৰ্চাই ক'ৰবাত প্ৰতিগৰাকী সংগীতৰ প্ৰেমিক যথেষ্ট পৰিমাণে উৎসাহী কৰি তোলে। আৰু তোমালোকে এনেধৰণে যে চৰ্চা কৰি আছা, খুব এটা ভাল কথা, খুব এটা ভাল লগা দিশ। মই এতিয়া অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। তুমি সংগীতৰ সমান্তৰালকৈ কটন বিশ্ববিদ্যালয়তো তুমি অধ্যয়ন কৰি আছা, সেই বিষয়ে অকণ কোৱাচোন। কটন বিশ্ববিদ্যালয়ত তুমি কি বিভাগত অধ্যয়ন কৰিছা, কেনেধৰণে কৰিছা, অকণমান সেই বিষয়ে কোৱাচোন।
1: হয়, কটন বিশ্ববিদ্যালয়ত মই জীৱবিজ্ঞান বিভাগত পঢ়ি আছোঁ। এইবাৰ মই স্নাতক চতুৰ্থ ষান্মাসিক, আৰু মই আচলতে হাই ছেকেণ্ডেৰীটো কটনতে কৰা আছিলে, তো তেতিয়াৰ পৰা মই কটনতে পঢ়ি আছোঁ আৰু চলি আছে আৰু এনেকৈ।
0: এতিয়া কথাটো হ'ল, কটন বিশ্ববিদ্যালয় আৰু সংগীত তোমাক কেনেকৈ সহায় কৰিছে? কটন বিশ্ববিদ্যালয় সংগীতৰ চৰ্চাৰ ক্ষেত্ৰত বা এখন মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত তোমাক কেনেকৈ সহায় কৰিছে, অকণমান সেই বিষয়ে কোৱা।
1: কটন বিশ্ববিদ্যালয়ত আচলতে সাংস্কৃতিক দিশটো বহুতেই উন্নত, গতিকে মই সেইকাৰণে আচলতে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, যাতে মোৰ সংগীততো সহায় হওক। তাৰ পৰা মই যথেষ্টখিনি সহায় পাইছোঁ। আচলতে আজি যিটো মোৰ অনুষ্ঠান, এইটো মই কটন বিশ্ববিদ্যালয়ৰ কাৰণে এটা অনুষ্ঠান কৰিছিলোঁ, তো তাত অহাৰ বাবেহে মোক আপোনালোকে চিনি পাইছে। গতিকে তেনেকেই বহুত ক্ষেত্ৰত মোক সহায় কৰিছে কটন বিশ্ববিদ্যালয়ে।
0: মই যদি তোমাক এতিয়া কওঁ যে সংগীতৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ৰ লগত থকা কিছু স্মৃতিৰ কথা যদি মই ক'বলৈ কওঁ, মনত আছেনে তোমাৰ তেনেকুৱা ধৰণৰ কিবা ক'ব পৰা যাবনে? এতিয়া
1: কটন বিশ্ববিদ্যালয়ত এটা ৰাষ্ট্ৰ পৰ্যায়ত যিটো AIU হয়, তো যোৱাবাৰ মই তাত গৈছিলোঁ। তাত মানে বহুখিনি কথা শিকিছিলোঁ। তাত দুটা গৈছিলোঁ, ইণ্ডিয়ান কোৰাছ আৰু ৱেষ্টাৰ্ণ কোৰাছ, দুটাতে গৈছিলোঁ। তাৰ পৰা মই বহুতখিনি শিকিব পাইছোঁ। গতিকে মানে মোৰ স্মৃতি বুলি ক'বলৈ গ'লে সেইটো আটাইতকৈ মানে ভাল স্মৃতি।
0: কেনেধৰণৰ, অকণমান কোৱাচোন সেই বিষয়ে।
1: মানে প্ৰথমটো কটনত আপোনাৰ অডিশ্যন হয়, তাত মই প্ৰথমতে ছিলেক্ট পালোঁ। তাৰপাছত আমাৰ জ'নেলছত এটা হয়, জ'নেলছটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত হয়। তাৰপাছত তাত আমি যোৱা বছৰ ইণ্ডিয়ান কোৰাছত আমি প্ৰথম স্থান পাইছিলোঁ। তাৰপাছত ৱেষ্টাৰ্ণত আমি ফ'ৰ্থ পাইছিলোঁ। তাৰপাছত তাৰ পৰা আমি হেৰাত গৈছিলোঁ, যোৱা বছৰ ত্ৰিপুৰাত হৈছিলে জ'নেলছটো। তাৰপাছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো সেয়া, সেইটো দিল্লীত হৈছিলে, তাত MIT ইউনিভাৰ্চিটিত হৈছিলে। তো তাততো আমি ছিলভাৰ পাবলৈ সক্ষম হৈছোঁ, দ্বিতীয় স্থান পাইছিলোঁ।
0: খুব ভাল লগা, অভিনন্দন জনাইছো তোমাক। আমি এনেকে কথা পাতি যাম, আৰু এটা গীত তোমাৰ পৰা মধুৰ শুনিব বিচাৰিছো।
1: এবাৰ মই নীলোৎপল বৰাৰ তেখেতৰ মাজুলী গীতটি গাবলৈ লৈছো।

0: ধন্যবাদ।
1: নীলোৎপল বৰা, এটা সুন্দৰ গীত। আৰু এই গীতটি শুনাৰ পাছত বহু কথাই আমাৰ মনলৈ মনত পৰে। গাঁওখনৰ কথা মনত পৰে, নামঘৰৰ ভাওনাখনৰ কথা মনত পৰে, হয়নে? গীতটোৱে আচলতে বহু কথাই কৈ গৈছে। মানে বিধ্বস্ত মাজুলীৰ কথা কৈ থৈ গৈছে, মাজুলীৰ সংস্কৃতিৰ কথা কৈছে। ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিছা। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, সংগীতৰ চৰ্চা কৰি গৈছা, তাৰ সমানে সমানে পঢ়া শুনাও কৰি যাবলগীয়া হৈছে, হয়নে? দুইটা চম্ভালি নিয়াৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা হৈছে নেকি?
0: অসুবিধা নোহোৱা নহয়। বিশেষকৈ মই যিহেতু বিজ্ঞান শাখাৰ ছাত্ৰী, গতিকে অকণমান হয় অসুবিধা। তথাপিও মই ট্ৰাই কৰি আছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ দুয়োটা সমানে চলাই নিবলৈ। তেনেকৈ চলি আছে।
1: সংগীতৰ সৈতে জড়িত হৈ তুমি কেনেধৰণৰ কাম কৰিছা, মই যদি তোমাক সোধোঁ, মঞ্চতে হওক, ৰেকৰ্ডিঙৰ ক্ষেত্ৰতে হওক, কেনেধৰণৰ কাম কৰিছা অকণমান?
0: সংগীতৰ ক্ষেত্ৰত মই আচলতে সংগীত নিজে গীত লিখোঁ আৰু এনেকৈ কৰোঁ, কম্পোজ কৰোঁ। তো নিজৰ গীতটো ওলাইছে মোৰ, আৰু মই লাইভ শ্ব'জো কৰোঁ। 2019 মই ছুপাৰষ্টাৰ ছিংগাৰ বুলি শ্ব' এটা আছিলে মুম্বাইত, মই তাত ছিলেক্ট পাইছিলোঁ মুম্বাইলৈকে। তো মুম্বাইত মই দুটা ৰাউণ্ড পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰপাছত মই 2020 মই সারেগামাপা লিটিল চ্যাম্পছতো গৈছিলোঁ।
1: খুব ভাল লগা কথা। কিন্তু এতিয়া মই প্ৰথমে তোমাৰ পৰা জানিম যে তুমি নিজে কেনেধৰণে কম্পোজ কৰিছা, কি ধৰণে তুমি গীতসমূহ কৰিছা, তাৰ বিষয়ে অকণমান কোৱা, আৰু এটা গায়ো শুনাব লাগিব। তাৰপাছত আমি কথা পাতিম ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক ৰিয়েলিটি শ্ব', তাত যাবৰ বাবে কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন বা তাৰ অভিজ্ঞতাৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। এতিয়া মই তোমাৰ নিজৰ লিখা, নিজে সুৰ কৰা এটা গীত মই শুনি ল'ব বিচাৰিছোঁ।

0: তোমাৰ নিজৰে কথা, সুৰ তোমাৰ নিজৰে। এতিয়া যদি শ্ৰোতাসকলে গীতটো শুনিব বিচাৰে, ক'ত কেনেকে শুনিবলৈ পাব?
1: গীতটো ইউটিউবত আছে, ইউটিউব, স্পটিফাই এনেকুৱা প্লেটফৰ্মবোৰত আছে। গীতটি অনুৰণ বুলি
0: চাৰ্চ কৰিলে পাই যাব। মই শ্ৰোতাসকলক জনাব বিচাৰিছো, আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যই হৈছে আচলতে সেয়া, যি নতুন প্ৰতিভা সেই নতুন প্ৰতিভাক আমি এখন মঞ্চ দিব বিচাৰোঁ। তৃষাহঁতৰ দৰে যি নতুন কণ্ঠশিল্পী, তেওঁলোকে এনেধৰণৰ চৰ্চাসমূহ আচলতে কৰি আহিছে, যিসমূহ চৰ্চাই কেতিয়াবা আপোনাক মোক যথেষ্ট পৰিমাণে আহ্লাদিত কৰি তোলে, যথেষ্ট পৰিমাণে আচলতে এটা সম্ভাৱনাৰ সঞ্চাৰ কৰে। এই গীতটো শুনাৰ পাছত হয়তো আপোনাৰ মনত যিখিনি প্ৰশ্ন, যিখিনি উল্লাস প্ৰাণ পাই উঠিছে, সেই একেখিনি আবেগেই মোৰ মনতো প্ৰাণ পাই উঠিছে। কিমান সুন্দৰ কথা, কিমান সুন্দৰ সুৰ! ইয়াৰ পাছত আৰু কিবা কোৱাৰ অৱকাশ থাকিব আচলতে নালাগে। ইমান সুন্দৰ কাম কৰিছা, ইমান সুন্দৰকৈ চৰ্চা কৰি আহিছা, খুব ভাল লাগিলে গীতটো শুনি।
1: ধন্যবাদ।
0: এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছো যে তুমি দুটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰাৰ সুবিধা তুমি লাভ কৰিছিলা। আজিৰ তাৰিখত এনেধৰণৰ বহু যুৱক যুৱতী আছে, বহু নতুন প্ৰজন্ম আছে, যি এনেধৰণৰ যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ব', সেইসমূহত তেওঁলোকে অংশগ্ৰহণৰ বাবে যথেষ্ট হাবিয়াস কৰে। তেওঁলোকৰ বাটটো তেওঁলোকে কোন দিশেৰে যাব, কেনেধৰণে যাব, সেই বিষয়ে অকণমান কোৱা আৰু তাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছোঁ।
1: এনেকুৱা ধৰণৰ শ্ব'বোৰত যাবলৈ হ'লে আপোনাৰ লগে লগে মানে এবাৰ অডিশ্যন দিলে আপুনি যে ছিলেক্ট পাই যাব তেনেকুৱা কথা নহয়, বাৰে বাৰে চেষ্টা কৰি থাকিব লাগিব। মই যেতিয়া ক্লাছ 3ত আছিলোঁ মই তেতিয়াৰ পৰা চেষ্টা কৰি আছোঁ। মই ছিলেক্ট পাইছিলোঁ মই যেতিয়া ক্লাছ 8ত আছিলোঁ, গোটেইকেইটা বছৰ মই চেষ্টাই কৰি আছিলোঁ। তেনেকৈ চেষ্টা কৰি থাকিব লাগিব, তাৰ লগতে নিজৰ শিকাটো অব্যাহত ৰাখিব লাগিব। প্ৰথমতে শাস্ত্ৰীয় সংগীতটো সেইটোতো লাগিবই, সেইটো বহুত গুৰুত্বপূৰ্ণ। আৰু তাৰ লগতে যোনবোৰ গান আমাৰ, সেই গানবোৰ আপোনাৰ কিছুমান টেকনিক

0: থাকে, ভোকেল টেকনিক্স কিছুমান থাকে, সেইবোৰ আপোনাৰ ইউটিউবত বা হওক বা য'তেই হওক এভেইলেবল থাকে। তো সেইবোৰ চাবলৈ নিজে চেষ্টা কৰিব লাগিব। তো তেনেকৈ মই তেনেকৈয়ে কৰিছিলোঁ, সেইবোৰ চেষ্টা কৰিছিলোঁ। তাৰপাছত মোৰ ৰাজ নাছিম বুলি যোনজন ছাৰ, তেখেতে মোক বহুত সহায় কৰিছে আৰু এনেকৈ মই চেষ্টা কৰি পেলাই পাবলৈ সক্ষম হৈছিলোঁ।
1: মানে এতিয়া অডিশ্যন বা অন্যান্য এই ধৰণৰ টেকনিকেল যিখিনি কথা বতৰা, সেইসমূহ কেনেধৰণে হয়, তোমালোকে খবৰ ক'ত পোৱা, কেনেধৰণে অডিশ্যন দিয়া, সেই বিষয়ে কোৱাচোন অকণমান।
0: আচলতে খবৰ মানে প্ৰথমতে যদি আপুনি এবাৰ অডিশ্যন দিলে কিবাকে আপুনি খবৰ ল'ব লাগিব, নিজে খবৰ ল'ব লাগিব। এবাৰ যদি আপুনি যায় সিহঁতৰ তাত কণ্টেক্টবোৰ থাকি যায়, তেওঁলোকে আপোনালোকক নিজে ফোন কৰি পেলাই মাতে, তেনেকেই মোক মাতিছে মানে ফোন কৰি পেলাই।
1: অডিশ্যন গুৱাহাটীতে হয়?
0: হয়, গুৱাহাটী প্ৰথম অডিশ্যনটো গুৱাহাটীতে হয়। একদম প্ৰথম অডিশ্যনটো আপোনাৰ অনলাইন হয়, মানে ভিডিঅ' দিব কয় তেওঁলোকে, দুটা ভিডিঅ' দিব কয়। যদি আপোনালোকে সেইটোত ছিলেক্ট পাই যায়, সেইটোত ছিলেক্ট পোৱাৰ পাছত ডিৰেক্ট আপোনাৰ দুটা ৰাউণ্ড হয় গুৱাহাটীত। যদি ভিডিঅ'তে ছিলেক্ট পাই যায় তেনেহ'লে ডিৰেক্ট ছেকেণ্ড ৰাউণ্ডটোত অডিশ্যন দিবলৈ দিয়ে, যদি ভিডিঅ'ত নাপায় তেতিয়াহ'লে আকৌ ফাৰ্ষ্ট ৰাউণ্ডটো দিব লাগে। তাৰপাছত গুৱাহাটীত আপুনি যদি ছিলেক্ট পায় ছেকেণ্ড ৰাউণ্ডটোত, সেইটোৰ পাছত কলকাতাত হয় এটা ৰাউণ্ড, তাৰপাছত কলকাতাৰ পৰা ছিলেক্ট পালেহে আকৌ মুম্বাইত মাতে।
1: এতিয়া তোমাৰ অভিজ্ঞতাৰ বিষয়ে কোৱা, তুমি যিহেতু দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছা, সেই অভিজ্ঞতাৰ বিষয়ে কোৱাচোন।
0: প্ৰথমতেতো মোৰ ইমান একো শিকা তেনেকুৱা নাছিলে, যেতিয়া মই ছিলেক্ট পাইছিলোঁ বহুখিনি শিকিবলৈ বাকী আছিলে। কিন্তু যেতিয়া মই মুম্বাইলৈ গ'লোঁ, তাত এমাহ থাকিছিলোঁ, প্ৰথম ছুপাৰষ্টাৰ ছিংগাৰ যেতিয়া গৈছিলোঁ তাত এমাহ থাকিছিলোঁ। এমাহত আপোনাৰ তাতে গ্ৰুমিং কৰায়, তো তাত যথেষ্টখিনি শিকিবলৈ পাইছিলোঁ। আপুনি চিনি পাই চাগে শচীন বাল্মীকি ছাৰ, তেওঁ আৰু সঞ্জয় ছাৰ, তেওঁলোকে গ্ৰুমিং কৰায়, তো তাত যথেষ্টখিনি শিকিবলৈ পাইছিলোঁ। তাত যোৱাৰ পৰা আচলতে মোৰ বহুখিনি ইম্প্ৰুভ হৈছে ছিংগিঙত, বহুখিনি শিকিব পায়।
1: তুমি প্ৰথম সাৰেগামাপাত গৈছিলা?
0: হয়।
1: তাৰপিছত
0: প্ৰথম ছুপাৰষ্টাৰ ছিংগাৰ গৈছিলোঁ,
1: তাৰপিছত সাৰেগামাপাত গৈছিলা। দুয়োটাৰ অভিজ্ঞতা বেলেগ বেলেগ?
0: হয়,
1: দুয়োটা মুম্বাইতে হৈছিলে।
0: মুম্বাইতে হৈছিলে।
1: অঁ, বহু আমি যিহেতু টেলিভিশ্যনৰ পৰ্দাত দেখোঁ, বহু লোক তালৈ আহে যিসকল ভাৰতৰ সংগীত জগতৰ পুৰোধা, সেইসকলক তালৈ আমন্ত্ৰণ জনোৱা হয়। তুমি কাৰ সান্নিধ্য লাভ কৰিছিলা?
0: মই অলকা য়াগ্নিকজি, তাৰপাছত জাভেদ আলী ছাৰ, হিমেশ ৰেশমীয়া ছাৰ, তেওঁলোকক লগ পাইছিলোঁ ছুপাৰষ্টাৰ ছিংগাৰত। আৰু লিটিল সাৰেগামাপা লিটিল চেম্পছত মই অলকা য়াগ্নিক মেমক লগ পাইছিলোঁ, তাৰপাছত কুমাৰ চানু ছাৰ আৰু উদিত নাৰায়ণ ছাৰ আছিলে, তেওঁলোকক লগ পাইছিলোঁ।
1: তেওঁলোক অসমৰ ক্ষেত্ৰতে হওক, ভাৰতৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ সংগীতৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে। তেওঁলোকৰ যি গায়কী, সেই গায়কীয়ে প্ৰতিগৰাকী লোকৰ হৃদয় আচলতে জয় কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ পৰা কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিছিলা তুমি সংগীতৰ ক্ষেত্ৰত, যে মই উদাহৰণ হিচাপে দিছোঁ যে এই কামটো মই ইমান দিনে এনেকৈ কৰি আহিছিলোঁ, এইটো মই এতিয়াৰ পৰা এনেকৈ কৰিলে ভাল হ'ব, ছাৰহঁতে মোক এনেকৈ শিকাইছে, এই ধৰণৰ কথা বতৰা কেনেধৰণে শিকাইছিলে, কি ধৰণে কৰিছিলে অকণমান কোৱা।
0: আচলতে মোৰ আচলতে বেছিকৈ ৱেষ্টাৰ্ণ ভোকেলবোৰ বেছিকৈ কোৱা হৈছোঁ, মানে সেইটো বস্তু আচলতে মই গম পোৱা নাছিলোঁ যে মোৰ ভইচটো ৱেষ্টাৰ্ণৰ কাৰণে বেছি ভাল, তেনেকুৱা গানবোৰ মোৰ ভইচত বেছি ভাল লাগে। তো সেইটো বস্তু মই আগতে গম পোৱা নাছিলোঁ। যেতিয়া মই তাত গ'লোঁ, তেওঁলোকে মানে আপোনাৰ ভইচটোৰ হিচাপত গানবোৰ ছিলেক্ট কৰি দিয়ে, তেওঁলোকে ধৰি দিয়ে গানবোৰ। তো যেতিয়া মোক তেনেকুৱা গানবোৰ দিছে, তেওঁলোকে চাগে গম পাইছে মোৰ ভইচটো তেনেকুৱা ভাল লাগিব, কিন্তু মই তাৰ আগলৈকে গম পোৱা নাছিলোঁ নিজে যে মোৰ ভইচত তেনেকুৱা ভাল লাগে। তো তাৰপাছত তেওঁলোকে যেতিয়া দিলে, তাৰপাছত যেতিয়া মই গালোঁ, মই তেতিয়া গম পাইছোঁ যে মোৰ আচলতে সেইটোহে জনাৰ হয়। সেইটো বস্তু মই চবতকৈ ডাঙৰ বস্তু মোৰ নিজৰ বিষয়ে গম পাইছোঁ, সেইটোৱে আৰু। তাৰপিছত মই ৱেষ্টাৰ্ণ গোৱা ষ্টাৰ্ট দিছোঁ, তাৰপাছত এতিয়া মই এইটো কণ্টিনিউ কৰি আছোঁ।
1: তাত তেওঁলোকৰ সন্মুখত পৰিৱেশন কৰা যিকোনো এটা গীত যদি এই মুহূৰ্তত গাবলৈ কওঁ, নিশ্চয় গাব পাৰিবা?
0: গাব পাৰিম।

0: মই আচলতে কিবা এটা যে ক'ম, কেনেকে প্ৰশংসা কৰিম, মই একো বিচাৰিয়ে পোৱা নাই। মাত্ৰ মই তোমাক ধন্যবাদ জনাব পাৰোঁ আৰু মই তোমাক অভিনন্দন জনাব পাৰোঁ।
1: বহুত ধন্যবাদ।
0: এনেকেই চৰ্চা কৰি গৈ থাকা, এদিন তোমাৰ নিজৰ নাম, ঠাইখনৰ নাম, ঘৰৰ লোক, পৰিয়ালৰ নাম যাতে এনেদৰে উজ্বলাই তোলা, আমি তাকে কামনা কৰিছোঁ। আমি মই এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন মোৰ মনলৈ আহিছে, মই প্ৰশ্নটো তোমাৰ পৰা জানিব বিচাৰিছোঁ। হিন্দী গীতটো পৰিৱেশন কৰাৰ পিছতে প্ৰশ্নটো মোৰ মনলৈ আহিছে। সততে কি হয়, উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ হিন্দীৰ উচ্চাৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ এটা অসুবিধাৰ সৃষ্টি হয়। গীতসমূহৰ ক্ষেত্ৰতো তাৰ প্ৰভাৱ নপৰা নহয়। আমি যিটো মেইনলেণ্ড ইণ্ডিয়া বুলি যাক কওঁ, তেওঁলোকৰ বা বিহাৰ, উত্তৰ প্ৰদেশ, তেওঁলোকৰ হিন্দীটোতকৈ আমাৰ হিন্দীটো যথেষ্ট পৰিমাণে পৃথক। যদিও বা আমি চেষ্টা কৰোঁ তেনেধৰণৰ এটা হিন্দী উচ্চাৰণ কৰিবৰ বাবে, গীতৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়, সেইটো তুমি নিজেও স্বীকাৰ কৰিবা। সেই যিটো অসুবিধা, সেই অসুবিধাটো দূৰীকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তুমি কি ভাবা?
1: সেইটোৰ অসুবিধাৰ এটাই উপায় আছে, শুনিব লাগিব, ভাষাটো শুনিব লাগিব, যিমান পাৰে সিমান হিন্দী গান শুনিব লাগিব। মই তেনেকে কৰিছিলোঁ, হিন্দী গান শুনিছিলোঁ, হিন্দী চিনেমা চোৱা তেনেকুৱা বহুত শুনিছিলোঁ, আৰু শুনি শুনি মই ক'বলৈ ট্ৰাই কৰিছিলোঁ ভাষাটো। তাৰপাছত মোৰ উচ্চাৰণৰ ক্ষেত্ৰত মই মুম্বাইত যেতিয়া গৈছিলোঁ, তাৰ পৰাও যথেষ্টখিনি শিকিবলৈ পাইছিলোঁ, কিন্তু তেনেকেই ইম্প্ৰুভ হৈছিলে আৰু।
0: প্ৰথম তুমি যাওঁতেও এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলা নেকি?
1: প্ৰথমতে মোৰ আচলতে ইমান অসুবিধা নাছিলে হিন্দী উচ্চাৰণৰ ক্ষেত্ৰত, যিখিনি আছিলে খুটি নাতি অকণমান আছিলে, সেইখিনি তেওঁলোকে ঠিক কৰি দিছিলে। তেতিয়াৰ পৰাই মই ভালকে বুজি পোৱা হ'লোঁ আৰু বস্তুখিনি।
0: এতিয়া নতুনকৈ যিসকলে চেষ্টা চলাই আছে, যিসকলে সাধনা কৰি আছে, তেওঁলোকক এই অসুবিধাটোৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে নিজক তৈয়াৰ কৰিব লাগিব, অকণমান কোৱাচোন সেই বিষয়ে।
1: তেওঁলোকে আচলতে তেওঁলোকে যদি গান গাব বিচাৰে, তেওঁলোকে যিটো গান গাব বিচাৰে সেই গীতটো ভালদৰে শুনিব লাগিব, বহুত বাৰ শুনিব লাগিব, গানটো শুনি শুনি পেলাই লিখিব লাগিব, তাৰপাছত প্ৰত্যেকটো ৱৰ্ড কেনেকৈ কৈছে সেইটো গুৰুত্ব দি শুনিব লাগিব। এই সেইটোৱে আৰু মেইন বস্তু, শুনিব লাগিব।
0: আমি এনেধৰণে কথা পাতি গৈ আছোঁ, মই তোমাৰ পৰা আৰু এটা বেলেগ প্ৰশ্ন ইমূহুৰ্তত জানিব বিচাৰিছোঁ। সংগীতৰ চৰ্চা কৰি গৈ আছা, ৰাষ্ট্ৰীয় পৰ্যায়তো তুমি চেষ্টা কৰিছা, কিন্তু কেতিয়াবা আমাৰ অসমৰ যিখিনি আমাৰ পুৰাতন সংগীত, যিখিনি সংগীতক ভেটি হিচাপে লৈ অসমৰ সংগীত আগবাঢ়ি গৈছে, মই লোকসংগীতৰ কথাও ক'ব বিচাৰিছোঁ এইখিনিতে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, আনন্দীৰাম বৰুৱা, এই গীতসমূহৰ যি প্ৰচাৰ বা এই গীতসমূহৰ যি চৰ্চা, সেই চৰ্চা আজিৰ প্ৰজন্মটোৱে কেনেধৰণে কৰিব লাগে বুলি তুমি ভাবা?
1: আচলতে এই লোকসংগীতসমূহৰ কৰ্মশালাবোৰ হয়, আচলতে সেইবোৰত গ'লে বেছিকৈ শিকিব পাৰি। ময়ো নিজে বহুতকেইটা কৰ্মশালা কৰিছোঁ, তেনেকৈ বহুতখিনি শিকিব পায়। নিজে গৈ গৈ পেলাই মানে নিজৰ চেষ্টাটো লাগিব, নিজে যদি তেনেকৈ বিচাৰিব লাগিব গীতবোৰ। লোকসংগীত বুলি ক'বলৈ গ'লে আমাৰ লোকগীতসমূহ, যিবোৰ বহুত ধুনীয়া ধুনীয়া লোকগীত আছে আমাৰ অসমত, তো সেইবোৰ কিছুমান লোকসংগীত এতিয়া নোহোৱা হৈ গৈছে, তো সেইবোৰ আমি নতুন প্ৰজন্মখিনিয়ে যদি চেষ্টা কৰোঁ সেইবোৰ আকৌ বিচাৰি উলিয়াবলৈ, সেইখিনি যদি নিজে অব্যাহত ৰাখিব পাৰোঁ সেইখিনিৰ চৰ্চা, তো সেইটো আমাৰ কাৰণে ভাল, গোটেই অসমীয়া জাতিটোৰ বাবে ভাল।

0: লোকসংগীতৰ কথা যিহেতু ওলালে, বিহু কিন্তু আমাৰ লোকসংগীত।
1: হয় হয়।
0: আৰু মই শ্ৰোতাসকলক এইখিনি জনাই থ'ব বিচাৰিছোঁ, আকাশবাণী গুৱাহাটীয়ে যুৱবাণী শাখাই বিহু বিষয়ক যি বিশেষ অনুষ্ঠান আগবঢ়াইছিলে তাত কটন বিশ্ববিদ্যালয়ৰ সেই অনুষ্ঠানটোত ত্ৰিশায়ো অংশগ্ৰহণ কৰিছিলে, হয়নে? তাত এটা সুন্দৰ বিহু তুমি পৰিৱেশন কৰিছিলা। এই মুহূৰ্তত মই যদি সম্ভৱ হয় সেই বিহুটো শুনি ল'ব বিচাৰিছোঁ। আৰু তাতে বিহুৰ এতিয়া সময়ে, এই সময়খিনি বিহু বিহু লাগি থকা সময়, যদিও বা সাত বিহু শেষ হৈছে, এতিয়াও কিন্তু মৰাণ বিহু চলি আছে, মৰাণসকলৰ বিহু অব্যাহত আছে। গতিকে বিহু বিহু লগা এইখিনি সময় এটা বিহু যদি নুশুনো অনুষ্ঠানটো ক'ৰবাত আধৰুৱা হ'ব। মই এটা বিহু তোমাৰ পৰা মুহূৰ্তত শুনি ল'ব বিচাৰিছোঁ।
1: বিহু অকণমান গাই দিছোঁ বাৰু, যিহেতু ঢোল নাই ইমান ভাল নালাগিব,
0: নিশ্চয়
1: চেষ্টা কৰিছোঁ।

ওই নাহৰ ফুলৰ গোন্ধে পাই লাহৰি ততে নাই, ঐ গছকত ভাঙি যায় যদৰ।

0: বিহু বিহু লাগি গ'ল আচলতে। আৰু আমাৰ অসমীয়াৰ কি হয়, ক'ৰবাত বিহু এটা বা ঢোলটোৰ মাতটো শুনিলে আমাৰ মনটো ৰাইজাই কৰে, আৰু ইমান সুন্দৰকৈ তুমি গাইছা, মনটো ৰাইজাই নকৰা কোনো কথাই নাই। ধন্যবাদ জনাইছো পুনৰ তোমাক। মই তোমাৰ পৰা এমূৰত জানিব বিচাৰিছো, আচলতে এই প্ৰশ্নটো সকলোৱে সুধেই, তথাপিও মই তোমাৰ পৰা জানিব বিচাৰিছো, অসমৰ প্ৰেক্ষাপথত আটাইতকৈ বেছি কাৰ গীত তোমাক ভাল লাগে?
1: যদি ক'ব লাগিব বহুত,
0: তালিকাখন দীঘলীয়া, তথাপিও টপ ফাইভ যদি সুধো,
1: টপ ফাইভ প্ৰথমতে জুবিন দা, তাৰপাছত ভূপেন হাজৰিকাদেৱ, তাৰপাছত নীলোৎপল বৰাদেৱৰো ভাল লাগে, তাৰপাছত শংকুৰাজ কোঁৱৰ, তেখেতৰ গীতবোৰ আচলতে মোৰ ভইচত ভাল হয়, এইটো মই গাওঁ, জয়ন্ত হাজৰিকাদেৱ, পাপন দা, তেওঁলোকৰ ভাল লাগে আৰু।
0: এতিয়া তুমি নিজে আচলতে কথাটো কৈ তুমি নিজৰ কাৰণে বিপদটো মাতিলা, তুমি কলা যে শংকুৰাজ কোঁৱৰৰ গীতটো ভাল লাগে, হয়নে? এটা গীত যদি আমি নুশুনো অনুষ্ঠানটো ক'ৰবাত আধৰুৱা হৈ ৰ'ব, মই শংকুৰাজ কোঁৱৰৰ গীত এটা শুনি ল'ব বিচাৰিছো তোমাৰ পৰা।

মই আচলতে ধন্যবাদেই জনাব পাৰোঁ, তাতকৈ কিবা কোৱাৰ শব্দ মোৰ হাতত নাই। ইমান সুন্দৰকৈ তোমালোকে সংগীতৰ চৰ্চা কৰিছা, ক'ৰবাত এই অনুষ্ঠানটো কৰি মোৰ যথেষ্ট ভাল লাগিছে। এইবাবেই মোৰ ভাল লাগিছে যে তোমালোক উঠি আহিছা, তোমালোকে এদিন অসমীয়া সংগীতক তোমালোকে গুৰি ধৰিব লাগিব, এটা প্ৰজন্মক তোমালোকে সেই গীতখিনি বিলাই দিব লাগিব, যথেষ্ট দায়িত্ব তোমালোকৰো আছে। গতিকে আমি কেতিয়াবা কওঁ নহয় সংগীতৰ অনিশ্চিত ভৱিষ্যত বুলি যে কওঁ, এই তোমালোকৰ গীতসমূহ শুনাৰ পাছত সেই অনিশ্চিতৰ অটো কাটি নিশ্চিত যিটো ভৱিষ্যত, সেই ভৱিষ্যতটোৰ স্বপ্ন আমি দেখিবলৈ মন যায়। পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমাক। আমি অনুষ্ঠান সামৰিব লাগিব, শেষত তোমাৰ পৰা যদি এটা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা গীত শুনিব।

0: গীতসমূহ শুনাৰ পাছত সেই আৱেগখিনি আমাৰ উজাই আহে, আমি সেই দিনবোৰলৈ ঘূৰি যাওঁ যিটো দিনত সমগ্ৰ অসমবাসী জাতিটো ৰৈ গৈছিল। ধন্যবাদ জনাইছোঁ পুনৰবাৰ তোমাক, সময়খিনি তুমি আমাক দিলা তাৰ বাবেও ধন্যবাদ জনাইছোঁ। আৰু সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা তুমি এনেধৰণে, তোমাৰ সংগীতৰ পথটো, জীৱনৰ পথটো মসৃণ হওক, আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ, মই ত্ৰিশাক ধন্যবাদ জনাইছোঁ, লিমনক ধন্যবাদ জনাইছোঁ গীতাৰ সংগত কৰাৰ বাবে, আৰু সকলোকে ধন্যবাদ জনাই আজিৰ ন প্ৰতিভাৰ পৰা মই ভাস্কৰ বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমানপৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ত্ৰিশা কাশ্যপৰ সৈতে ভাস্কৰ শইকীয়াৰ কথোপকথন শুনিলে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

জয়শ্রী দেবীৰ কণ্ঠত অনিল কলিতা ৰচিত গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এবাৰ শুনক হীৰেণ ভট্টাচাৰ্য ৰচিত এটি গীত।

ইমান পৰে শ্ৰোতাসকলে, জয়শ্ৰীদেৱীৰ কণ্ঠত অনিল কলিতা আৰু হীৰেণ ভট্টাচাৰ্য ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক অনন্তলাল আৰু সংগীতবৃন্দৰ চেহনাই বাদন, ৰাগ শুদ্ধ সারং।

0: ইমান পৰে অনন্তলাল আৰু সংগীতবৃন্দৰ সুধ সাৰং ৰাগৰ চেনাই বাদন শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সৰ্বোচ্চ ন্যায়ালয়ে ভোটগণনা পৰ্যবেক্ষক হিচাপে অকল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে। পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ দুটা বিধানসভা সমষ্টিৰ 15টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই 2026-27 বৰ্ষৰ বাবে 4খন সংসদীয় কমিটিৰ পুনৰ্গঠন কৰিছে। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ বাবে তাৎক্ষণিক বিপৰ্যয় সতৰ্কতা সেৱাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি মোবাইল প্ৰচাৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সৰ্বোচ্চ ন্যায়ালয়ে ভোটগণনা পৰ্যবেক্ষক হিচাপে অকল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ পি এছ নৰসিম্হা আৰু ন্যায়াধীশ জয়মাল্য বাগচিক লৈ গঠিত এখন বিচাৰপীঠে আজি আয়োগৰ নীতি নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰা উচিত বুলি ৰায় দিয়ে। এই ৰায় আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা তৃণমূল কংগ্ৰেছৰ বাবে মুখ্যম আঘাতৰূপে পৰিগণিত হৈছে। শুনানিকালত ন্যায়াধীশ বাগচিয়ে কয় যে বিষয়াসকলৰ বাছনিৰ বিষয়টো নিৰ্বাচন আয়োগৰ আওতাৰ অধীনত। তেওঁ কয় যে প্ৰতিখন গণনাৰ মাজত ইতিমধ্যে এজেণ্ট আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। আয়োগৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়ে লগতে ৰিটাৰ্ণিং বিষয়াসকল ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু তেওঁলোক অন্য বিষয়াৰ নিযুক্তিৰ বাবে দায়বদ্ধ। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল শিৱালে ভোটগণনা প্ৰক্ৰিয়াত স্বচ্ছতাৰ খাতিৰত

চি চি টিভিৰ ফুটেজ সংৰক্ষণ কৰিবলৈ আহান জনায়। ইয়াৰ উত্তৰত আয়োগে এনে ফুটেজ 45 দিনলৈ সংৰক্ষণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ন্যায়ালয়ে ইয়াৰ চূড়ান্ত ৰায়ত নিৰ্বাচন আয়োগৰ পৰিপত্ৰ আখৰে আখৰে ৰূপায়ণ কৰা উচিত বুলি পুনৰ উল্লেখ কৰে। পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ দুটা বিধানসভা সমষ্টিৰ 15টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে। দিনৰ 11 বজা পৰ্যন্ত ভোটকেন্দ্ৰকেইটাত সামগ্ৰিকভাৱে প্ৰায় 37% ভোটদান হৈছে। মাগ্ৰাহাট পশ্চিম সমষ্টিৰ 11টা আৰু ডায়মণ্ড হাৰ্বাৰৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। তথ্য অনুসৰি 11 বজালৈকে মাগ্ৰাহাট পশ্চিম সমষ্টিত 38.2% আৰু ডায়মণ্ড হাৰ্বাৰ সমষ্টিত 35.92% ভোটদান হৈছে।

পৰ্যন্ত ভোটকেন্দ্ৰকেইটাত সামগ্ৰিকভাৱে প্ৰায় 37% ভোটদান হৈছে। মাগ্ৰাহাট পশ্চিম সমষ্টিৰ 11টা আৰু ডায়মণ্ড হাৰ্বাৰৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। তথ্য অনুসৰি 11 বজালৈকে মাগ্ৰাহাট পশ্চিম সমষ্টিত 38.2% আৰু ডায়মণ্ড হাৰ্বাৰ সমষ্টিত 35.92% ভোটদান হৈছে। এই কেন্দ্ৰকেইটাত 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণত কিছু খেলিমেলি হোৱাৰ অভিযোগ পোৱাৰ পাছতে নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। ভোটকেন্দ্ৰকেইটাত পুৱা 7 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া 6 বজালৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকিব। ভোটকেন্দ্ৰকেইটাত পুৱা 9 বজালৈকে 16.23% ভোটদান হোৱাৰ খবৰ পোৱা গৈছে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে আৰু কোনো ঠাইৰ পৰা হিংসা বা অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই। পশ্চিমবংগত 23 আৰু 29 এপ্ৰিলত 2টা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। অহা 4 মে'ত ভোটগণনা কৰা হ'ব। পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকৰ বিৰুদ্ধে জামিনবিহীন ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰিছে। সাংসদগৰাকীয়ে অলপতে আন 6গৰাকী সাংসদৰ সৈতে আম আদমী পাৰ্টী এৰি বিজেপিত যোগদান কৰিছিল। এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ 2খন জিলাত সাংসদ পাঠকৰ বিৰুদ্ধে 2খন এজাহাৰ দাখিল কৰা হৈছে। অৱশ্যে জিলা দুখনৰ নাম চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহগণনা আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত স্বগণনাৰ 15 দিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত গৃহগণনা আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা 30 মে'লৈকে এই প্ৰক্ৰিয়া চলিব আৰু এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। ইপিনে লোকপিয়ল 2027ৰ অধীনত দিল্লী পৌৰ নিগমৰ এলেকা, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডতো স্বগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্যসমূহত অহা 15 মে'লৈকে স্বগণনাৰ অনলাইন সুবিধা থাকিব আৰু ইয়াৰ পাছত 16 মে'ৰ পৰা 14 জুনলৈকে গৃহ তালিকাভুক্ত তথা গৃহগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিহাৰত আজি স্বগণনাৰ সামৰণি পৰিব। অসমত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 2027ৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা স্বগণনাৰ বিকল্প ব্যৱস্থাত জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই 2026-27 বৰ্ষৰ বাবে 4খন সংসদীয় কমিটীৰ পুনৰ গঠন কৰিছে। ইয়াৰে 30গৰাকী সদস্য থকা প্ৰাককলন কমিটীৰ অধ্যক্ষ হিচাপে সাংসদ ডঃ সঞ্জয় জয়ছোৱালক দায়িত্ব দিয়া হৈছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান কমিটীত লোকসভাৰ 15গৰাকী আৰু ৰাজ্যসভাৰ 7গৰাকী সাংসদ সদস্য হিচাপে থাকিব। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাই এইখন কমিটীক নেতৃত্ব দিব। অধ্যক্ষ বিৰলাই লোকসভাৰ কংগ্ৰেছ সাংসদ কে চি বেণুগোপালক ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিছে। এই কমিটীত লোকসভাৰ 15গৰাকী আৰু ৰাজ্যসভাৰ 7গৰাকী সাংসদ সদস্য হিচাপে থাকিব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কল্যাণ কমিটীৰ মুৰববী হিচাপে লোকসভাৰ বিজেপি সাংসদ ফাগান সিং কুলষ্টেক দায়িত্ব দিয়া হৈছে। লোকসভাৰ 20গৰাকী আৰু ৰাজ্যসভাৰ 10গৰাকী সাংসদক সদস্য হিচাপে লৈ এইখন কমিটী গঠন কৰা হৈছে। আটাইকেইখন কমিটীৰে কাৰ্যকাল চলিত বছৰৰ 1 এপ্ৰিলত আৰম্ভ হৈছে আৰু অহা বছৰৰ 30 এপ্ৰিলত কাৰ্যকালৰ অন্ত পৰিব। শ্ৰোতাসকলৰ বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাৰিষাৰ পূৰ্বে বানৰ আগজাননী সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি কাঠমাণ্ডুত ভাৰত আৰু নেপালৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত বিহাৰৰ জলসম্পদ বিভাগৰ প্ৰধান সচিব সন্তোষ কুমাৰ মলে ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব। ইয়াৰ পূৰ্বে কাঠমাণ্ডুত 30 এপ্ৰিলৰ পৰা 1 মে'লৈ কোচি আৰু গণ্ডক প্ৰকল্প সন্দৰ্ভত অনুষ্ঠিত ভাৰত নেপাল যুটীয়া কমিটীৰ 1ম বৈঠক দুয়োপক্ষই জল ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি সন্দৰ্ভত ভালেমান দিশত সহমতত উপনীত হৈছিল। সেই অনুসৰি নেপালে পশ্চিম কোচিত মূল খালৰ নেপালৰ ফালৰ 35 কিলোমিটাৰ দীঘলীয়া অংশৰ লগতে কোচি গণ্ডক বান্ধ আৰু পশ্চিম দিশৰ মূল খালৰ কিছুমান ঠাই দখলমুক্ত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ উপৰি পশ্চিম কোচিৰ মূল খালৰ পাৰত স্থাপন কৰা বিদ্যুতৰ খুঁটা স্থানান্তৰ কৰিবলৈ অনুমোদন দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণলৈ বিপৰ্যয়ৰ তাৎক্ষণিক সতৰ্কতা জাৰি কৰাৰ উদ্দেশ্যে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি মোবাইল প্ৰচাৰ ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থাৰ সম্পৰীক্ষাৰ অংশ হিচাপে আজি দুপৰীয়ালৈ নাগৰিকসকলৰ মোবাইল ফোনলৈ ছাইৰেন সতৰ্কতাৰ সৈতে জাননী প্ৰেৰণ কৰা হয়। সম্পৰীক্ষাৰ সময়ত মোবাইললৈ প্ৰেৰিত সতৰ্ক নাগৰিক সুৰক্ষিত ৰাষ্ট্ৰ বুলি উল্লেখ কৰা এই বাৰ্তা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে কোনো লোকে মোবাইল যোগে এনেধৰণৰ বাৰ্তা লাভ কৰি ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই, কিয়নো নতুন মোবাইল আধাৰিত বিপৰ্যয় যোগাযোগ প্ৰণালীৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে দূৰসংযোগ বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত মোবাইল প্ৰচাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই প্ৰণালী বিকশাই তুলিছে। ভৱিষ্যতে এই ব্যৱস্থাৰ জৰিয়তে কোনো বিপৰ্যয় বা জৰুৰীকালীন অৱস্থাত স্থান অনুযায়ী স্থানীয় ভাষাত তাৎক্ষণিক সতৰ্কতা প্ৰেৰণ কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে নাগৰিকসকলৰ সুৰক্ষা অধিক
সুদৃঢ় কৰা

0: আৰু দুৰ্যোগৰ সময়ত ক্ষিপ্ৰতাৰে তথ্য প্ৰেৰণৰ দিশৰ পৰা এই উদ্যম গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। দুদিন ধৰি হোৱা বৰষুণ আৰু তাপমান নিম্নগামী হোৱাৰ পাছত আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত তাপমান ঊৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিনৰ বাবে দিল্লীত হালধীয়া সতৰ্কতা জাৰি কৰি বৰষুণ আৰু শীতল বতাহ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। মহানগৰখনৰ ছফদৰজঙত থকা মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত 25.9 ডিগ্ৰী চেলছিয়াছ তাপমান ৰেকৰ্ড কৰিছে। এই তাপমান কালিতকৈ 3.1 ডিগ্ৰী অধিক আৰু সাধাৰণ তাপমানতকৈ 1.2 ডিগ্ৰী অধিক। বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি কাইলৈ দিল্লীত প্ৰতি ঘণ্টাত 30-50 কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে পাতলীয়া বৰষুণ হ'ব। একেধৰণৰ বতৰ সোমবাৰেও অব্যাহত থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে ইউৰোপীয়ান ইউনিয়নৰ পৰা আমদানি কৰা সৰু গাড়ী আৰু ট্ৰাকত কৰ 25% বৃদ্ধি কৰা হ'ব। তেওঁ অভিযোগ কৰে যে ইউৰোপীয়ান ইউনিয়ন এখন বাণিজ্য চুক্তি মানি চলাত ব্যৰ্থ হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ইউৰোপৰ গাড়ী নিৰ্মাণকাৰী সংস্থাসমূহক আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপাদন কৰিবলৈ আহান জনায়। প্ৰায় এবছৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত এখন বাণিজ্য চুক্তি হৈছিল। এই চুক্তি অনুসৰি ইউৰোপৰ বেছিভাগ সামগ্ৰীতে সৰ্বাধিক 15% কৰ আৰোপ কৰা হৈছিল। ইউৰোপীয়ান আয়োগে কয় যে তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিছে আৰু এতিয়া ৱাশ্বিংটনৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সৰ্বোচ্চ ন্যায়ালয়ে ভোটগণনা পৰ্যবেক্ষক হিচাপে অকল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে। পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ 2টা বিধানসভা সমষ্টিৰ 15টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই 2026-27 বৰ্ষৰ বাবে 4খন সংসদীয় কমিটিৰ পুনৰ গঠন কৰিছে। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ বাবে তাৎক্ষণিক বিপৰ্যয় সতৰ্কতা সেৱাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি মোবাইল প্ৰচাৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। আজিৰ অনুষ্ঠানত শুনক সন্ধ্যা মেননৰ কণ্ঠৰ 2টি গীত।

ইমান পৰে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলক আজি প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিলচৰত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আজি গণনা কৰ্মীসকলৰ বাবে বিশদ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত আজি 2টা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰ আপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই কক্ষ কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 1077 নম্বৰত ফোন কৰি ভোটগণনা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব বা ওজৰ আপত্তি দাখিল কৰিব পাৰিব। বাক্সা জিলাৰ আয়ুক্ত কিমনেই চাংচনে আজি মানাহ বিধানসভা আৰু বাক্সা বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত কয় যে গণনা প্ৰক্ৰিয়া 2টা পৃথক পৃথক কক্ষত সম্পন্ন হ'ব। প্ৰতিটো কক্ষত EVM ভোটগণনাৰ বাবে 14খনকৈ টেবুল থাকিব বুলি তেওঁ উল্লেখ কৰে। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী কৰা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰা, লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে পৰহিলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অহা 4 মে'ত ৰায়দান কৰিব। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে এতিয়া 4 মে'ত ৰায় প্ৰদান কৰা হ'ব। সেইদিনাই আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা

0: পক্ষেও শুনানি গ্ৰহণ কৰিব। ফাষ্ট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰইও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক বৰ্ণিল লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী বন্দল আৰু সংগীবৃন্দৰ, গোৱালপাৰীয়া লোকগীত নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাও খেলৰ গীত আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে সন্ধিয়া 7:30 বজাৰ পৰা আৱাসিক চৌহদৰ শিল্পীসকলে বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আগ ধৰিবলগীয়া এই অনুষ্ঠানত বিভিন্ন বিশিষ্ট সংগীত শিল্পী জে পি দাস, দিলীপ দাস, বৰ্ণালী দাস, ৰসানন্দ গগৈ, শংকৰ পাটোৱাৰী আৰু দিনাৰাম বৰুৱাই গীতৰ শৰাই আগবঢ়াব। আৱাসিক চৌহদৰ শিল্পীসকলে কৃষ্টিৰ বৰঘৰ অসম শীৰ্ষক বিশেষ নৃত্যানুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটীৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠানসমূহৰ মুৰববী কাৰ্ডেলিন থিয়াংখিৱে সকলোকে এই অনুষ্ঠান উপভোগ কৰিবলৈ আহান জনাইছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব শিল্পী, লেখক, সমাজ সংগঠক হুমায়ুন চৌধুৰীয়ে। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্ত্ৰিয়ানী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এতিয়া শুনক কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ দুটি আধুনিক গীত।

ইমান পৰে কৃষ্ণা বৰদলৈৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো নেপালী অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত পৰহিলৈ ৰায়দান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছ অৱতীৰ্ণ। চাৰি মেত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলক আজি প্ৰশিক্ষণ দিয়া হয়। গোৱালপাৰা জিলাত পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ বাবে জিলা আৰক্ষীয়ে আজি জিলা সংৰক্ষিত আৰক্ষী ছাউনীত নিৰাপত্তা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। এই সভাত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাভূঞাই জানিবলৈ দিয়ে।
2: আমাৰ যি কাউণ্টিং হ'ব, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত গোৱালপাৰা ডি চি অফিচতে কাউণ্টিং চেণ্টাৰটো আছে, তাতেই কাউণ্টিং হ'ব। তো সেই এলেকাটোত আমি সম্পূৰ্ণভাৱে ন' ভেহিকেল জুম কৰি দিছোঁ। আমি চাফিচিয়েণ্ট এটা ডিষ্টেঞ্চত কাউণ্টিঙৰ অফিচিয়েলেই হওক বা যিখিনি কাউণ্টিং এজেণ্ট হওক বা যিসকল সোমাবলগীয়া মানুহ সেইখিনিক আমি এলাউ কৰিম। আৰু বাকীখিনিৰ কাৰণে আমি টাউনৰ বিভিন্ন অঞ্চলত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। ট্ৰেফিকৰ কাৰণে এক্সট্ৰাকৈ এটা ট্ৰেফিক প্লেন বনোৱা হৈছে, সেইটো সময়ত আপোনালোকক আজি এই আবেলিলৈকে ডিটেইলছত দি দিয়া হ'ব। আৰু যিখিনি পুলিচৰ ফালৰ পৰা এৰিয়া ডমিনেশ্যন কৰা বা ষ্ট্ৰেটেজিক লোকেশ্যনত য'ত য'ত মানুহ ৰাখিবলগীয়া সেইখিনি আমাৰ ফালৰ পৰা সম্পূৰ্ণভাৱে কৰা হৈ আছে, আপোনালোকে দেখিব।
1: শিলচৰত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আজি গণনা কৰ্মীসকলৰ বাবে বিশদ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত আজি দুটা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হয়। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰ আপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই কক্ষ কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 1077 নম্বৰলৈ ফোন কৰি ভোটগণনা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব বা ওজৰ আপত্তি দাখিল কৰিব পাৰিব। বাক্সা জিলাৰ আয়ুক্ত কিমনে চংচানে আজি মানা বিধানসভা আৰু বাক্সা বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত কয় যে গণনা প্ৰক্ৰিয়া দুটা পৃথক পৃথক কক্ষত সম্পন্ন হ'ব। প্ৰতিটো কক্ষত ই ভি এম ভোটগণনাৰ বাবে 14খনকৈ টেবুল থাকিব বুলি তেওঁ উল্লেখ কৰে। বজালী জিলাত ভোটগণনাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে বিশ্বনাথ জিলাতো পৰহিলৈ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিশ্বনাথ আৰু বিহালীত 17টা ৰাউণ্ডত আৰু গহপুৰ সমষ্টিত 19টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই এইদৰে কয়।
3: আমাৰ বিশ্বনাথ জিলাত 3টা বিধানসভা সমষ্টি আছিলে, 70 বিশ্বনাথ, 71 বিহালী আৰু 72 গহপুৰ। বিশ্বনাথৰ আমাৰ ইভিএম কাউণ্টিং টোটেল আমাৰ 14খন টেবুল থাকিব আৰু বিহালী আৰু গহপুৰৰ কাউণ্টিং টেবুল আমাৰ 12খন থাকিব। বিশ্বনাথৰ আৰু বিহালীৰ টোটেল কাউণ্টিং ৰাউণ্ড ইভিএম হ'ব আমাৰ 17 ৰাউণ্ড আৰু গহপুৰৰ হ'ব 19 ৰাউণ্ড। আৰু প্ৰত্যেকখন ইভিএম কাউণ্টিং টেবুলৰ কাৰণে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰে

0: এজন আৰু এজন কাউণ্টিং এছিষ্টেণ্ট আৰু এজন মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। আৰু ইভিএম কাউণ্টিঙৰ আগতে ৰাতিপুৱা 8 বজাত আমাৰ পোষ্টেল বেলট কাউণ্টিংটো আৰম্ভ হ'ব। পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে আমাৰ পোষ্টেল বেলট কাউণ্টিং হল এটা ছেপাৰেট থাকিব।
1: ভোটগণনাৰ বাবে দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। শান্তিপূৰ্ণ আৰু সুৰক্ষিত পৰিৱেশত ভোটগণনা সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। পুৱা 8 বজাত প্ৰথমতে ডাক বেলটৰ ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ বাবে 7খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। পুৱা 8:30 বজাত EVMৰ ভোটসমূহ গণনা কৰা হ'ব। এই পৰ্যায়ত 14খন টেবুলত দায়িত্বপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলে একেলগে ভোটগণনা কৰিব। পোষ্টেল ভোট আৰু EVMৰ ভোটগণনাৰ বাবে দুটা পৃথক গণনা কক্ষ স্থাপন কৰা হৈছে। নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক, ৰিটাৰ্ণিং বিষয়া আৰু জিলা আয়ুক্তই CCTV কেমেৰাৰ জৰিয়তে গণনা প্ৰক্ৰিয়া কঠোৰভাৱে নিৰীক্ষণ কৰিব। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰা, লাউডস্পীকাৰৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰহিলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞ জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত পৰহিলৈ ৰায়দান কৰিব। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তৰ জামিন আবেদনৰ ৰায়ৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে এতিয়া পৰহিলৈ ৰায় দিয়া হ'ব। সেইদিনা আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। মাজুলী আৰক্ষীৰ এটা দলে আজি বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য 50 লাখ টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযানকালত 6জন লোকক আটক কৰে। আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ উভতাই অনাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঝাৰখণ্ডৰ আৰ্হিত চিটি বজাও স্কুল বোলাও শীৰ্ষক অভিযান হাতত লৈছে। অসমৰ 8খন জিলাত পৰীক্ষামূলকভাৱে এই অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ অধীনত নলবাৰী জিলাৰ পূব নলবাৰী শিক্ষাখণ্ডক সামৰি লোৱা হৈছে। শিক্ষাখণ্ডটোত সকলো প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিগৰাকী শিক্ষাৰ্থীক আজি এটাকৈ হুইচেল দিয়া হয়। এই অভিযানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পুৱা বিদ্যালয়লৈ অহাৰ সময়ত 3 দিনতকৈ বেছি দিন বিদ্যালয়লৈ নহা শিক্ষাৰ্থীসকলৰ ঘৰৰ সন্মুখত হুইচেল বজাই তেওঁলোককো বিদ্যালয়লৈ লৈ আহিব লাগিব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো ভালেমান কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক এটা বৰ্ণাঢ্য লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগীবৃন্দৰ গোৱালপৰীয়া লোকগীত নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাও খেলৰ গীত আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে সন্ধিয়া 7:30 বজাৰ পৰা আৱাসিক চৌহদৰ শিল্পীসকলে বাৰে ৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জে পি দাস, দিলীপ দাস, বৰ্ণালী দাস, ৰসানন্দ গগৈ, শংকৰ পাটোৱাৰী আৰু দিনাৰাম বড়োৱে গীতৰ শৰাই আগবঢ়াব। আৱাসিক চৌহদৰ শিল্পীসকলে কৃষ্টিৰ বৰঘৰ অসম শীৰ্ষক বিশেষ নৃত্যানুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটীৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠানসমূহৰ মুৰববী কাৰ্ডেলিন থাংকিউৱে সকলোকে এই অনুষ্ঠান উপভোগ কৰিবলৈ আহান জনাইছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব শিল্পী, লেখক, সমাজ সংগঠক হুমায়ুন চৌধুৰীয়ে। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।

0: এতিয়া যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত পৰহিলৈ ৰায়দান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছ অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত আছো মই জুৰি মদাহী। মোৰ সৈতে ডিউটি ৰুমত আছে মধুকৃষ্ণা বৰঠাকুৰ। নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, নিখিল শৰ্মা, বিবেক শৰ্মা আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক অপৰাজিতা গগৈৰ কণ্ঠত কেইটিমান আধুনিক গীত।

শ্ৰোতাসকলে অপৰাজিতা গগৈ আৰু পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে। এতিয়া শুনক অপৰাজিতা গগৈৰ কণ্ঠত আন এটি আধুনিক গীত।

অপৰাজিতা গগৈৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

পুনত এয়া আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। বিয়লি 5:45 বৰ্ণালী মালাকাৰে যুগুতোৱা হিন্দী ভাষা শিক্ষাৰ পাঠ, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি, এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই। অনুষ্ঠানটি আগ ধৰিব মানসজ্যোতি বৰা আৰু অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 চুতাপা চক্ৰৱৰ্তীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:00 নিয়োগ বাতৰি। 7:05 বৃন্দগান। 7:20 টুটুমণি দত্তৰ কণ্ঠৰ আধুনিক গীত। 7:35 পুৱালীৰ সৌৰ অনুষ্ঠানত ধীৰেণ চন্দ্ৰ তেৰণ আৰু সংগীসকলে গোৱা কাৰ্বি গীত।

জয়শ্রী দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:45, 8:02, দৃষ্টিপাত 8:30, অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান 9:00, চিত্ৰগীত 9:30, আলাপ অনুৰাগ আৰু 10:00, অখিল ভাৰতীয় সংগীতানুষ্ঠান। এতিয়া শুনক কাইলৈ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে।

কাইলৈ নিশা 9:30 জীৱন আলীৰ যুগলবন্দী, এইবাৰৰ দম্পতি মনোজ্যোৎস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। অনুষ্ঠানটি আঁত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বৰ্মাৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত জিনা টপনৰ স্বৰচিত কবিতা পাঠ আৰু ৰতন দাস পানীগাৰ স্বৰচিত চুটি গল্প পাঠ অনুষ্ঠানটি আগবঢ়াব নিপা গোৱালাই। পুৱা 9:30 চেমনীয়া চৰা অনুষ্ঠানত জানো আহা আৰু চেমনীয়াৰ গীত মাত শুনিবলৈ পাব। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত অনিমা চৌধুৰী, দিলীপ দাস, অনুৰাধা ভৰালী, বিভুৰঞ্জন চৌধুৰী, অৰ্চনা মহন্তৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 11:02 নাথহালা অনুষ্ঠানত বিকাশ ডেকা ৰচিত নাথ মঙহ, আগবঢ়াব মৰিগাঁৱৰ নাট্যম নাট্যগোষ্ঠীৰ শিল্পীবৃন্দই, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 আলি হাইদৰ ৰচিত ধাৰাবাহিক নাট জোন বেলি তৰা আৰু যাদুকৰী খুৰাৰ প্ৰথম খণ্ড শুনিবলৈ পাব, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। সন্ধিয়া 7:00 ঘনশ্যাম দাসৰ কথিকা অসমীয়া জনজীৱনত বাহ,

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 নিয়োগ বাতৰি, পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 7:30 নিদান অনুষ্ঠানত বৰ্ষাকালীন বা বাহকজনিত ৰোগৰ বিষয়ে ডক্টৰ উমেশ ফাংচুৰ সৈতে সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ, পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব, পুৱা 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান।

0: উমেশ ভাংচুৰ সৈতে সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গুৱাহাটী আৰম্ভ কৰা হৈছে হিন্দী ভাষা শিক্ষাৰ পাঠ।

0: পাঠ যুগুতাই আগবঢ়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ গৱেষিকা বৰ্ণালী মালাকাৰে। ইয়াত ভাগ লৈছে ভাস্বতী বৰা আৰু ঋতুৰাজ কলিতাই। আজি এয়া শুনক ত্ৰয়োবিংশ খণ্ড।
1: নমস্তে দিদি।
2: নমস্তে। আহা দুয়ো আহা। হা দোনো আৰামছে বেঠ যাওঁ। কোৱাচোন যোৱাটি পাঠত আমি কি কি কথা আলোচনা কৰিছিলোঁ?
1: কবি সূৰ্যকান্ত ত্ৰিপাঠী, নিৰালা আৰু ঘৰেলু সামগ্ৰী কে বাৰে মে দিদি।
2: হা পিছলে পাঠ মে হমনে কুছ ঘৰেলু সামগ্ৰীও কো লিয়া থা আৰু সাথি কবি নিৰালা জি কি ভিক্ষুক নামক কবিতা কি কুছ পংক্তিও কো ভি হে না?
1: জি হা দিদি।
2: আৰু আমি কেইটামান শব্দও পাইছিলোঁ, মনত আছেনে?
1: আছে বাইদেউ।
2: আচ্ছা তো ফির বলো তো ওই কনসে শব্দ থে?
3: দিন দিবস
1: মহিনা হিন্দি।
2: হ্যাঁ দিন দিবস মহিনা হিন্দি। হিন্দি মে দিনো দিবসো আর মহিনো কে নাম পুল্লিং আর ভাষাও তথা বোলিও কে নাম স্ত্রীলিঙ্গ হতে হ্যাঁ জেসে
3: গুজরাতি মারাঠি বাংলা অঙ্গ্রেজি
1: অসমিয়া তামিল সংস্কৃত উর্দু।
2: হ্যাঁ ये सारे শব্দ বিবিধ ভাষাও কে নাম হারো। এটা আমি বাক্য কেটামান লোসুন। হামারা পরিবার বহুত বড়া হ্যাঁ। আজ কি সভা কা সভাপতি কন হে? কিস রাজ্য কি প্রজা হ্যাঁ? বাক্য কো দোহরাও তো।
3: হামারা পরিবার বহুত বড়া হ্যাঁ।
2: হ্যাঁ হামারা পরিবার বহুত বড়া হ্যাঁ। আমার পরিয়ালটো বহুত ডাঙর।
1: আজ কি সভা কা সভাপতি কন হ্যাঁ?
2: হ্যাঁ আজ কি সভা কা সভাপতি কন হ্যাঁ? আজির সভাখনৰ সভাপতি কোন?
3: ইয়ে কিস রাজ্য কি প্রজা হে?
2: ইয়ে কিস রাজ্য কি প্রজা হে? এওঁলোক কোন রাজ্যৰ প্রজা? তোমালোকে এই বাক্য কেটাত ব্যবহাৰ হোৱা পরিবার সভা আৰু প্রজা শব্দ কেটার মন কৰিছানে?
1: জি দিদি। পরিবার সভা আর প্রজা প্রাণীয় কে সমূহ কো প্রকট কৰনে ৱালি কুছ সংজ্ঞা শব্দ হে।
2: বহুত আছে ঋতুৰাজ, তুমি কব পাৰিবানে এই শব্দ কেইটাৰ লিংগ কি?
3: পাৰিম বাইদেউ। পৰিবাৰ শব্দটো পুংলিংগ আৰু সভা প্ৰজা এই শব্দ দুটা স্ত্ৰীলিংগ।
2: বিলকুল সহি। প্ৰাণীয় কে সমুদায় কো প্ৰকট কৰনে ৱালি কুছ সংজ্ঞাই পুলিংগ হে তো কুছ স্ত্ৰীলিংগ হে। জেসে দল পুলিংগ হে তো টোলি স্ত্ৰীলিংগ।
1: মণ্ডল পুলিংগ হে তো মণ্ডলী স্ত্ৰীলিংগ।
2: হ্যাঁ पुलिंग शब्दों के अंत में स्त्रीवाची प्रत्ययों का प्रयोग करके उन्हें स्त्रीलिंग भी बनाया जा सकता है।
3: केने के बाइडो?
2: इतिया स्वा, मेरे मामा जी कानपुर गए हैं। मेरी मामी खाना बना रही है। राम राजा दशरथ के पुत्र थे। द्रौपदी राजा द्रुपद की पुत्र थी। बाइको केटा पुनर्कुआ सुन।
1: मेरे मामा जी कानपुर गए है। मेरी मामी खाना बना रही है।
2: आरु
3: রাম রাজা দশরথ কে পুত্র থে। দ্রৌপদী রাজা দ্রুপদ কি পুত্রী থি।
2: এটা চোৱা, এই বাক্য কেইটাত ব্যৱহাৰ হোৱা মামা আৰু পুত্ৰ শব্দ দুটা পুংলিংগ হয়নে নহয়?
1: হয় বাইদেউ।
2: মামা শব্দটোৰ শেষৰ আটো দীৰ্ঘয়ী কৰি দিয়াৰ লগে লগে মামী হৈ গ'ল আৰু মামী শব্দটো হৈছে স্ত্ৰীলিংগ। আৰু ইচি প্ৰকাৰ পুত্ৰ শব্দ কে অন্ত মে আনে ৱালে অ

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ 6 বজাৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ, ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ মাজত চুক্তি স্বাক্ষৰ, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত পৰহিলৈ ৰায়দান। চাৰিমেত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলক আজি প্ৰশিক্ষণ প্ৰদান কৰা হয়। গোৱালপাৰা জিলাত পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ বাবে জিলা আৰক্ষীয়ে আজি জিলা সংৰক্ষিত আৰক্ষী ছাউনীত নিৰাপত্তা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। এই সভাত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাভূঞাই জানিবলৈ দিয়ে।
2: সকলে জানে কি আমাৰ 4 মে গোটেই অসম কাৰণে এটা কাউণ্টিং আমাৰ আছে, আসেম্বলি ইলেকশ্যন কাৰণে। আমাৰ শিৱসাগৰ 3টা সমষ্টি, শিৱসাগৰ, ডিমৌ আৰু নাজিৰা কাৰণে আমাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত কাউণ্টিং অৰ্গেনাইজ হ'ব। এইটো কাউণ্টিং 8টা বজাত আমাৰ আৰম্ভণি হ'ব আৰু আমাৰ যেনেকুৱা ফাৰ্ষ্ট পোষ্টেল বেলট কাউণ্টিং হ'ব, তাৰ পাছত ইভিএম কাউণ্টিং। এইটো কৰে কৰে আমি ভাবি আছো কি ফৰ নাজিৰা এণ্ড ডিমৌ 17টা ৰাউণ্ড আছে আৰু ফৰ শিৱসাগৰ 20টা ৰাউণ্ড আছে আৰু আমাৰ পোষ্টেল বেলটো আছে। তাৰ কাৰণে আমি বেলেগকে এটা হল ডেজিগনেট কৰিছোঁ। তো আমি গোটেই যি প্ৰক্ৰিয়া আছে ইলেকশ্যন কমিশ্যন গাইডলাইন মতে শেষ কৰিবলৈ সাজু হৈছোঁ। মই সকলক শিৱসাগৰ ৰাইজ আৰু পলিটিকেল পাৰ্টি কেণ্ডিডেট আৰু অফিচিয়েল বিলাকে ৰিকুৱেষ্ট কৰিছোঁ কি আমাৰ আগবাঢ়ি আহক, আমাৰ সহায় কৰি এইটো কাউণ্টিং প্ৰক্ৰিয়া সোনকালে শেষ কৰিবলৈ আমাৰ সহায় কৰক।
1: এই মন্তব্য আছিল শিৱসাগৰ জিলাৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱৰ। শিলচৰ ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আজি গণনা কৰ্মীসকলৰ বাবে বিশদ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত আজি 2টা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰ আপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই কক্ষ কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 1077 নম্বৰত ফোন কৰি ভোটগণনা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব বা ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ইপিনে দৰঙৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আয়ুষী জৈনে 4 মেত হ'বলগীয়া ভোটগণনা সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰে। জিলাখনৰ 3টা বিধানসভা সমষ্টি চিপাঝাৰ, মঙলদৈ আৰু দলগাঁৱৰ বাবে মঙলদৈ মহাবিদ্যালয়ত হ'বলগীয়া ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পন্ন কৰা হ'ব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। ভোটগণনাৰ বাবে মুঠ 300 বিষয়া কৰ্মচাৰী নিয়োজিত কৰা বুলিও জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদমেলত অৱগত কৰে। বাক্সা জিলাৰ আয়ুক্ত কিমনে চংচানে আজি মানাহ বিধানসভা আৰু বাক্সা বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত কয় যে গণনাৰ প্ৰক্ৰিয়া 2টা পৃথক পৃথক কক্ষত সম্পন্ন হ'ব। প্ৰতিটো কক্ষত ইভিএম ভোটগণনাৰ বাবে 14খনকৈ টেবুল থাকিব বুলি তেওঁ উল্লেখ কৰে। বজালি জিলাত ভোটগণনাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলায়ুক্তই ভাৰতীয় ন্যায় সংহিতাত সংশ্লিষ্ট ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে বিশ্বনাথ জিলাতো পৰহিলৈ ভোটগণনা

0: খেলাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিশ্বনাথ আৰু বিহালীত 17টা ৰাউণ্ডত আৰু গহপুৰ সমষ্টিত 19টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই এইদৰে কয়।
1: আমাৰ বিশ্বনাথ জিলাত 3টা বিধানসভা সমষ্টি আছিলে, 70 বিশ্বনাথ, 71 বিহালী আৰু 72 গহপুৰ। বিশ্বনাথৰ আমাৰ ইভিএম কাউণ্টিং টোটেল আমাৰ 14খন টেবুল থাকিব আৰু বিহালী আৰু গহপুৰৰ কাউণ্টিং টেবুল আমাৰ 12খন থাকিব। বিশ্বনাথৰ আৰু বিহালীৰ টোটেল কাউণ্টিং ৰাউণ্ড ইভিএম হ'ব আমাৰ 17 ৰাউণ্ড আৰু গহপুৰৰ হ'ব 19 ৰাউণ্ড। আৰু প্ৰত্যেকখন ইভিএম কাউণ্টিং টেবুলৰ কাৰণে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ এজন আৰু এজন কাউণ্টিং এছিষ্টেণ্ট আৰু এজন মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। আৰু ইভিএম কাউণ্টিঙৰ আগতে ৰাতিপুৱা 8টা বজাত আমাৰ পোষ্টেল বেলট কাউণ্টিংটো আৰম্ভ হ'ব। পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে আমাৰ পোষ্টেল বেলট কাউণ্টিং হল এটা ছেপাৰেট থাকিব।
0: ভোটগণনাৰ বাবে দক্ষিণ শালমৰা মানকাছাৰ জিলা প্ৰশাসন সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে। শান্তিপূৰ্ণ আৰু সুৰক্ষিত পৰিৱেশত ভোটগণনা সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। পুৱা 8 বজাত প্ৰথমে ডাক বেলটৰ ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ বাবে 7খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। পুৱা 8:30 বজাত ইভিএমৰ ভোটসমূহ গণনা আৰম্ভ হ'ব। এই পৰ্যায়ত 14খন টেবুলত দায়িত্বপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলে একেলগে ভোটগণনা কৰিব। পোষ্টেল ভোট আৰু ইভিএমৰ ভোটগণনাৰ বাবে 2টা পৃথক গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক, ৰিটাৰ্ণিং বিষয়া আৰু জিলায়ুক্তই চিচিটিভি কেমেৰাৰ জৰিয়তে গণনা প্ৰক্ৰিয়াৰ কঠোৰভাৱে নিৰীক্ষণ কৰিব। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজী ফুটোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰা, লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰহিলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ জৰিয়তে কোনো বিশেষ পৰিকল্পনা নকৰাকৈ ৰেল ইঞ্জিন বা ডবাসমূহত সংস্থাপন কৰিব পৰাকৈ এটি প্ৰযুক্তি ব্যৱস্থা গঢ়ি তোলা হৈছে। এই ব্যৱস্থাত ইভেণ্ট ভিত্তিক কেমেৰা সংযোজিত হৈছে, যিয়ে সময় অনুসৰি ৰেলপথৰ অস্বাভাৱিকতা চিনাক্ত কৰাৰ লগতে বিশ্লেষণ কৰিব পাৰি ইয়াৰ জৰিয়তে সমগ্ৰ ৰেলৱে নেটৱৰ্কৰ ট্ৰেকৰ ত্ৰুটিৰ নিয়ন্ত্ৰণ মেপে সম্ভৱ হৈ উঠিব। এই পদক্ষেপে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে স্বদেশী প্ৰযুক্তি বিকাশতো উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত পৰহিলৈ ৰায়দান কৰিব। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে এতিয়া পৰহিলৈ ৰায় প্ৰদান কৰা হ'ব। সেইদিনাই আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। মাজুলী আৰক্ষীৰ এটা দলে আজি বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য 50 লাখ টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযানকালত 6জন লোকক আটক কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে পৰহিলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক এটা বৰ্ণাঢ্য লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়ানী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগ্ৰীবিন্দৰ গোৱালপৰীয়া লোকনৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাও খেলৰ গীত আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম।

0: ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৰবাৰ পঢ়ি দিছো। পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰস্তুতি পায় সম্পূৰ্ণ। ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত পৰহিলৈ ৰায়দান। আমাৰ এতিয়া বাতৰি ইমানেই। 6:45 বজাত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ কৃষি জগত অনুষ্ঠানটি মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি, এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। বিষয়টি হৈছে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউ। বাইদেউ CSS আত্মাৰ উপ প্ৰকল্প সঞ্চালক। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ।
3: নমস্কাৰ।
2: আমাৰ মাজত উপস্থিত আছে বিশ্বপ্ৰতিম হাজৰিকা, তেখেত এজন গৱেষক ছাত্ৰ, উদ্যান শস্য বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়। আপোনাক স্বাগতম জনাইছোঁ।
4: নমস্কাৰ।
2: আমি যিহেতু অসমৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিম, গতিকে পোনপ্ৰথমে আমি জানিব বিচাৰিছোঁ যে অসমৰ জলবায়ুৰ আচলতে এটা সাম্যক অৱধাৰণানো কি হয়। আমি পত্ৰিকা বাইদেউৰ ওচৰলৈ প্ৰথমতে আহিব বিচাৰিছোঁ। বাইদেউ, আপুনি জনাওকচোন।
3: হয়, ধন্যবাদ। প্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে আজি মোক এই অনুষ্ঠানটিলৈ আমন্ত্ৰিত কৰি আনিলে। অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এটা খুবেই স্পৰ্শকাতৰ বিষয়। অসমৰ জলবায়ু মূলতঃ উপ উষ্ণমণ্ডলীয় আৰু আৰ্দ্ৰতা বহুত বেছি আছে। আমাৰ অসমত আচলতে গোটেই বছৰজুৰি তাপমাত্ৰা 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত থাকে আৰু বিভিন্ন সময়ত আমি বৰষুণো ইয়াত দেখা পাওঁ। বছৰজুৰি আপোনাৰ বৰষুণ হয় 2000-3000 মিলিমিটাৰ। গতিকে এটা খুব সুন্দৰ পৰিৱেশ হয় ফুল খেতিৰ বাবে। যদি বাণিজ্যিকভাৱে ফুল খেতি কৰে, তাৰ কাৰণে আপোনাৰ উচ্চ তাপমাত্ৰাৰ লগতে বৰষুণৰ পৰিমাণ আৰু আৰ্দ্ৰতা ভৰা পৰিৱেশে এক নতুন মাত্ৰা প্ৰদান কৰে। আৰু অসমৰ জলবায়ু আচলতে আমাৰ মাটি অনুযায়ী 6 ভাগত আচলতে ভাগ কৰা যায়। 6টা আমাৰ ভাগ আছে। প্ৰথমটো হ'ল উত্তৰ পাৰৰ সমভূমি অঞ্চল, আৰু দ্বিতীয়তে আছে আপোনাৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তৃতীয়তে আছে আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, চতুৰ্থতে আপোনাৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, পঞ্চমতে বৰাক উপত্যকা অঞ্চল আৰু আমাৰ পাহাৰীয়া অঞ্চল। গতিকে এই অঞ্চলসমূহত বিভিন্ন সময়ত ফুল খেতি কৰিব পৰা যায়।
2: খুব সুন্দৰকৈ আপুনি আচলতে অসমৰ জলবায়ুৰ বিষয়ে অৱতাৰণা কৰিলে। এতিয়া মই বিশ্বপ্ৰতিম হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ দৃষ্টিত অসমৰ জলবায়ু ফুল খেতিৰ বাবে উপযোগী হয়, কিন্তু অসমৰ কৃষকসকল কেনেধৰণে আগবাঢ়িব, আপুনি তাৰ বিষয়ে অলপমান কওকচোন।
4: হয়, পোনপ্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাব বিচাৰিছোঁ। মই আজি খুবেই সুখী যে মোৰ বিষয়টোক লৈ মই আজি আমি এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ একগোট হৈছোঁ। আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে আমাৰ কৃষক বন্ধুসকলে লাভান্বিত হ'ব। ফুলৰ খেতি কৰাটো বৰ্তমান সময়ত বহুত লাভদায়ক, বিশেষকৈ যিও অলপ পৰিশ্ৰমী আৰু খেতি বাতিত ৰুচি ৰখা তেওঁলোকৰ কাৰণে এয়া এটি সোণৰূপৰ খোজ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি আমি চাবলৈ যাওঁ, প্ৰতিদিনে ফুল খেতিৰ আপোনাৰ চাহিদাটো বাঢ়ি গৈ আছে। আজিৰ দিনত যদি আমি চাওঁ, আন্তঃৰাষ্ট্ৰীয় বজাৰখন প্ৰায় 50-60 বিলিয়ন ডলাৰৰ ফুলৰ খেতি হয়। বিশেষকৈ ভেলেণ্টাইনছ ডে, খ্ৰীষ্টমাছ ডে বা অন্য উৎসৱবিলাকত বিদেশত ফুল খুব ভাল দামত পোৱা যায়। ভাৰতেও আজিকালি আমি UAE, জাপান বা ইউৰোপলৈ কৃষি সামগ্ৰী এক্সপৰ্ট কৰিব ধৰিছোঁ। যেনেকৈ আমি কাজি নেমু এক্সপৰ্ট কৰোঁ, সেই হিচাপে আমি আমাৰ খেতিয়কে যদি অৰ্কিডসমূহ এক্সপৰ্ট কৰিব বিচাৰোঁ, সেইটো কৰিলে আমাৰ খেতিয়কসকল খুবেই লাভান্বিত হ'ব। অসমৰ কথা যদি মই ক'বলৈ যাওঁ, আমি দেখোঁ যে বিয়া বাৰু, পূজা পাঠ বা

0: সামাজিক অনুষ্ঠানবোৰত আমাৰ নানান ধৰণৰ ফুল বহুত প্ৰয়োজন হয়। ফুলৰ খেতিত কম মাটিতে বেছি উৎপাদন কৰি বেছি লাভ পোৱা যাব পাৰে। সেই আমি যদি পৰম্পৰাগত খেতিৰ লগতে ফুলৰ খেতিও কৰোঁ, তেনেকৈ আমাৰ খেতিয়কসকলৰ অৰ্থনৈতিকভাৱে আৰু উন্নত হ'ব।
1: হয়, খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি দাঙি ধৰিছে। এতিয়া আমি জানিব বিচাৰিছোঁ যে অসমত আপুনি বিভিন্ন ধৰণৰ ফুলৰ খেতিৰ বাবে অসমৰ মাটিসমূহ সুচল বা অসমৰ জলবায়ু সুচল বুলি ক'লে, এতিয়া অসমত কেনেকুৱা ধৰণৰ ফুলৰ খেতিনো আচলতে কৰিব পৰা যায়, কোন কেইবিধ ফুল আমাৰ ইয়াত বেছি ভালকৈ ইয়াত উৎপাদন হ'ব পাৰে তাৰ বিষয়ে জনাওকচোন।
0: হয়, এই প্ৰশ্নটো মোক বাৰু আগতেও বহুসকলে কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযুক্ত ফুল খেতিৰ বাবে, যিহেতু আমাৰ অসমখন খুবেই জৈৱ বৈচিত্ৰ্যপূৰ্ণ।
1: হয়,
0: ইয়াত নানান ধৰণৰ গছ গছনি ফুল আদি সহজতে ডাঙৰ হয়। আমি অসমখন জলবায়ু আৰু মাটিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, নাৰ্জী ফুল, তাৰপিছত ৰজনীগন্ধা, জাৰবেৰা, ইন্দ্ৰমালতী, বগেনবেলিয়া, অৰ্কিড আদি বহু ফুল বাণিজ্যিকভাৱে বা ব্যক্তিগতভাৱে ৰুব পাৰোঁ। আৰু অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ শীতকালখিনি যেতিয়া নিয়ৰ আৰু ঠাণ্ডা খুব ভাল পৰিমাণত পৰে, ৰ'দটো কম হয় আৰু দিনবোৰ ছুটি হয়, সেই সময়খিনি ফুলপুলিবোৰৰ বাবে খুবেই লাভদায়ক। সেই সময়খিনিত ফুলপুলিবোৰে বাঢ়িবলৈ বহু সুবিধা পায়, যিহেতু সেই সময়খিনিত হিউমিডিটি অথবা আৰ্দ্ৰতাটো কম হয়, বেমাৰ আদিও কমকৈ লাগে।
1: হয়,
0: অসমত বৰ্তমান প্ৰায় 5000 হেক্টেৰত ফুলৰ খেতি কৰা হয়। আমি বছৰি প্ৰায় 8-10 কোটি টকাৰ ফুল বাহিৰৰ পৰা, বিশেষকৈ কলিকতাৰ পৰা আনিবলগীয়া হয়। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচন ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰত সমূহ ফুল পঠিয়াব পাৰোঁ। চমুকে ক'বলৈ গ'লে, হয়, আমাৰ অসমখনৰ জলবায়ু, মাটি আৰু পৰিবহণ খুবেই উপযোগী ফুল খেতি কৰাৰ বাবে।
1: হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমত অৰ্কিড খেতি কৰিবৰ কাৰণে, অৰ্কিড যিখিনি ফুল আছে সেইখিনি কৰিবৰ কাৰণে যথেষ্ট সুচল। তাতে আমাৰ ৰাজ্যিক ফুলো, আমি কপৌফুল যাক আমি ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কওঁ, সেয়াও এক প্ৰকাৰৰ অৰ্কিড। গতিকে অৰ্কিডৰ ক্ষেত্ৰখনত অসমৰ কৃষকসকলে আগবাঢ়ি যাবৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা কেনেকুৱা ধৰণৰ অৰ্কিডসমূহ আমাৰ ইয়াত হয় তাৰ বিষয়ে জনাওকচোন।
0: হয়, নিশ্চয়। অসমখনৰ জৈৱ বৈচিত্ৰ্য অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে খুবেই উপযোগী। প্ৰাকৃতিকভাৱে অসম হ'ল অৰ্কিডৰ এখন পাবলগীয়া জেগা। ভাৰতবৰ্ষত পোৱা 1300 ধৰণৰ অৰ্কিডৰ ভিতৰত কেৱল অসমতে প্ৰায় 190ৰো অধিক ধৰণৰ অৰ্কিড পোৱা যায়।
1: হয়,
0: ইয়াৰ অৰ্থ হ'ল ইয়াৰ জলবায়ুত অৰ্কিড নিজস্বভাৱে প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হ'ব পাৰে। অৰ্কিডক যিহেতু হিউমিডিটি অথবা আৰ্দ্ৰতা আৰু তাপমানটো বেছিকৈ লাগে, সেইটো আমাৰ অসম আৰু উত্তৰ পূৰ্ব বাকী কেইখন ৰাজ্যতো ভালকেই আছে। বিশেষকৈ আমি আপুনি যেনেকৈ ক'লে কপৌ ফুল অথবা ৰিংকো ষ্টাইলিছ ৰেটিউচা, সেই অৰ্কিডপাহ আমি ইয়াত কৰিব পাৰোঁ। লগতে আমি ডেণ্ড্ৰোবিয়াম আৰু ভেণ্ডা দৰে অৰ্কিডবিলাক ইয়াত বহুত সোনকালে ডাঙৰ কৰিব পাৰোঁ। বিদেশৰ দৰে ইয়াত বহুত দামী ষ্ট্ৰাকচাৰ নালাগে আমাক, যিহেতু আমাৰ ইয়াত গোটেই পৰিৱেশখিনি প্ৰাকৃতিকভাৱে উপলব্ধ হয়। সেই অসমৰ এই প্ৰাকৃতিক সম্পদক আমি যদি বাণিজ্যিক ৰূপ এটা দিওঁ, তেতিয়াহ'লে খেতিয়কে বহুত লাভ পাব। এতিয়া যিহেতু আমি গম পাইছোঁ কি আমি অসমত অৰ্কিড কৰিব পাৰোঁ, এতিয়া কৰিব পৰাৰ পিছত আমি কোনটো অৰ্কিড কৰিব লাগে সেইটোলৈ আমি আগবাঢ়িব লাগিব। আমি অসমত যদি প্ৰথমে চাবলৈ যাওঁ বাণিজ্যিকভাৱে কৰিবলৈ, ডেণ্ড্ৰোবিয়ামটো কৰিবলৈ ভাল, যিহেতু তাৰ চাহিদাটো বেছি অথবা ডিমাণ্ডটো বেছি আৰু সহজতেও কৰিব পাৰি। কিন্তু যদি ঠাণ্ডা অঞ্চল হয় তাত আমি চিম্বিডিয়াম বুলি এটা অৰ্কিড আছে, সেইটো আমি কৰিব পাৰোঁ। যিহেতু এতিয়া আমি গম পালোঁ কোনটো অৰ্কিড আমি কৰিব পাৰোঁ, আমি সেইটো ক'ত কৰিম আৰু কি হিচাপে কৰিম, ক'ত কৰিম মানে আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিডজাতীয় ফুলটোক বেছি ৰ'দ নালাগে। তো সেইকাৰণে আমি শ্বেড নেট বা এটা ঠাই য'ত ছাঁ পৰি থাকে, 50-75% আমি ছাঁ পোৱা জেগাত অৰ্কিড পাত হ'ব লাগিব। এতিয়া আমি অৰ্কিডটো ৰুম কিহত? আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিড মাটিত আমি কৰিব দৰকাৰ নাই। সেই ৰোপণ প্ৰণালীটো কৰিবলৈ আমি চাৰকোল অথবা কয়লা, তাৰপিছত ইটাৰ টুকুৰা অথবা ভঙা ইটা আৰু কোকোনাট হাস্ক বা নাৰিকলৰ বাকলি দি আমি এটা পটিং মিডিয়া বনাম, তাত আমি অৰ্কিডসমূহ ৰুম। আৰু অৰ্কিডত আমি পানীটো খুব মিহিকৈ দিব লাগিব। পানীটো দিওঁতে আমি স্প্ৰেয়াৰ যোনবিলাক থাকে সেই হেণ্ড স্প্ৰেয়াৰেদি আমি স্প্ৰে' কৰিব লাগিব। আৰু সেই পানীটোতে আমি সাৰ যদি দিব বিচাৰোঁ, আৰু 19K নাইট্ৰজেন ফছফৰাছ পটাছিয়াম, আমি NPK বুলি কওঁ, সেইটো থাকে, সেইটো আমি সপ্তাহটোত এবাৰ স্প্ৰে' কৰিলে যথেষ্ট।
1: কৃষকে ইউৰিয়া SSP MOP হিচাপে
0: তেওঁলোকে মিক্স কৰি ল'ব পাৰিব।
1: ঠিক আছে, আপুনি খুব সুন্দৰকৈ আচলতে অৰ্কিডৰ বিষয়ে কেনেধৰণে আমি কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে আমাৰ কৃষকসকলৰ উদ্দেশ্যে গোটেই কথাখিনি আগবঢ়ালে। এতিয়া মই পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অসমত বাণিজ্যিক ৰূপত ফুল খেতি কৰিবৰ বাবে অসমৰ এজন কৃষকে কেনেধৰণে আগবাঢ়িব? আমি ইতিমধ্যে

0: সম্ভাৱনীয়তাৰখিনি কথা গম পালোঁ, আমি ইতিমধ্যে অসমত হ'ব পৰা বিভিন্ন ধৰণৰ ফুলৰ খেতিসমূহৰ বিষয়ে গম পালোঁ। এতিয়া বাণিজ্যিক দিশত আগবাঢ়িবৰ কাৰণে কৃষকজনে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব?
1: হয়, বাণিজ্যিক দিশত আচলতে যদি কৰে, বাণিজ্যিকভাৱে যদি কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতেই তেওঁৰ এটা সুন্দৰ পৰিকল্পনা কৰি ল'ব লাগিব, কিয়নো এক সুন্দৰ পৰিকল্পনাই আপোনাক সুন্দৰ ফলাফল দিব। গতিকে আমাৰ কৃষক বন্ধুসকলে যদি প্ৰণালীবদ্ধভাৱে ফুল খেতি কৰে, তেতিয়াহ'লে তেওঁলোক নিশ্চয় লাভান্বিত হ'ব। আৰু প্ৰথমতে মই কওঁ যে ফুল বাছনিৰ কথা, সুন্দৰ ফুলৰ কৰিবলৈ গ'লে আপুনি বজাৰৰ চাহিদা অনুসৰি আচলতে ফুলৰ বাছনি কৰা প্ৰয়োজন। যিহেতু আমাৰ বজাৰখন এনেকুৱা হয় যে কেতিয়াবা আপোনাৰ উৎসৱ পাৰ্বণ বা বিভিন্ন অনুষ্ঠান, এই অনুযায়ী আমাৰ বজাৰত চাহিদাবিলাক বেলেগ বেলেগ। গতিকে আমাৰ কৃষক বন্ধুসকলে এই কথা লক্ষ্য ৰখা উচিত যে বজাৰত কোনবিধ ফুলৰ এতিয়া চাহিদাটো বেছি। যিহেতু আমাৰ বজাৰত বহুতেই চাহিদা বেছি, আমাৰ বছৰি প্ৰায় 135 কোটি টকাৰ ফুল বিক্ৰী হয়। ইয়াৰে কিন্তু উৎপাদন আমাৰ অসমত খুব কমেই হয়। আমি মাথো 15 কোটিমান টকাৰহে আমি আচলতে উৎপাদন কৰিব পাৰোঁ, বাকী 120 কোটিমান টকাৰ মূল্যৰ ফুল আমি বাহিৰৰ দেশৰ পৰা, মানে বাহিৰৰ ৰাজ্যৰ পৰা আচলতে ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ চাহিদা অনুসৰি তেওঁলোকে ফুলৰ খেতি কৰাৰ প্ৰয়োজন। দ্বিতীয়তে উন্নত জাত আৰু গুণগত পুলিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো এক উন্নত জাত আৰু গুণগত পুলিয়ে আপোনাৰ উৎপাদন ভাল দিব, তাত সময় কম লাগিব, আপোনাৰ তাতে খৰচ কম লাগিব, এই সকলোখিনি চাই পেলাই তাত আপোনাৰ লাভটো বেছি হ'ব। তৃতীয়তে আমি যদি কওঁ যে মাটি পৰীক্ষা কৰাই লোৱাটো খুবেই প্ৰয়োজন, কাৰণ ইতিমধ্যে কৈছে যে মাটি প্ৰয়োজন অনুসৰি আপোনাৰ সাৰ দিয়াৰ প্ৰয়োজন। গতিকে মাটি পৰীক্ষা কৰাই ল'লে আমি গম পাওঁ যে তাত কিমান সাৰৰ প্ৰয়োজন হ'ব, আৰু সেই প্ৰয়োজন অনুসৰিহে আচলতে সাৰ দিয়াটো প্ৰয়োজন, নহ'লে বা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ
0: সম্ভাৱনাটো
1: থাকে। গতিকে চতুৰ্থতে আমি চাব লাগিব যে পানীৰ ব্যৱস্থা। ইতিমধ্যে কৈছে যে পানীৰ ব্যৱস্থা কৰিব লাগে, ড্ৰিপ ইৰিগেশ্যন বা অন্যান্য যিখিনি সুবিধা আছে সেই সুবিধা অনুযায়ী যদি পানীৰ মানে ব্যৱস্থাটো থাকে, তেতিয়াহ'লে ফুলখিনি সময়মতে গঠন ল'বলৈ সুবিধা পায়। ইয়াৰ পিছতে আৰু প্ৰয়োজন হয় আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, যদিও আমাৰ বহুত বেছি প্ৰয়োজন নাই, তথাপিও মই ভাবোঁ যে বাণিজ্যিক ক্ষেত্ৰত যেতিয়া মই কৰোঁ তেতিয়াহ'লে আমি পলি হাউচ, শ্বেডনেট হাউচ আৰু গ্ৰীণ হাউচ এইখিনিৰ যদি আমি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে শীততাপ নিয়ন্ত্ৰণ কৰাত সুবিধা হয়। শেষত আৰু এটা কথা কওঁ যে যেতিয়া কৃষকসকলে ফুল খেতি কৰিব, তেওঁলোকে যিহেতু বজাৰ চাহিদা অনুসৰি কৰিব, তেওঁলোকে বজাৰখনৰ লগত সংযোগ ব্যৱস্থাপনা কৰা খুব প্ৰয়োজন। এক সুন্দৰ সংযোগ বা তেওঁলোকৰ সেই সুবিধাটো লোৱাৰ এইকাৰণে প্ৰয়োজন, কাৰণ যাতে ফুলখিনি উৎপাদন হোৱাৰ পিছত যাতে তেওঁলোক ৰৈ থাকিব নালাগে, সোনকালে তেওঁলোকে বজাৰখনত মানে উলিয়াই দিব পাৰে।
0: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। এতিয়া মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আমাৰ বহুসকল কৃষক ফুল খেতি কৰিবৰ বাবে আগ্ৰহী, কিন্তু তেওঁলোকে তাৰ বাবে সঠিক প্ৰশিক্ষণ হয়তো বিভিন্ন সময়ত পাব নোৱাৰে বা পাবলৈ উপলব্ধ নহয় বা তেওঁলোকে নাজানে আচলতে। গতিকে এই ক্ষেত্ৰত অসমত আমি জানো যে অসম কৃষি বিশ্ববিদ্যালয় আছে, অসমত আমাৰ কৃষি সঞ্চালকালয় আছে, কৃষি বিভাগ আছে, অসমত কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ আছে। এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ফুলৰ খেতিৰ লগত জড়িত প্ৰশিক্ষণসমূহ আমাৰ কৃষক ৰাইজে কেনেধৰণে গ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে অলপ জনাওকচোন।
1: আমাৰ অসমৰ যিখন আমাৰ বিশ্ববিদ্যালয়, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন সময়ত প্ৰশিক্ষণ বা এনেকৈ প্ৰদান কৰি আহিছে কৃষক ৰাইজৰ মাজত, লগতে আমাৰ কৃষি সঞ্চালকালয় আৰু উদ্যান শস্য সঞ্চালকালয়েও বহু সময়ত প্ৰশিক্ষণ দি আহিছে কৃষকসকলৰ মাজত। লগতে আমাৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ, প্ৰতিখন জিলাই জিলাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন সময়ত কৃষক ৰাইজৰ মাজত প্ৰশিক্ষণ দি আহিছে। ইয়াৰ লগতে আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান আছে যিসকলে প্ৰশিক্ষণ দিয়ে, যেনে আমাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আমাৰ ৰাজ্যিক কৃষি বিভাগৰ অন্তৰ্গত হয়, লগতে এক্সটেনশ্যন এডুকেশ্যন ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজন, তেওঁলোকেও বিভিন্ন সময়ত প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকে স্কিল প্ৰশিক্ষণ ট্ৰেইনিং দিয়ে, যিটো আমি দক্ষতা প্ৰশিক্ষণ বুলি কওঁ। গতিকে ফুল খেতিৰ ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে এওঁলোকৰ লগত যোগাযোগ কৰিলেও বিভিন্ন সময়ত প্ৰশিক্ষণ পাব,

0: আৰু স্কিল ট্ৰেইনিং ল'ব পাৰিব। স্কিল ট্ৰেইনিংসমূহ তেওঁলোকে বিভিন্ন সময়ত দি আহে, তাৰ বাবে ভাবোঁ সঠিক সময়ত যোগাযোগ কৰিলে তেওঁলোকে এইখিনি ল'ব পাৰিব।
1: নিশ্চয়কৈ তাৰ পৰা আমাৰ কৃষক বন্ধুসকল লাভান্বিত হ'ব। এতিয়া আমি সচৰাচৰ এটা বিষয় আমি শুনিবলৈ পাওঁ যে জৈৱিক কৃষি, ফুল খেতিৰ দিশত আমি জৈৱিক কৃষিৰ কথাটোনো কেনেধৰণে আনিব পাৰোঁ, বা আমাৰ কৃষকসকলে যদি জৈৱিকভাৱে ফুলৰ খেতি কৰে তেওঁলোক কেনেধৰণে লাভান্বিত হ'ব, তাৰ বিষয়ে আপুনি জনাওকচোন।
2: হয়, আমি যদি জৈৱিক ফুল খেতি কৰিব বিচাৰোঁ আমি প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগিব। প্ৰথমটো হ'ল আমি যেতিয়া মাটিখিনি আমি ফুল খেতিৰ বাবে প্ৰিপেয়াৰ কৰিম, সেই মাটিখিনিত আমি সাৰ দিয়াত জেগাত আমি তাত দিলোঁ গোবৰ, কেঁচু সাৰ অথবা ভাৰ্মি কম্প'ষ্ট, সেইখিনি দিলোঁ। সেইখিনি দিয়াৰ পিছত আমি যেতিয়া আমি ফুলখিনি আনিলোঁ, অনাৰ পিছত আমি ফুল আনো অথবা গুটিখিনি আনো, সেইখিনি আমি পুলিবোৰ ৰোপণ কৰাৰ আগত ভালকৈ শোধন কৰিব লাগিব। আৰু সেই শোধনৰ জেগাত আমি বীজামৃত দিলোঁ বা অন্য জৈৱিক পদ্ধতিৰে গুটিবোৰ শোধন কৰিলোঁ। পুলিবোৰ শক্তিশালী হয় আৰু বেমাৰো কমকৈ থাকে। তাৰপিছত যেতিয়া আমি জৈৱিক পুষ্টি কৰিম বা গছ বৃদ্ধি কৰিবলৈ আমি জীৱামৃত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বনাব বহুত আছে, গোবৰ, গৌমূত্ৰ, সেইখিনি আমি মিক্স কৰি আমি জীৱামৃত বনাওঁ। লগতে আমি গছত যাতে বেমাৰ নালাগে সেইকাৰণে আমি পঞ্চগব্যয় বুলি এটা বস্তু আছে, সেইটো আমি বনাব পাৰোঁ। তাত আমাৰ গৰু গোবৰ, তাৰপিছত পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি গোবৰ অথবা গৌমূত্ৰ, দৈ, তাৰপিছত আমাৰ নাৰিকলৰ পানী, তেনেকৈ আমি মিক্স কৰি সেই বস্তুটো বনোৱা হয়। সেইটো যেতিয়া আমি 15-20 দিন ৰাখি গছত স্প্ৰে' কৰোঁ তাত কীট পতংগবিলাক কমকৈ আহে। লগতে আমি যেতিয়া তাত দেখিছোঁ পোক আহিছে, সেই পোকটো আমি কণ্ট্ৰল কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ আমি জৈৱিক খেতিত বিষাক্ত কীটনাশক ব্যৱহাৰ নকৰি আমি নিম অইল স্প্ৰে' কৰিব পাৰোঁ। সেইটো দি আমাৰ পোকবিলাক কমকৈ আহে। অথবা এফিডজাতীয় পোক যদি আমি আঁতৰাব বিচাৰোঁ, তাতো আমি নহৰু পানীটো নহৰু আমি গুড়ি কৰি নহৰু পানীটো স্প্ৰে' কৰিলেও বহুত সময় পোক নাহে। আৰু আমি যিহেতু আমি দেখোঁ আমাৰ সবতকৈ ডাঙৰ অসুবিধাটো হ'ল খেতিয়কসকলৰ কাৰণে ঘাঁহ বনবিলাক যোনবিলাক আহে, সেইটো আমি আঁতৰাবলৈ আমি কিবা হাৰ্বিচাইড মাৰাতছে আমি তাত কৰিব পাৰোঁ অৰ্গেনিক মালচিং, অথবা আমি যোৱা বছৰৰ যোনখিনি ফুলৰ খেতি আছে সেই ফুলৰ খেতিখিনি কাটাৰ পিছত আমি সেইখিনিকে মাটিৰ ওপৰত মালচিং হিচাপে আমি কভাৰ কৰি দিব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ মাটিটো সাৰখিনিও থাকিব, লগতে মাটিটো আমি শুকায়ো নাযায় ফটককৈ, আৰু ঘাঁহ বনবিলাকো বাঢ়িবলৈ কম সুবিধা পায়। আৰু লগতে মই এটা কথা ক'ব বিচাৰিম, আমি যদি জৈৱিকভাৱে খেতি কৰোঁ সেইটোৱে আমাৰ কৃষকসকলক ভাল লাভ দিব পাৰে। জৈৱিকভাৱে কৰাভাৱেই নহয়, আৰু এটি মাৰ্কেটিং ষ্ট্ৰেটেজি হিচাপেও এটি ভাল লাভ হ'ব। যিহেতু এটা প্ৰডাক্ট যেতিয়া আমি বজাৰত উলিয়াওঁ, সেই প্ৰডাক্টটোৰ লগত যদি কিবা কাহিনী এটা জড়িত হৈ থাকে, সেই প্ৰডাক্টটোৰ ভেলুটো নিজে নিজে বাঢ়িবলৈ ধৰে। সেই অৰ্কিড হটস্পটটো আমি তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, এখন গাঁৱত যদি অৰ্কিডৰ খেতি কৰি আছে অৰ্গেনিকেলি বা জৈৱিকভাৱে, সেই গাঁওখন এগ্ৰো টুৰিজিম ছাইট হিচাপেও আগবাঢ়ি উঠিব পাৰে। আৰু যেতিয়া আমি অৰ্গেনিকেলি বা জৈৱিকভাৱে ফুল খেতি কৰি আছোঁ, আমি অৰ্কিডলৈ যদি আগবাঢ়োঁ, তেতিয়া কি হ'ব, আমি ধৰি লওক আমাৰ যেতিয়া বিদেশী টুৰিষ্টসকলো ইয়াত আহে, আমি তেওঁলোকক ফুলাম গামোচা এখন আদৰোঁ, তাৰ লগতে যদি আমি গোলাপ বা জাৰবেৰা দিয়াৰ জেগাত আমি অৰ্কিড এপাহ দিওঁ, তেওঁলোকে যেতিয়া অৰ্কিড মিউজিয়াম যাব সেই অৰ্কিডপাহ তেওঁলোকে পাব, সেই আমাৰ ৰাজ্যখনৰ এটি ভাল নাম আগবাঢ়ি তুলিব।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি ক'লে। এতিয়া আমি সচৰাচৰ শুনিবলৈ পাওঁ যে ফুল খেতিৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা হৈছে আমাৰ ফুলসমূহ প্ৰধানতঃ পেৰিচেবল, অৰ্থাৎ সহজতে গেলি নষ্ট হৈ যোৱা প্ৰকৃতিৰ এক প্ৰকাৰৰ দ্ৰব্য। গতিকে এই ফুল খেতিৰ আমি ভেলু এডিশ্যন অৰ্থাৎ মূল্য সংযোজন কৰিব পাৰোঁ নেকি, আমি অধিক দিনৰ কাৰণে ফুল আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ নেকি, আৰু তাৰ মূল্যটো নষ্ট হৈ নোযোৱাকৈ আমি কেনেধৰণে তাৰ পৰা অধিক লাভান্বিত হ'ব পাৰোঁ, সেই ক্ষেত্ৰত আপুনি আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে কিবা জনাব নেকি?
2: হয়, এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি। আমাৰ ফুল খেতিত সবতকৈ ডাঙৰ অসুবিধাটোৱে হৈছে ফুলসমূহ বহুত জলদি বেয়া হৈ যায়। সেইটোৰপৰা বাচিবলৈ হ'লে আমি প্ৰথমতে প্ৰতিপাহ ফুলৰে এটা এটা ষ্টেজ থাকে য'ত আমি ফুলপাহ ছিঙিব পাৰোঁ। আৰু আমি এইটো চাব লাগিব আমাৰ মাৰ্কেট আমি কোনখন চাই আছোঁ, আমাৰ বোলে দূৰৰ মাৰ্কেট হৈছে, সেই হিচাপে আমি ফুলপাহ বহুত আগতেই ছিঙিব লাগিব, ডাঙৰ হোৱা বা বেছিকৈ ফুলাৰ আগতেই ছিঙিব লাগিব। আৰু যদি আমাৰ ওচৰৰ মাৰ্কেট এখন হৈছে, সেইকাৰণে আমি ফুলপাহ ভালকৈ ফুলোতে ছিঙিব লাগিব, যাতে সেই ফুলপাহ যেতিয়া আমাৰ

0: ওচৰৰ মাৰ্কেট পায় সেই ফুলপাহ ফুলি থাকোঁতেই পায়। কিন্তু যদি আমি দূৰৰ মাৰ্কেটখন চাইছোঁ, দূৰৰ বজাৰখন চাইছোঁ, সেই ফুলপাহ ফুলাৰ আগতেই ছিঙিব লাগিব, যাতে সেই আমি যেতিয়া পৰিবহণত গৈ থাকিব ফুলপাহ তাতে ফুলিব আৰু মাৰ্কেটত গৈ পাওঁতে ভাল ফুল এপাহ পাব। আৰু ইয়াৰ পিছত যদিও আমাৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে বজাৰখন ভাল নহ'ল বা কৃষকসকলৰ ফুল বিকিবলৈ অসুবিধা হ'ল কিবা কাৰণত, সেই ফুলকেইপাহ তেওঁলোকে নষ্ট হৈছে বুলি ভাবিব নালাগে। আমি উদাহৰণস্বৰূপে গোলাপ পাহেকে লৈছোঁ। গোলাপ খেতি যোনবিলাক ইউপি ফালে কৰে, উত্তৰ প্ৰদেশ ফালে কৰে, সেই গোলাপসমূহ যেতিয়া বিক্ৰী নহয় তাৰ পাহিখিনি তেওঁলোকে উলিয়াই লৈ আমি যে মিঠা পানৰ লগত খাওঁ, গুলকান বুলি এটা বস্তু আছে ৰঙাকৈ যোনটো মিঠা বস্তু, সেই গুলকানটো বনায় তাত চেনি মাত্ৰাটো দি আৰু ফুলৰ পাহি দি গুলকানটো বনায়। লগতে আমি গোলাপ জেল বনাব পাৰোঁ অথবা আমি গোলাপৰ তেল বনাব পাৰোঁ। সেই তেলটোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুবেই ভাল দাম, তেনেকৈ আগবাঢ়িব পাৰি। লগতে আমি গোলাপ ফুলৰ পাহিখিনি শুকুৱাই আমি তাৰে চাহ বনাব পাৰোঁ বা মাউথ ফ্ৰেছনাৰ দিব পাৰোঁ।
1: হয়, খুব সুন্দৰকৈ আপুনি ক'লে।
2: হয়, লগতে আমি ফুলৰ বুকে বনায়ো আমি বজাৰত দিব পাৰোঁ। আৰু ভাল পেকেজিং ব্ৰেণ্ডিং যেতিয়া কৰা যায়, কিয়নো আজিকালি ফুলৰ বুকেৰ বহুত চাহিদা বেছি, বিভিন্ন অনুষ্ঠানত আমাৰ বুকে দি আমি সম্ভাষণ জনোৱা যায়।
1: হয়, এতিয়া অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি সচৰাচৰ আমাৰ কেনেকুৱা বজাৰসমূহত উলিয়াই দিব পাৰে? অসমৰ ক্ষেত্ৰত বজাৰ আমাৰ কেনেকুৱা ধৰণৰ আছে? ধৰি লওক গুৱাহাটীৰ আশে পাশে থকা কৃষকসকলে গুৱাহাটীত কেনেকুৱা ধৰণৰ বজাৰ পাব, বা অসমৰ বিভিন্ন আমাৰ যিসমূহ এগ্ৰ'ক্লাইমেটিক জ'ন আছে, তো তাৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে পাব পৰা বজাৰৰ বিষয়ে অলপমান কওকচোন।
2: হয়, অসমৰ বজাৰখন আচলতে বহুত সোনকালে এতিয়া দ্ৰুতগতিত আগবাঢ়িছে ফুলৰ ক্ষেত্ৰত। আমাৰ মূলতঃ গুৱাহাটী আৰু ডিব্ৰুগড়ত ফুলৰ চাহিদা খুবেই বেছি। গুৱাহাটীত শুক্লেশ্বৰ ঘাটত আমাৰ কৃষকসকলে তাতে মানে সৰহকৈ তাতে বিক্ৰীৰ কাৰণে আহিব পাৰে, বিক্ৰী কৰিব পাৰে। লগতে আমাৰ উলুবাৰীটো বজাৰখন আছে, উলুবাৰী বজাৰখনতো তেওঁলোকে দিব পাৰে। পাণবজাৰৰ বজাৰখন গুৱাহাটীৰ সকলোৱে জানে, তাতে অলপ সৰহকৈ যিসকলে কৰে পাণবজাৰ বজাৰখনকো লক্ষ্য ৰাখি পেলাই তেওঁলোকে ফুল খেতি কৰিব পাৰে। আৰু ডিব্ৰুগড়তো আছে, আমাৰ ডিব্ৰুগড়ৰ ফুলৰ বজাৰখনৰো যথেষ্ট মানে চাহিদা আছে। লগতে ৰপ্তানি আমাৰ যিখিনি কৰিবলৈ চেষ্টা কৰিব পাৰে, যিহেতু আমাৰ বৰ্তমান মই কৈছোঁৱেই যে আমাৰ প্ৰয়োজন বহুত আছে কিন্তু উৎপাদন কম, সেইকাৰণে আমি মানে ইতিমধ্যে আমি বহুতখিনি মানে বাহিৰা ৰাজ্যৰ পৰা আমি ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ কাৰণে আচলতে আমাৰ কৃষকসকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, বজাৰখন আছে যথেষ্ট। গতিকে এই ক্ষেত্ৰত মই ক'ম যে বজাৰৰ চাহিদা সম্পূৰ্ণ আছে, তেওঁলোকে আগবাঢ়িব পাৰে।
0: হয়, ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। কৃষকসকলে আজিকালি আমাৰ ছ'চিয়েল মিডিয়া যিহেতু খুবেই প্ৰচলিত হৈছে, সেই ছ'চিয়েল মিডিয়াত নিজৰ খেতিসমূহ ভিডিঅ' বনায় বা ভালকৈ দেখায়, এটি সাধু কথাৰ জৰিয়তে তেওঁলোকে যদি উলিয়াব পাৰে, তেনেহ'লে আমাৰ ওচৰে পাজৰ অঞ্চলত থকা যোনসমূহ ইভেণ্ট অৰ্গেনাইজাৰ্ছ আছে, তেওঁলোকে কম দামতে কৃষকসকলৰ পৰা সেই ফুলখিনি আদায় কৰিব পাৰিব। তাৰ লগতে যদি আমি বিচাৰোঁ, কৃষকসকলে FPO যেনেকৈ বনাই লৈ ফুল খেতি কৰিব পাৰে। এটি উদাহৰণস্বৰূপে আমি যদি চাওঁ, তিনিচুকীয়া এখনি গাঁৱত 26 কৃষকে ফুল খেতি কৰা আৰম্ভ কৰিছে, তাতে নাৰ্জী ফুল কৰা আৰম্ভ কৰিছে। সেইসকলে এতিয়া এনেকুৱা এখন বজাৰ গঢ়ি তুলিছে যে কলিকতাৰ গোৱালপাৰা সেই জেগাৰ পৰা তেওঁলোকলৈ ফুলৰ ডিমাণ্ডটো আগতেই আহি যায়।
1: হয়, ঠিক তেনেধৰণেও আমাৰ কৃষকসকলে ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমি অসমত উৎপাদিত বিভিন্ন ধৰণৰ ফুলৰ পৰা, বিশেষকৈ আপুনি গোলাপৰ কথাটো উল্লেখ কৰিলে, তাৰ পৰা আমি বিভিন্ন ধৰণৰ গোলাপ জল বা আমি গোলাপৰ পৰা তেল তৈয়াৰ কৰা আদি ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। এতিয়া যদি অসমৰ কোনোবা এগৰাকী কৃষকে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব বিচাৰে, এই ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবাঢ়িব বা তেওঁ কেনেকুৱা ধৰণৰ যাৱতীয় আচবাবৰ প্ৰয়োজন হ'ব আৰু তেওঁ কেনেধৰণে বস্তুখিনি আগবাঢ়িব পাৰিব, অলপমান কৃষকৰ উদ্দেশ্যে জনাওকচোন।
0: হয়, গোলাপ তেল বা ৰোজ অইল উৎপাদন কৰাটো আমাৰ কৃষকৰ বাবে খুবেই লাভদায়ক হ'ব। ইয়াৰ আগতে আমি জানিব লাগিব ইয়াৰ প্ৰচেছটো কেনেকুৱা হয়, আমি গোলাপৰ পাহিৰ পৰা তেলটো কেনেকৈ উলিয়াম। সেই প্ৰচেছটো আমি ইংৰাজীত কওঁ ষ্টীম ডিষ্টিলেশ্যন প্ৰচেছ। তাৰ প্ৰথম ষ্টেপটো হ'ল আমি ছেলেকশ্যন অথবা ফুলৰ বাছনি কৰিব লাগিব। প্ৰথমতে আমি

0: ৰাজা আৰু সুগন্ধি গোলাপ ফুলবোৰ ৰাতিপুৱা আমি ছিঙি আনিম। ছিঙি আনি তেওঁক সেই গোলাপ ফুলকেইপাহক আমি অলপ মেলি থৈ দিম যাতে শুকাই ফুল পাওঁ। শুকাই মানে অলপ তাত যদি কিবা লেতেৰা আছে সেইখিনি আঁতৰি যাব পোক চোক থাকিলে। তাৰপিছত আমি ফুলসমূহ ডিষ্টিলেশ্যন ইউনিটত আমি থ'ব লাগিব। ফুলৰ পাহিবোৰ এটা ডাঙৰ ডিষ্টিলেশ্যন টেংকত পানীৰ লগতে মিলাই দিয়া হয়। ইয়াৰ পাছত টেংকটো গৰম কৰা হয় যাতে পানীখিনি উতলিব ধৰে। সেই যেতিয়া পানীখিনি উতলিব কনডেনচেশ্যন হ'ব, যাত য'ত কি হয় আমাৰ গোলাবৰ পৰা তেলখিনি পানীৰ লগতে ভাপ বনি ওপৰলৈ যাব। এই ভাপখিনি কনডেনচাৰ বা ঠাণ্ডা হৈ কুলিং পাইপ এডাল থাকে আমাৰ যোনটো ডিষ্টিলেশ্যন ইউনিট থাকে তাৰ জৰিয়তে গৈ এটি জেগাত কালেক্ট হয় বা জমা হ'বগৈ। সেই ভাপৰ পৰা যেতিয়া আমি ঠাণ্ডা হ'ব ওপৰত পাতল এটি তেলৰ লেয়াৰ এটি ফৰ্ম হ'ব দেখা যায় আৰু তলত গোলাপ বা গোলাপ পানী গোলাপ জলটো তাত তলত থাকে। তো আমি এটা ইউনিটৰ পৰাই আমি গোলাবৰ তেল অথবা গোলাপ জলো আমি উলিয়াব পাৰোঁ। দামটো মোটামুটি যদি আমি বহাবলৈ যাওঁ আপোনাৰ 6,000 পৰা 10,000 টকা হ'ব পাৰে। আৰু ইয়াৰ কাৰণে আমি ধৰি লওক 20 ফিট বা 20 ফিটৰ এটি সৰু ৰুমতে আমি তেলখিনি উলিয়াবলৈ পাৰিম। কিন্তু আমি এটা কথা ধ্যান ৰাখিব লাগিব যে আমাৰ ওচৰত খৰি ব্যৱস্থাটো থাকিব লাগিব। যিহেতু যদি কৃষকে গেছেদি গৰম কৰিবলৈ যায় সেইটোত তেওঁলোকৰ লাগতটো অলপ বেছি হ'ব পাৰে। আমি যদি 4,000 কেজি গোলাপ ফুলৰ পৰা আমি 1 কেজি গোলাবৰ পিয়'ৰ তেল পোৱা যাব আৰু সেই তেলটোৰ আন্তঃৰাষ্ট্ৰীয় হিচাপত বহুত দাম আছে।
1: হয়, আমাৰ অসমত আপোনাৰ জ্ঞাত নেকি যে অসমত কেনেকুৱা ধৰণৰ গোলাপ জল বা গোলাপৰ তেল প্ৰয়োগ কৰা তেনেকুৱা ধৰণৰ কিবা আমাৰ আছে নেকি অসমত তেনেকুৱা প্ৰতিষ্ঠান?
0: অসমত তেনেকৈ মই জনা হিচাপে আপোনাৰ হোটেলসমূহ আছে, পাৰ্লাৰসমূহ আছে য'ত তেওঁলোকে গোলাপ জলটো বা গোলাপৰ তেলটো এৰোমা থেৰাপি হিচাপে ইউজ কৰে। হোটেলছবিলাকত গোলাপ জলটো আমাৰ খানাত ইউজ কৰে আৰু গোলাপৰ যোনখিনি পাহি থাকে, শুকান পাহি যোনখিনি বাচি যায় সেইখিনি আমাৰ মাউথ ফ্ৰেছনাৰত মিক্স কৰা হয় যাতে গোলাপৰ এটি সুগন্ধিত টেষ্ট এটা মুখৰ পৰা আহে বা খোৱা মানুহজনৰ ভাল লাগে, সেই হিচাপে ইউজ কৰা হয়। আৰু ইয়াৰ মেডিচিনেল প্ৰপাৰ্টিও খুবেই আছে। আপোনাৰ চকুত যদি কেতিয়াবা কিবা পুৰিছে বা কিবা হৈছে তাত আপুনি গোলাপ জল দিব পাৰে। তেনেকৈ ইয়াৰ এৰোমা থেৰাপিত ইউজ আছে, আয়ুৰ্বেদত ইউজ কৰে আৰু হোটেলসমূহে প্ৰায় ইউজ কৰে।
1: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি আচলতে অৱতাৰণা কৰিলে। অৰ্থাৎ অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি তাক যদি আমি সংসাধনৰ দিশটোলৈ যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সেই সংসাধনৰ পৰাও তেওঁলোকে অধিক লাভান্বিত হ'ব আৰু তাৰ লগতে আমাৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈও তেওঁলোকে কম খৰচতে কম তেওঁলোকে প্ৰয়োগৰ জৰিয়তে তেওঁলোকে এইসমূহ যোগান ধৰিব পাৰিব। এতিয়া আমি যদি কওঁ আজিৰ অনুষ্ঠানটোৰ পৰা অসমৰ কৃষক ৰাইজলৈ আপুনি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
2: হয়, আজিৰ অনুষ্ঠানটোৰ পৰা মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ কৃষক বন্ধুসকললৈ যে ফুলৰ খেতি কৰিবলৈ আপোনালোকে নিসংকোচে আগবাঢ়ক, কিয়নো এই ফুল খেতিৰ পৰা আপুনি অকল নিজৰ ঘৰখনকেই নহয় আন 10 পৰিয়ালকো হয়তো আপুনি নিয়োজিত কৰিব পৰা আপুনি সক্ষম হ'ব আৰু এনেদৰে আমাৰ সমাজখনো আগুৱাই যাব। এই ফুলৰ খেতিৰ চাহিদা ইমান বেছি আছে কিন্তু আমি উপলব্ধি কৰাত অকণমান মানে দেৰি হৈছে হয়তো, কিন্তু চাহিদা বহুত আছে আৰু অকণমান পৰিকল্পনা কৰি অকণমান প্ৰণালীবদ্ধভাৱে আপোনালোক আগবাঢ়ক, বজাৰখন আছে, আপোনালোকে আগবাঢ়িব পাৰে, নিজকো আপোনালোকে নিয়োজিত কৰিব পাৰে আৰু আন 10 নিয়োজিত কৰিব পাৰিব।
1: নিশ্চয়কৈ, খুব সুন্দৰভাৱে আজি আচলতে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ সন্দৰ্ভত দুয়োগৰাকী সমল ব্যক্তিয়ে আমাৰ কৃষক ৰাইজৰ হকে খুব সুন্দৰকৈ নিজৰ কথাখিনি আগবঢ়ালে। দুয়োগৰাকী সমল ব্যক্তিকে আমি আজিৰ অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে CSS আত্মাৰ উপপ্ৰকল্প সঞ্চালক পত্ৰিকা শৰ্মা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ গৱেষক ছাত্ৰ বিশ্বপ্ৰতিম হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো শ্ৰোতাপা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি ৰবীন্দ্ৰ সংগীত।

0: শ্ৰোতাসকলে সুতাপা চক্ৰৱৰ্তীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ। ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু আই আই টি গুৱাহাটীৰ মাজত চুক্তি।

0: সুষমা চক্ৰৱৰ্তীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ। ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু আই আই টি গুৱাহাটীৰ মাজত চুক্তি। যোগাযোগ বিশেষজ্ঞ প্ৰসূন যোশীক প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে নিযুক্তি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ' অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15-28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলক আজি প্ৰশিক্ষণ দিয়া হয়। গোৱালপাৰা জিলাত পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ বাবে জিলা আৰক্ষীয়ে আজি জিলা সংৰক্ষিত আৰক্ষী ছাউনীত নিৰাপত্তা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। এই সভাত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই প্ৰকাশ কৰে।
2: আমাৰ যি কাউণ্টিং হ'ব, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত গোৱালপাৰা ডি চি অফিচতে কাউণ্টিং চেণ্টাৰটো আছে, তাতে কাউণ্টিং হ'ব। তো সেই এলেকাটোত আমি সম্পূৰ্ণভাৱে ন' ভেহিকেল জুম কৰি দিছোঁ। আমি চাফিচিয়েণ্ট এটা ডিষ্টেঞ্চত কাউণ্টিঙৰ অফিচিয়েলে হওক বা যিখিনি কাউণ্টিং এজেণ্ট হওক বা যিসকল সোমাবলগীয়া মানুহ সেইখিনিক আমি এলাউ কৰিম। আৰু বাকীখিনিৰ কাৰণে আমি টাউনৰ বিভিন্ন অঞ্চলত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। ট্ৰেফিকৰ কাৰণে এক্সট্ৰাকৈ এটা ট্ৰেফিক প্লেন বনোৱা হৈছে, সেইটো সময়ত আপোনালোকক আজি এই আবেলিলৈকে ডিটেইলছত দি দিয়া হ'ব। আৰু যিখিনি পুলিচৰ ফালৰ পৰা এৰিয়া ডমিনেশ্যন কৰা বা ষ্ট্ৰেটেজিক লোকেশ্যনত য'ত য'ত মানুহ ৰাখিবলগীয়া সেইখিনি আমাৰ ফালৰ পৰা সম্পূৰ্ণভাৱে কৰা হৈ আছে, আপোনালোকে দেখিব।
1: শিৱসাগৰ জিলাতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে এইদৰে কয়।
3: সকলোৱে জানে কি আমাৰ 4 মে' গোটেই অসম কাৰণে এটা কাউণ্টিং আমাৰ আছে। আসাম ইলেকশ্যন কাৰণে আমাৰ শিৱসাগৰ 3টা সমষ্টি, শিৱসাগৰ, ডিমো আৰু নাজিৰা কাৰণে আমাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলতো কাউণ্টিং অৰ্গেনাইজ হ'ব। এইটো কাউণ্টিং 8টা বজাত আমাৰ আৰম্ভণি হ'ব আৰু আমাৰ যেনেকুৱা ফাৰ্ষ্ট পোষ্টেল বেলট কাউণ্টিং হ'ব, তাৰ পাছত ইভিএম কাউণ্টিং। এইটো কৰে কৰে আমি ভাবি আছোঁ কি ফৰ নাজিৰা ডিমো 17টা ৰাউণ্ড আছে আৰু ফৰ শিৱসাগৰ 20টা ৰাউণ্ড আছে আৰু আমাৰ পোষ্টেল বেলটো আছে, তাৰ কাৰণে আমি বেলেগকৈ এটা হল ডেজিগনেট কৰিছোঁ। তো আমি গোটেই যি প্ৰক্ৰিয়া আছে ইলেকশ্যন কমিশ্যন গাইডলাইন মতে শেষ কৰিবলৈ সাজু হৈছোঁ। মই সকলো শিৱসাগৰ ৰাইজ আৰু পলিটিকেল পাৰ্টি কেণ্ডিডেট আৰু অফিচিয়েলবিলাকে ৰিকুৱেষ্ট কৰিছোঁ কি আমাৰ আগবাঢ়ি আহক, আমাৰ সহায় কৰি এইটো কাউণ্টিং প্ৰক্ৰিয়া সোনকালে শেষ কৰিবলৈ আমাৰ সহায় কৰক।
1: শিলচৰত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আজি গণনা কৰ্মীসকলৰ বাবে বিশদ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত আজি 2টা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হয়। মৰিগাঁও জিলাত জিলা নিৰ্বাচন শাখাই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ 3টা সমষ্টিৰ ভোটগণনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ, অভিযোগ, ওজৰ আপত্তি দাখিল আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই কক্ষ কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 1077 নম্বৰলৈ ফোন কৰি ভোটগণনা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব বা ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ইপিনে দৰঙৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আয়ুষী জৈনে 4 মে'ত হ'বলগীয়া ভোটগণনা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। জিলাখনৰ 3টা বিধানসভা সমষ্টি চিপাঝাৰ, মঙলদৈ আৰু দলগাঁৱৰ বাবে মঙলদৈ মহাবিদ্যালয়ত হ'বলগীয়া ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ যাৱতীয় ব্যৱস্থা সম্পন্ন কৰা বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। ভোটগণনাৰ বাবে মুঠ 300 বিষয়া কৰ্মচাৰী নিয়োজিত হৈছে বুলি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। বাক্সা জিলাৰ আয়ুক্ত কিমনে চাংচনে আজি মানা বিধানসভা আৰু বাক্সা বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত কয় যে গণনা প্ৰক্ৰিয়া 2টা পৃথক কক্ষত সম্পন্ন হ'ব। প্ৰতিটো কক্ষত ইভিএম ভোটগণনাৰ বাবে 14খনকৈ টেবুল থাকিব বুলি তেওঁ উল্লেখ কৰে। বজালী জিলাত ভোটগণনাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট

0: থানাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে বিশ্বনাথ জিলাতো পৰহিলৈ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিশ্বনাথ আৰু বিহালীত 17টা ৰাউণ্ডত আৰু গহপুৰ সমষ্টিত 19টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই এইদৰে কয়।
1: আমাৰ বিশ্বনাথ জিলাত 3টা বিধানসভা সমষ্টি আছিলে, 70 বিশ্বনাথ, 71 বিহালী আৰু 72 গহপুৰ। বিশ্বনাথৰ আমাৰ ইভিএম কাউণ্টিং টোটেল আমাৰ 14খন টেবুল থাকিব আৰু বিহালী আৰু গহপুৰৰ কাউণ্টিং টেবুল আমাৰ 12খন থাকিব। বিশ্বনাথৰ আৰু বিহালীৰ টোটেল কাউণ্টিং ৰাউণ্ড ইভিএম হ'ব আমাৰ 17 ৰাউণ্ড আৰু গহপুৰৰ হ'ব 19 ৰাউণ্ড। আৰু প্ৰত্যেকখন ইভিএম কাউণ্টিং টেবুলৰ কাৰণে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ এজন আৰু এজন কাউণ্টিং এছিষ্টেণ্ট আৰু এজন মাইক্ৰ অবজাৰ্ভাৰ থাকিব। আৰু ইভিএম কাউণ্টিঙৰ আগতে ৰাতিপুৱা 8টা বজাত আমাৰ পোষ্টেল বেলট কাউণ্টিংটো আৰম্ভ হ'ব। পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে আমাৰ পোষ্টেল বেলট কাউণ্টিং হল এটা ছেপাৰেট থাকিব।
0: ভোটগণনাৰ বাবে দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। শান্তিপূৰ্ণ আৰু সুৰক্ষিত পৰিৱেশত ভোটগণনা সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। পুৱা 8 বজাত প্ৰথমে ডাক বেলটৰ ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ বাবে 7খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। পুৱা 8:30 বজাত ইভিএমৰ ভোটসমূহৰ গণনা আৰম্ভ হ'ব। এই পৰ্যায়ত 14খন টেবুলত দায়িত্বপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলে একেলগে ভোটগণনা কৰিব। পোষ্টেল ভোট আৰু ইভিএমৰ ভোটগণনাৰ বাবে 2টা পৃথক গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক, ৰিটাৰ্ণিং বিষয়া আৰু জিলা আয়ুক্তই চিচিটিভি কেমেৰাৰ জৰিয়তে গণনা প্ৰক্ৰিয়া কঠোৰভাৱে নিৰীক্ষণ কৰিব। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঠায়ে ঠায়ে জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু লাউডস্পীকাৰ বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5জন বা ততোধিক লোক সমবেত হোৱা, আতচবাজি জ্বলোৱা, অস্ত্ৰ শস্ত্ৰ নিয়া, শোভাযাত্ৰা কৰা, লাউডস্পীকাৰ ব্যৱহাৰ কৰা আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰহিলৈ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে পৰহিলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকীও বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিক ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব।
2: উত্তৰ পূব সীমান্তৰ ৰেলৱে আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ জৰিয়তে কোনো বিশেষ পৰিকল্পনা নকৰাকৈ ৰেল ইঞ্জিন আৰু দবাসমূহত সংস্থাপন কৰিব পৰাকৈ এটি প্ৰযুক্তি ব্যৱস্থা গঢ়ি তোলা হৈছে। এই ব্যৱস্থাত ইভেণ্ট ভিত্তিক কেমেৰা সংযোজিত হৈ আছে, যিয়ে সময় অনুসৰি ৰেলপথৰ অস্বাভাৱিকতা চিনাক্ত কৰাৰ লগতে বিশ্লেষণ কৰিব পাৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ ৰেলৱে নেটৱৰ্কৰ ট্ৰেকৰ ত্ৰুটিৰ নিৰন্তৰ মেপিং সম্ভৱ হৈ উঠিব। এই পদক্ষেপে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে স্বদেশী প্ৰযুক্তিৰ বিকাশতো উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তোলাৰ লক্ষ্যৰে মাজুলীৰ চামগুৰি সত্ৰত 30 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মুখা নিৰ্মাণ প্ৰশিক্ষণ শিবিৰৰ আজি সফলতাৰে সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীত জিলা আয়ুক্ত সৃষ্টি সিঙে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ 20গৰাকী মহিলাই অংশগ্ৰহণ কৰে। চামগুৰি সত্ৰৰ অভিজ্ঞ মুখা শিল্প প্ৰশিক্ষক প্ৰসন্ন কুমাৰ গোস্বামী আৰু তেওঁৰ কেইবাজনো শিষ্যই শিবিৰত প্ৰশিক্ষণ আগবঢ়ায়। এই প্ৰশিক্ষণ সন্দৰ্ভত বিশিষ্ট মুখা শিল্পী প্ৰসন্ন কুমাৰ গোস্বামীয়ে এইদৰে কয়।
3: বৰ আনন্দিত হৈছোঁ, আমাৰ মাজুলীৰ চামগুৰি সত্ৰৰ মুখা কলাটোৰ ওপৰত বিভিন্ন লোকে ইয়াত মুখা শিকিছে, কিন্তু আমাৰ ওচৰ সমীপৰ মহিলাসকলে আজিলৈকে এনেকৈ মুখা শিকা নাছিল। গোলাঘাটৰ এটা এন জি অ'ৰ যোগেদি তেওঁলোকে ইয়াত আহি যিটো প্ৰশিক্ষণ ল'লে ওচৰ সমীপৰ মহিলাসকলে আৰু তেওঁলোকে বৰ আগ্ৰহেৰে শিকিলে। গতিকে ইয়াৰ যোগেদি আমাৰ চামগুৰি সত্ৰৰ মুখাৰ কলাটোৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ প্ৰসাৰতা লাভ কৰিব বুলি ভাবিছোঁ। চামগুৰি সত্ৰৰ কাৰণে এইটো এটা বিশেষ দিন বুলি ভাবিছোঁ, যিটো দিনত আমি এমাহৰ মূৰত আজি পৰিসমাপ্তি ঘটাইছোঁ আৰু ইয়াৰ যোগেদি অন্যান্য মহিলাসকলেও আকৰ্ষিত হ'ব বুলি আশা ৰাখিছোঁ। গুৰুজনৰ এই কলাক তেওঁলোকে ধৰি ৰাখি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাটো আমাৰ কাৰণে অতি আনন্দৰ বিষয় বুলি ভাবিছোঁ।
2: মাজুলী আৰক্ষীৰ এটা দলে আজি বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য 50 লাখ টকাৰ অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষী অভিযানকালত 6জন লোকক আটক কৰে। একেদৰে কাছাৰ আৰক্ষীয়ে আজি লক্ষীপুৰ থানাৰ অন্তৰ্গত কান্থাগ্ৰামত অভিযান চলাই 2 কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে মোবাইল ফোন, এখন বাহনসহ 2জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ইপিনে নগাঁও আৰক্ষীয়ে কালি বৃহৎ পৰিমাণৰ

0: নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। চলচলিৰ পৰা নগাঁও চহৰৰ অভিমুখে আহি থকা অৱস্থাত অভিযানকাৰী দলটোৱে সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে এখন বাহন জব্দ কৰে। অভিযানকালত আৰক্ষী দলটোৱে 2,00,000 টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত পৰহিলৈ ৰায়দান কৰিব। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে এতিয়া পৰহিলৈ ৰায় প্ৰদান কৰা হ'ব। সেইদিনে আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোগাযোগ বিশেষজ্ঞ প্ৰসূন যোশীক প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। শ্ৰীযোশী জনপ্ৰিয় চলচ্চিত্ৰৰ গীত আৰু বিজ্ঞাপনৰ বাবে জনাজাত। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে তেওঁৰ নেতৃত্বত প্ৰচাৰ ভাৰতীৰ নতুন উদ্যম আৰু সৃজনাত্মক শৈলীৰে কাম কৰি যাব। প্ৰসূন যোশী ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদৰ অধ্যক্ষ হিচাপেও কৰ্মৰত আছিল। পশ্চিমবংগৰ 24 পৰগণা জিলাৰ 2টা বিধানসভা সমষ্টিৰ 15টা কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ সম্পন্ন হয়। বিয়লি 3 বজা পৰ্যন্ত ভোটগ্ৰহণ কেন্দ্ৰকেইটাত সামগ্ৰিকভাৱে 72% ভোটদান হৈছে। মাগ্ৰাহাট পশ্চিম সমষ্টিৰ 11টা আৰু ডায়মণ্ড হাৰ্বাৰৰ 4টা কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হয়। এই কেন্দ্ৰকেইটাত 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণত কিছু খেলি মেলি হোৱাৰ অভিযোগ হোৱাৰ পাছতে নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল। নিৰ্বাচন আয়োগে পৰহিলৈ পশ্চিমবংগৰ ভোটগণনাৰ বাবে অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে। গণনা পৰ্যবেক্ষকসকলক সহায় কৰাৰ বাবে মুঠ 165গৰাকী অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু গণনা কেন্দ্ৰসমূহৰ চৌপাশে আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে 77গৰাকী আৰক্ষী পৰ্যবেক্ষকক নিয়োজিত কৰা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটগণনা নিৰাপদ শান্তিপূৰ্ণ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছে। অৱশ্যে আয়োগে আৰক্ষী পৰ্যবেক্ষকসকলে যিকোনো পৰিস্থিতিতে গণনা কক্ষত প্ৰৱেশ নকৰে বুলি স্পষ্ট কৰি দিছে।
1: অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে পশুপালন আৰু মীন বিজ্ঞান বিভাগৰ স্নাতক শাখাত এই বৰ্ষৰ নামভৰ্তি নীটৰ নম্বৰৰ আধাৰত হ'ব বুলি জাননী জাৰি কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই এই সিদ্ধান্তৰ বিৰোধিতা কৰি পূৰ্বৰ দৰে অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা প্ৰৱেশিকা পৰীক্ষাৰ আধাৰত নামভৰ্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহান জনাইছে। সংগঠনটোৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে নীটৰ বাবে আবেদন কৰাৰ সময় উকলি যোৱাৰ পিছত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা এই সিদ্ধান্তই প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি কেন্দ্ৰৰ চৌহদত থকা আৱাসিক এলেকাৰ মুকলি মঞ্চত নাহৰ ফুল ফুলিবৰ বতৰ শীৰ্ষক এটা বৰ্ণাঢ্য লোকসংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগীতবৃন্দৰ গোৱালপৰীয়া লোকগীত নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজা দলৰ নাওখেলৰ গীত আৰু ভোৰতাল নৃত্য পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানৰ পাছতে সন্ধিয়া 7:30 বজাৰ পৰা আৱাসিক চৌহদৰ শিল্পীসকলে বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আগধৰা এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জে পি দাস, দিলীপ দাস, বৰ্ণালী দাস, ৰসানন্দ গগৈ, শংকৰ পাটোৱাৰী আৰু দিনাৰাম বড়োৱে গীতৰ শৰাই আগবঢ়াব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা শীৰ্ষক এটা আলোচনা। আলোচনাত অংশ ল'ব শিল্পী, লেখক, সমাজ সংগঠক হুমায়ুন চৌধুৰীয়ে। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু চিন্তিৰাণী ডেকাই। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভোটগণনা আৰু ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ। ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু IIT গুৱাহাটীৰ মাজত চুক্তি। যোগাযোগ বিশেষজ্ঞ প্ৰসূন যোশীক প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে নিযুক্তি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে 78টা গ্ৰুপ এ পদৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী 2025 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 3 মে'। নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালি হোৱা 330টা এক্সিকিউটিভ ট্ৰেইনি পদৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰে 126টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 40টা পদ কেমিকেল শাখাৰ বাবে, 65টা পদ ইলেক্ট্ৰিকেল শাখাৰ বাবে, 50টা পদ ইলেক্ট্ৰনিকছ শাখাৰ বাবে, 15টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ বাবে আৰু 35টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী বিই, বিটেক, বিএছচি ইঞ্জিনিয়াৰিং বা এমটেক ডিগ্ৰী থকা হ'ব লাগিব। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 56,100 টকা, লগত অন্যান্য বানচ থাকিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট npcil.nic.in। আবেদনৰ শেষ তাৰিখ 4 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা ৰুদ্ৰ পৰুৱাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, গুজৰাটৰ চুৰাটত আজি সামৰণি পৰা ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অভিলেখ সংখ্যক 2792খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। নিৰ্বাচন আয়োগে পৰহিলৈ পশ্চিমবংগৰ ভোটগণনাৰ বাবে অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি চলিত মাহৰ পৰিৱেশৰ উষ্ণতা বৃদ্ধিৰ আশংকা সন্দৰ্ভত জনসাধাৰণক উদ্বিগ্ন নহবলৈ পৰামৰ্শ দিছে। ৰন্ধন গেছৰ বিতৰণত কোনো ব্যাঘাত জনা নাই বুলি চৰকাৰে আজি নিশ্চিত কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কিছু সময়ৰ পাছতে চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতংগ বাতৰি। গুজৰাটৰ চুৰাটত আজি ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক শীৰ্ষ সন্মিলনৰ সামৰণি পৰে। এই সন্মিলনত 3,53,000 কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে অভিলেখ সংখ্যক 2792খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। সন্মিলনৰ সামৰণি অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কয় যে দেশে গোলকীয় যোগান শৃংখলাত আহি পৰা প্ৰতিবন্ধকতাক সুযোগলৈ ৰূপান্তৰিত কৰা উচিত। তেওঁ লগতে কয় যে দেশ আত্মনিৰ্ভৰ নিৰ্মাণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠা উচিত। স্থায়ী বিকাশ সুনিশ্চিত কৰাৰ লগতে নিৰ্মাণ সামৰ্থ ত্বৰান্বিত কৰাত দেশে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। এনে আঞ্চলিক সন্মিলনে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ দি ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয় যে এই শীৰ্ষ সন্মিলনৰ সময়ত স্বাক্ষৰিত চুক্তিসমূহৰ জৰিয়তে পৰৱৰ্তী 3 বছৰত 2,82,000তকৈ অধিক যুৱক যুৱতীৰ নিয়োগৰ সুবিধা সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এইবেলি বৌদ্ধ পূৰ্ণিমা উপলক্ষে লেহত তথাগতৰ সৈতে সম্পৰ্ক থকা পবিত্ৰ অৱশিষ্ট প্ৰদৰ্শন কৰাৰ বিষয়টো অতি আনন্দৰ। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই পবিত্ৰ অৱশিষ্টৰ কপিলাবস্তুৰ পিপ্ৰাহুৱা স্তপৰ সৈতে সম্পৰ্ক আছে। এই অৱশিষ্ট 19 শতিকাৰ শেষৰ বছৰসমূহত উদ্ধাৰ হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। এই অৱশিষ্টসমূহে ভগৱান বুদ্ধৰ বাণীসমূহ প্ৰতিফলিত কৰে বুলিও তেওঁ উল্লেখ কৰে। অহা 14 মেলৈ ইয়াৰ প্ৰদৰ্শনৰ বাবে ৰখা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত এই অৱশিষ্ট জনসংস্কাৰলৈ লৈ যোৱা হ'ব। লাডাখৰ জনসাধাৰণৰ বাবে শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ এয়া হ'ব সুবৰ্ণ সুযোগ বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে লাডাখৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটন ত্বৰান্বিত কৰা হ'ব। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি চলিত মাহত পৰিৱেশৰ উষ্ণতা বৃদ্ধিৰ আশংকা সন্দৰ্ভত জনসাধাৰণক উদ্বিগ্ন নহবলৈ পৰামৰ্শ দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত শ্ৰীসিঙে কয় যে দেশৰ কিছু অংশত স্বাভাৱিকতকৈ অধিক উষ্ণতা বৃদ্ধি হ'ব পাৰে যদিও সমগ্ৰ দেশতে এনে হোৱাৰ সম্ভাৱনা নাই। দেশৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰণ কৰাৰ লগতে উপযুক্ত প্ৰস্তুতিৰ জৰিয়তে এনে পৰিস্থিতিৰ মুখামুখি হোৱাটো সম্ভৱ বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মে মাহৰ দ্বিতীয় তথা চতুৰ্থ সপ্তাহত তুলনামূলকভাৱে পৰিৱেশৰ উষ্ণতা বৃদ্ধিয়ে পূব উপকূলৰ লগতে উত্তৰ পশ্চিম মধ্য আৰু পশ্চিম ভাৰতৰ কিছু অঞ্চলত গ্ৰীষ্মপ্ৰৱাহ সৃষ্টি কৰিব পাৰে। অৱশ্যে মাহটোৰ প্ৰথম তথা তৃতীয় সপ্তাহত দেশৰ অধিকাংশ অঞ্চলত ধুমুহা গাজনিৰে সৈতে বৰষুণ তথা ভূমধ্য সাগৰীয় অঞ্চলত সৃষ্টি হোৱা ধুমুহাৰ ফলত স্বাভাৱিক তথা স্বাভাৱিকতকৈ কম উষ্ণতা বাহাল থাকিব। উষ্ণতা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ চৰকাৰ প্ৰস্তুত হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ডঃ সিঙে নাগৰিকসকলক যথেষ্ট পৰিমাণে পানী খোৱাৰ লগতে উচ্চ তাপমান থকা কালত ঘৰৰ ভিতৰত সোমাই থকাৰ লগতে শাৰীৰিকভাৱে দুৰ্বলসকলৰ যত্ন ল'বলৈও পৰামৰ্শ দিছে। ৰন্ধন গেছৰ বিতৰণত কোনো ব্যাঘাত জন্মা নাই বুলি চৰকাৰে আজি নিশ্চিত কৰিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ মাজতে দেশত ঘৰুৱা ৰন্ধন গেছৰ যোগান 100% নিশ্চিত হৈ আছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কালিৰ দিনটোত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অনলাইন বুকিং 99% বৃদ্ধি হোৱাৰ লগতে OTP ভিত্তিক হোৱা বিতৰণে 94% অতিক্ৰম কৰিছে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কলা বজাৰ তথা অবৈধ মজুতকৰণ ৰোধ কৰাৰ অংশ হিচাপে চৰকাৰে লোৱা ব্যৱস্থাৰ অধীনত কালি দেশৰ বিভিন্ন প্ৰান্তত 1,700তকৈ অধিক তালাচী চলোৱা হয়। যোৱা এপ্ৰিলৰ পৰা 5 কিলোগ্ৰাম ওজনৰ FTL চিলিণ্ডাৰ 22,78,000তকৈ অধিক তথা ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰ 2,00,000 মেট্ৰিক টনতকৈ

অধিক বিক্ৰী হোৱা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 5,94,000 PNG সংযোগ কাৰ্যক্ষম কৰি তোলা হৈছে বুলি সদৰি কৰি মন্ত্ৰালয়ে উল্লেখ কৰে যে চলিত বৰ্ষৰ মাৰ্চৰ পৰা অতিৰিক্তভাৱে 2,68,000 সংযোগ কাৰ্যক্ষম কৰি তোলাৰ বাবে কাম কাজ অব্যাহত আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোলৈ 43,000তকৈ অধিক PNG গ্ৰাহকে তেওঁলোকৰ LPG সংযোগ প্ৰত্যাহাৰ কৰিছে। বন্দৰ জাহাজ পৰিৱৰ্তন আৰু জলপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সংঘৰ্ষজৰ্জৰ অঞ্চলত যোৱা 24 ঘণ্টাত কোনো ভাৰতীয় জাহাজ তথা ভাৰতীয় পতাকা থকা জাহাজ সম্পৰ্কীয় নেতিবাচক ঘটনাৰ তথ্য লাভ কৰা হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই অঞ্চলটোৰ গতিবিধি অবিৰতভাৱে লক্ষ্য কৰি আছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোগাযোগ বিশেষজ্ঞ প্ৰসূন যোশীক প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। শ্ৰীযোশী জনপ্ৰিয় চলচ্চিত্ৰৰ গীত আৰু বিজ্ঞাপনৰ বাবে জনাজাত। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে তেওঁৰ নেতৃত্বত প্ৰচাৰ ভাৰতী নতুন উদ্যম আৰু সৃজনাত্মক শৈলীৰে কাম কৰি যাব। প্ৰসূন যোশী ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদৰ অধ্যক্ষ হিচাপেও কৰ্মৰত আছিল। নিৰ্বাচন আয়োগে পৰহিলৈ পশ্চিমবংগৰ ভোটগণনাৰ বাবে অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে। গণনা পৰ্যবেক্ষকসকলক সহায় কৰাৰ বাবে মুঠ 165গৰাকী অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু গণনা কেন্দ্ৰসমূহৰ চৌপাশে আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে 77গৰাকী আৰক্ষী পৰ্যবেক্ষক নিয়োজিত কৰা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটগণনা নিৰাপদ, শান্তিপূৰ্ণ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছে। অৱশ্যে আয়োগে আৰক্ষী পৰ্যবেক্ষকসকলে যিকোনো পৰিস্থিতিতে গণনাকক্ষত প্ৰৱেশ নকৰে বুলি স্পষ্ট কৰি দিছে। পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ দুটা বিধানসভা সমষ্টিৰ 15টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আজি সমাপ্ত হৈছে। বিয়লি 5 বজা পৰ্যন্ত ভোটগ্ৰহণ কেন্দ্ৰটোত সামগ্ৰিকভাৱে প্ৰায় 88% ভোটদান হৈছে। মাগ্ৰাহাট পশ্চিম সমষ্টিৰ 11টা আৰু ডায়মণ্ড হাৰ্বাৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। এই ভোটকেন্দ্ৰকেইটাত 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণত কিছু খেলিমেলি হোৱাৰ অভিযোগ হোৱাৰ পাছতে নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে আৰু হিংসা বা অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান পৰিবহণ সংস্থা স্পিৰিট এয়াৰলাইন্সে সকলো সেৱা বাতিল কৰা বুলি ঘোষণা কৰিছে। সুলভ মূল্যৰ বিমান পৰিবাহী সংস্থা হিচাপে জনাজাত স্পিৰিট এয়াৰলাইন্সে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত হোৱা ইন্ধনৰ মূল্যবৃদ্ধি তথা বিত্তীয় অসুবিধাৰ বাবে তৎকালে বলবৎ হোৱাকৈ সংস্থাটোৰ সকলো বিমান সেৱা বাতিল কৰিছে। সংস্থাটোৰ গ্ৰাহক সেৱাও বৰ্তমান উপলব্ধ নহয়। ইতিমধ্যে যাত্ৰা সংৰক্ষণ কৰা যাত্ৰীসকলক তেওঁলোকৰ ধনসমূহ উভতাই দিয়া হ'ব বুলি ঘোষণা কৰি স্পিৰিট এয়াৰলাইন্সে তেওঁলোকক অন্য বিমান পৰিবহণ সংস্থাৰ জৰিয়তে যাত্ৰা কৰাৰ পৰামৰ্শ দিছে। সংস্থাটো আকস্মিকভাৱে বন্ধ হৈ যোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান পৰিবহণ খণ্ডত চাঞ্চল্যকৰ সৃষ্টি হোৱাৰ লগতে কেইবাহাজাৰ যাত্ৰীৰ যাতায়ত ব্যাহত হৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ সীমান্তৰ কংকেৰত আজি হোৱা IED বিস্ফোৰণত 3জন সুৰক্ষা কৰ্মী নিহত হোৱাৰ লগতে 1জন গুৰুতৰভাৱে আহত হয়। অঞ্চলটোত আজি জিলা সুৰক্ষা বাহিনীৰ এটা দলে IED নিষ্ক্ৰিয় কৰাৰ অভিযানত যোৱাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। বিগত কেইবামাহত জিলাখনৰ বাস্তৰ খণ্ডৰ পৰা বৃহৎ পৰিমাণৰ IED উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কিছু সময়ৰ পাছতেই চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ডেনমাৰ্কৰ হৰচেনছত অনুষ্ঠিত বেডমিণ্টনৰ থমাছ কাপ 2026 প্ৰতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰা ভাৰতীয় পুৰুষ দলটো ফ্ৰান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেৰ বিৰুদ্ধে 3-0 ফলাফলত অগ্ৰগতি লাভ কৰি ভাৰতীয় দলটো ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে কিলাকুটিৰ আঘাতৰ বাবে লক্ষ্য সেন ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। তেওঁৰ অনুপস্থিতিত বিশ্বৰ 30 নম্বৰ স্থানৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্তে খেলিব। ভাৰতৰ হৈ আয়ুষ চেটিয়াই বিশ্বৰ 4 স্থানৰ খেলুৱৈ খ্ৰীষ্টু পপুভৰ বিৰুদ্ধে একক শাখাৰ খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। গুজৰাটৰ চুৰাটত আজি সামৰণি পৰা ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অভিলেখ সংখ্যক 2,792খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। নিৰ্বাচন আয়োগে পৰহিলৈ পশ্চিমবংগৰ ভোটগণনাৰ বাবে অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি চলিত মাহত পৰিৱেশৰ উষ্ণতা বৃদ্ধিৰ আশংকা সন্দৰ্ভত জনসাধাৰণক উদ্বিগ্ন নহবলৈ পৰামৰ্শ দিছে।
ৰন্ধন গেছৰ বিতৰণত কোনো ব্যাঘাত জনা নাই বুলি চৰকাৰে আজি নিশ্চিত কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কিছু সময়ৰ পাছতে চেন্নাই ছুপাৰ কিংছ মুম্বাই

0: পিয়াঁজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। শ্ৰোতাসকল, এতিয়া শুনক টুটুমণি দত্তৰ কণ্ঠৰ কেইটিমান আধুনিক গীত কল্পনা এলবামটিৰ পৰা।

শ্ৰোতাসকলে চন্দ্ৰৰেখাৰ কথাৰে টুটুমণি দত্তৰ কণ্ঠৰ গীতটি শুনিলে। আগবঢ়াইছোঁ টুটুমণি দত্তৰ কণ্ঠৰ কল্পনা এলবামটিৰ পৰাই আন এটি গীত। গীতৰ কথা ডক্টৰ আকৰাম হায়দৰৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে টুটুমণি দত্তৰ কণ্ঠত। শিল্পীৰ কণ্ঠত আন এটি গীত আগবঢ়াইছোঁ। এইবাৰৰ গীতৰ কথা ডক্টৰ আকৰাম হায়দৰৰ।

ইমান পৰে শ্ৰোতাসকলে টুটুমণি দত্তৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ পূবালীৰ সুৰ। অনুষ্ঠানত আজি শুনক ধীৰেণ চন্দ্ৰ তেৰণ আৰু সংগীবৃন্দই গোৱা কাৰ্বি গীত।

ইমানপুৰে শ্ৰোতাসকলে ধীৰেণ চন্দ্ৰ তেৰণ আৰু সংগীবৃন্দই গোৱা কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক জয়শ্ৰীদেৱীৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত পুনতে এয়া শুনক ডিম্বেশ্বৰ দাসৰ ৰচনা।

শ্ৰোতাসকলে জয়শ্ৰী দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মুনেশ্বৰ বৰ্মন ৰচিত এটি গীত।

0: ইমান পৰে শ্ৰোতাসকলে জয়শ্ৰীদেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সকলো জিলাতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে

গৃহলৈ পুৱা ন বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত পৰহিলৈ ৰায়দান কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে ৰেল সুৰক্ষা বৃদ্ধি আৰু আধুনিক প্ৰযুক্তি গ্ৰহণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোগাযোগ বিশেষজ্ঞ প্ৰসূন যোশীক প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। মাজুলী আৰক্ষীৰ এটা দলে আজি বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য 50 লাখ টকাৰো অধিক হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: দৃষ্টিপাত
1: দৃষ্টিপাত অনুষ্ঠানত এতিয়া শুনক শ্ৰমিক শ্ৰেণীৰ প্ৰতি সমাজৰ দায়বদ্ধতা শীৰ্ষক এটি আলোচনা। আজিৰ অতিথি শিল্পী লেখক সমাজ সংগঠক হুমায়ুন চৌধুৰী। অনুষ্ঠানটিৰ আঁত ধৰিছে পৰিস্মিতা দিহিঙীয়া আৰু জিন্তিৰাণী ডেকাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, দৃষ্টিপাত অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ দৃষ্টিপাতত আমি শ্ৰমজীৱী শ্ৰেণীৰ প্ৰতি সমাজৰ দায়বদ্ধতা এই বিষয়ত কিছু কথা পাতিম। আমাৰ সৈতে আছে শিল্পী সমাজকৰ্মী হুমায়ুন চৌধুৰী। স্থানলৈ আপোনাক স্বাগতম
3: জনাইছো।
2: আৰু অনুষ্ঠানটি আগবঢ়াই নিয়াত সহযোগিতা কৰিব আমাৰ সহকৰ্মী বাতৰি পৰিৱেশিকা জিন্তিৰাণী ডেকাই।
4: নমস্কাৰ।
2: বিশ্বৰ বিভিন্ন দেশত কালিৰ দিনটো মে ডে বা শ্ৰমিক দিৱস হিচাপে পালন কৰা হ'ল। শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ, সুৰক্ষা আৰু সমমৰ্যাদাৰ দীঘলীয়া সংগ্ৰামক স্মৰণ কৰি এই দিনটো পালন কৰা হ'ল। ঊনৈশ শতিকাৰ শেষৰ ভাগত আৰম্ভ হোৱা শ্ৰমিক দিৱস আজিৰ একবিংশ শতিকাতো সমানেই প্ৰাসংগিক হৈ থকা দেখা গৈছে। শ্ৰমিকসকলৰ এই যি প্ৰাপ্য বা মৰ্যাদাৰ বাবে তেওঁলোকৰ যি সংগ্ৰাম, সেই সংগ্ৰামখন আজিও একেদৰে অব্যাহত আছে বুলি আপুনি ভাবেনে?
3: সেইকাৰণে আচলতে আমি শ্ৰমিক দিৱস পাতিছো, নিশ্চয় তাৎপৰ্য আছে। আজি প্ৰায় 140 বছৰ হ'ল 1886, যদি আমি চিকাগোৰ সেই ঘটনাটোলৈ আমি মনত পৰোঁ। সেই মাৰ্কেটৰ এটা কোনোবাই বোমা দিলে, 7 গৰাকীমান নিহত হ'ল পুলিচ কৰ্মচাৰী। কিন্তু তেওঁলোকৰ দাবীটো আছিলে যে 8 ঘণ্টাৰ আমি শ্ৰম কৰিম। সেই 8 ঘণ্টাৰ সেই শ্ৰমৰ যিখন যুঁজ, সেই যি তেতিয়া আৰম্ভ হ'ল, আপুনি কোৱাৰ দৰে 19 শতিকাৰ শেষৰ ফালে। আজি আমি 21 শতিকাৰ আমি দ্বিতীয়টো দশক পাৰ হৈ প্ৰায় তৃতীয়টো দশকক আমি ধৰি থৈছো। আজিও আমি সেই শ্ৰমিকৰ সেই মৰ্যাদা আমি সঁচাকৈয়ে দিছো নেকি বুলি নিজকে যদি প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে উত্তৰটো ক'ৰবাত অকণমান নয়াৰ্থকেই হ'ব। আৰু শ্ৰমিক বুলি ক'লে আচলতে আমি যিটো সাধাৰণতে আমাৰ মনত যিটো কথা আহে দেই, একেবাৰে বাস্তৱিকতে মই কৈছো যে আমি ক'ৰবাত তৰপ এটা ধৰি দিওঁ। আমি শ্ৰমিক বুলি কৈ দিলেই আমাৰ মনলৈ তাৎক্ষণিকভাৱে আহে এই পথাৰত কাম কৰি থকা, এই ৰাস্তাত কাম কৰি থকা, এই চাহ বাগানত কাম কৰি থকা, এইখিনিকে আমি কিন্তু শ্ৰমিক বুলি আমাৰ মনলৈ তাৎক্ষণিকভাৱে ছবি এখন আহি যায়। কিন্তু সেইটো আচলতে নহয়। কায়িক শ্ৰম যি কৰে তেওঁলোকো শ্ৰমিক, মানসিক শ্ৰম কৰা মানুহো আছে সমাজত, তেওঁলোকো শ্ৰমিকেই। গতিকে আপুনি শিক্ষকজনৰ শ্ৰমটোকো আমি শ্ৰমিক বুলিয়েই ক'ম, চিকিৎসকজনৰ শ্ৰমখিনিকে আমি শ্ৰমিক বুলিয়েই ক'ম। কিন্তু তথাপিও সমাজৰ কিছু কিছু স্তৰত এই যে শ্ৰমৰ বিভাজনটো হৈছে, তাত সমাজখনৰ যেনেকে বিভিন্ন স্তৰ আছে, তেনেকে শ্ৰমিকসকলকো স্তৰীভূত কৰা হৈছে। কিন্তু আমি একেবাৰে তলৰ খাপৰ ফলাই যদি চাওঁ, কৃষকৰ পৰা আৰম্ভ কৰি আমি উদ্যোগবিলাকত কৰ্মৰত শ্ৰমিকসকলৰ কথা, তেওঁলোকৰ অৱস্থা কিন্তু একেবাৰে তথৈবচ। এতিয়াও দুবেলা দুমুঠি খাবৰ কাৰণে তেওঁলোকে চিন্তা কৰিব লগা হয়। আজি 21 শতিকাটো আন্তঃৰাষ্ট্ৰীয় সংস্থা UN, তেওঁলোকে যদিও এইটো ডিক্লেয়াৰ কৰা নাছিলে মে মাহৰ প্ৰথম দিনটো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে, এইটো এটা আপোনালোকে ইতিহাসটো যদি চায় যে তাত অকণমান প্ৰগতিশীল চিন্তা চৰ্চা কৰা

0: কমিউনিষ্ট মুভমেণ্টৰ লগত জড়িত যিখিনি মানুহ আছিলে তেখেতসকলে কিন্তু এই দিনটো দিৱস হিচাপে পালন কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমি 20 শতিকাৰ আৰম্ভণিৰ সময়ত আমি শ্ৰম সংগঠন নহয় জানো, গতিকে জেনেভাত যাৰ কাৰ্যালয় আছে তেওঁলোকেও কিন্তু এটা বিশেষ বিবেক বিষয়বিলাকৰ শ্ৰমৰ কথাটোহে পাতে। বিশেষকৈ চৰকাৰীভাৱে যিবিলাক আমাৰ কৰ্মচাৰী থাকে বা শ্ৰমৰ লগত জড়িত থাকে ন, কিন্তু একেবাৰে সাধাৰণ আমি যিটো শ্ৰমিকৰ কথা কওঁ সেই কথাখিনি যদি পাতোঁ ছবিখন কিন্তু বৰ ধূসৰ। আপুনি এনেই সাধাৰণভাৱে যদি আপুনি চকু ৰাখে, আজি আমি এখন চহৰত আছো গুৱাহাটী মহানগৰত বুলিয়ে কৈছোঁ, যিসকলে এই শ্ৰমৰ লগত জড়িত তেওঁলোকক আপুনি চাব তেওঁলোকৰ কোনো নিৰাপত্তাৰ ব্যৱস্থা নাই। মই একেবাৰে সাধাৰণ এটা তাৎক্ষণিক উদাহৰণ দিব খুজিছোঁ। সেইদিনা ৰাতি প্ৰায় 9:30 বজাত মই উভতি আহোঁতে ঘৰলৈ দেখিছোঁ যে আমাৰ যিটো জল বোৰ্ডৰ পানী যোগান ব্যৱস্থাৰ যিটো আমাৰ সংযোগ দিয়ে তেওঁলোকে ৰাতি কাম কৰে সাধাৰণতে, আৰু মই ৰৈ পেলাই প্ৰায় 10-15 মিনিট তেওঁলোকৰ লগত কথা পাতিছোঁ। যিডাল পাইপেৰে পানী আহে সেইটো চাপ থাকে, কেতিয়াবা এই চাপটো যদি সঁচাকৈ থাকে সেইখিনি মুহূৰ্তত তেওঁলোকৰ তাত তাৰ চাপ আছে নে নাই পৰীক্ষা কৰিবৰ কাৰণে কোনো কিন্তু যন্ত্ৰ পাতি নাথাকে। কৈছে কেতিয়াবা এনেকুৱা হৈছে সেই তেওঁলোকে গম নাপায় যিহেতু ফুটাটো কৰি থাকোঁতে ইমান চাপত পানীটো ওলাই কেতিয়াবা দুৰ্ঘটনা ঘটিছে, মুখত লাগি গৈছে, সেইবিলাক আঘাত হৈছে। গতিকে এইটো এটা মই একদম সাধাৰণ কথা কৈছোঁ। একেবাৰে এতিয়াও আজিৰ দিনতো আমি কিন্তু সেই ধৰণৰ কথাবিলাকৰ কোনো চিন্তা কৰা নাই। তেওঁলোকক যে জীৱনৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি আমি সচেতন কৰিব লাগে তাত কিন্তু সংগঠনবিলাকৰো দায়িত্ব আছে। আমাৰ বহুত সংগঠন আছে, শ্ৰমিক সংগঠন, তেওঁলোকৰো কিন্তু বহুত মই দায়িত্ব আছে বুলি ভাবোঁ এই সচেতন কৰাৰ, তেওঁলোকক সেই বিষয়ে জ্ঞান দিয়াৰ, নহয় জানো। মই আৰু এটা উদাহৰণ দিব খুজিছোঁ, এই কথাটো মই ব্যক্তিগতভাৱে জানো, কাম কৰা শ্ৰমিকসকল আছে তেওঁলোকৰ কোনো সুৰক্ষাৰ বিষয়টো তেওঁলোকক বিশেষ ধ্যান দিয়া নাই। আৰু আপুনি শুনিছে হয়তো, আপোনালোকেও জানিব যে তাত কেইবাজনো শ্ৰমিক আমি হেৰুৱাইছোঁ এই সুৰক্ষাৰ দিশটোৰ প্ৰতি অৱহেলা কৰাৰ কাৰণে। কিন্তু কাৰোবাৰ পুত্ৰ, কাৰোবাৰ স্বামী, যি গোটেই জীৱনটো হয়তো পৰিয়ালটো পোহপাল দিলেহেঁতেন, ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰে আগবঢ়াই লৈ গ'লহেঁতেন বা সমাজখনত আৰু অৰিহণা দিলেহেঁতেন তেওঁৰ কৰ্মৰ যিটো দক্ষতাৰে, কিন্তু সেইটো সেইবিলাক আমি কেতিয়াবা হেৰুৱাই পেলাইছোঁ। গতিকে আপুনি যিহেতু প্ৰশ্নটো কৰিছে যে শ্ৰমিক দিৱসৰ উদযাপন কৰাৰ তাৎপৰ্য আজিও আছে নে নাই, মইতো একেৰকম আজিও আছে। গতিকে এইবিলাক আমি আলোচনা কৰিবলৈ লাগে আৰু বহলভাৱে আলোচনা কৰিব লাগে।
1: মই এইখিনিতে ক'ব খোজোঁ, যেনেকৈ আপুনি ক'লে যে শ্ৰমিকৰ কৰ্মস্থানত যিটো সুৰক্ষা সেই সুৰক্ষা নাই, তেওঁলোকৰ স্বাস্থ্য বীমা নাই, কিন্তু কথাটো হ'ল কোম্পানী আছে বা চৰকাৰৰ যিবোৰ বিভাগ আছে তেওঁলোকেও শ্ৰম আইন বা শ্ৰমিকসকলক সেই ধৰণৰ সুৰক্ষা দিব লাগে। শ্ৰমিকৰ যিখিনি সুৰক্ষা কবচ টুলছ যিখিনি সেইখিনি দিব লাগে, আৰু শ্ৰমিকসকল নিজেও সচেতন হ'ব লাগে। আৰু সেই কথাটোৰ কাৰণে শ্ৰমিক দিৱসৰ তাৎপৰ্য আছে, আমি শ্ৰমিক দিৱস সেইকাৰণে বছৰে বছৰে পালন কৰি আহিছোঁ। আৰু আমাৰ আজিৰ আলোচনাৰ উদ্দেশ্য এয়া, যিসকল শ্ৰমিক, বহল অৰ্থত আমি সকলো শ্ৰমিক, কিন্তু যিসকল কম পাৰিশ্ৰমিক পোৱা মানুহ তেওঁলোককে আমি শ্ৰমিক বুলি বেছি সময়ত গণ্য কৰোঁ বা বুজাওঁ, তেওঁলোকেও আচলতে সচেতন হোৱা দৰকাৰ যে তেওঁলোকক কি কি দৰকাৰ।
0: মানে আপুনি একেবাৰে সঁচা কথাটোৱে কৈছে, আমি আচলতে বাস্তৱিকতে যিবিলাক কাম কৰিব লাগে, আপুনি এতিয়া শ্ৰম আইনৰ কথা কৈছে, ভাৰতবৰ্ষত কেইবাখনো শ্ৰম আইন আছে, কিন্তু সেইবিলাক ক'ৰবাত আপোনাৰ সেই আখৰে আখৰে থাকে বাস্তৱিকতে। তাৰ কাৰণে কিছুমান কিন্তু অনুষ্ঠানো আছে, এনেকুৱা নহয় যে চৰকাৰী অনুষ্ঠান নাই। যে আপুনি যিটো কথা ক'লে যে এই যে শ্ৰমিকসকলক কাম কৰা বিভিন্ন নিৰ্মাণ কাৰ্যতে ব্যৱহাৰ কৰা হওক বা অন্য কাৰ্যতে ব্যৱহাৰ হওক, সেইবিলাক তদাৰক কৰিবৰ কাৰণে কিছুমান মানুহ আছে, কিন্তু আমি সেইবিলাক ক'ৰবাত মানে কাগজে পত্ৰে, মোৰ হাতত যাব 50 গৰাকী শ্ৰমিক আছে, মোৰ অমুকটো আছে, তমুকটো আছে, টিক আমি দি যাওঁ। যেনেকৈ আমি ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত, ডাঙৰ ডাঙৰ উদ্যোগবিলাকত আমি দেখোঁ সোমাই যে অমুকটো আছেনে টিক, তমুকটো আছেনে টিক, তমুকটো আছেনে টিক, আমি সেই বিষয়টোতে থাকোঁ। তাৰ আমি ভিতৰৰ কথাবিলাকলৈ আমি নাযাওঁ। মই একদম সাধাৰণ এটা উদাহৰণ কৈছোঁ, একদম মই বাস্তৱ যিহেতু এইবিলাক চকুত পৰি থাকে। আপুনি ডাঙৰ ডাঙৰ মলবিলাক দেখিছে, তাত 8 ঘণ্টা 12 ঘণ্টালৈকে কাম কৰা ল'ৰা ছোৱালী আছে, শ্ৰমিক নহয় জানো, একেবাৰে। মই সেই কথাটোৱে ক'ব খুজিছোঁ যে তেওঁলোকৰ এখন টুলৰ ব্যৱস্থা নাই। তেওঁলোকে যে 2 ঘণ্টা, এগৰাকী মহিলা, মই মানে ভাগ কৰা নাই, তথাপিও মহিলা এগৰাকী বিভিন্ন ক্ষেত্ৰত আমি ভাবোঁ যে বিভিন্ন সমস্যা থাকে। যেনে আপুনি, মই একেবাৰে খোলাকেই কৈছোঁ, যেনে মাহেকীয়া অৱস্থাৰ সময়ত মহিলা এগৰাকী কেনেকুৱা ধৰণৰ শাৰীৰিক আৰু মানসিক এটা আপোনাৰ এটা অৱস্থাত থাকে, সেইখিনি সময়তো তেওঁলোকে কাম কৰিব লগা হয়, কিন্তু তেওঁলোকে বহিব নোৱাৰে, তেওঁলোকৰ নিয়ম নাই, গতিকে তেওঁলোকে নোৱাৰে। আপুনি দেখিব যে প্ৰস্ৰাৱগাৰত গৈ, প্ৰস্ৰাৱ কৰাৰ মানে সময়ত গৈ, তাতেই কাৰ্টনৰ সেইবিলাক বস্তু অনা, সেই কাৰ্টনৰ হেৰি

0: পাৰি বহি থকা শ্ৰমিক আপুনি দেখিব, কিন্তু বাহিৰৰ পৰাতো ফটফটীয়া লাগে, খুব ধুনীয়া তেওঁলোকৰ ইউনিফৰ্ম থাকে, মানুহক ভাল ব্যৱহাৰ কৰে, তেওঁলোকে বয় বস্তু বিকাত সহায় কৰে, কিন্তু তেওঁলোকৰ সেই সুবিধাবিলাক নাই। একেবাৰে সাধাৰণ সেইদিনা এটা ঘটনা ঘটি গৈ যে গুৱাহাটীৰ এখন বিখ্যাত মলত, আমি নামটো নকওঁ বাৰু, তো তাতে এগৰাকী তেনেকুৱা শ্ৰমিক তেওঁ ডিউটি কৰি থকাৰ সময়তে তেওঁ নিহত হৈছে, তেওঁ আচলতে কম্পেনচেশ্যন পাব লাগে। এই ধৰণৰ কথাবিলাক কিন্তু আমাৰ যদিও আইনত আছে, কিন্তু আমাৰ বাস্তৱিকতে সেই সেইবিলাক প্ৰয়োগ হোৱাত কিন্তু গৌৰৱত আমি হিন্দেৰি থকা দেখা যায়। গতিকে আমি এই কথাবিলাক মানে অকণমান শ্ৰমিক দিৱসটো উদযাপন কৰিলেই নহয়, আমি বৰ বৰ ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি অমুক কৰিব লাগে তমুক কৰিব লাগে বুলি, কিন্তু একেবাৰে সৰু সৰু কথা, তেওঁলোকৰ যিটো নিৰাপত্তা জীৱনৰ প্ৰতি, তেওঁলোকৰ ন্যূনতম মজুৰিও আনকি নাপায়, বহুত ক্ষেত্ৰত নাপায়, বহুত শ্ৰমিক বহুত খণ্ড আছে তেওঁলোকৰ সাধাৰণ যিখিনি ন্যূনতম মজুৰি চৰকাৰেও নিৰ্ধাৰণ কৰি দিছে সেইখিনিও তেওঁলোকক নিদিয়ে, মাজত মধ্যভোগী থাকে।
1: এইবিলাকে আমি কথা পাতিম। এইখিনিতে পৰিস্মিতা, আমাৰ লগত যুক্ত হৈছে এগৰাকী শ্ৰমিক সংগঠনৰ নেতা শিৱপ্ৰসাদ ডেকা। তেওঁ শ্ৰমিক দিৱসৰ তাৎপৰ্য আৰু শ্ৰমিকৰ কল্যাণৰ কাৰণে ইউনিয়নসমূহে, এই সংস্থাসমূহে কি কি ব্যৱস্থা হাতত লৈছে তেওঁৰ সৈতে আমি কথা পাতো। তেওঁ আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে।
2: আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস, যাক আমি মে দিৱস বুলি কওঁ, এই মে দিৱসৰ যিটো তাৎপৰ্য, এই মে দিৱসৰ সৈতে জড়িত হৈ আছে নিৰ্মম ইতিহাস। 1886 চনৰ পহিলা মে'ত আমেৰিকাৰ চিকাগো চহৰৰ হে মাৰ্কেটত যেতিয়া হেজাৰ হেজাৰ কল কাৰখানাৰ শ্ৰমিক ৰাজপথলৈ ওলাই আহিছিল 8 ঘণ্টা কৰ্ম সময়ৰ দাবীত, সেই শ্ৰমিকসকলৰ ওপৰত কল কাৰখানাৰ মালিক পক্ষ আৰু আৰক্ষী বাহিনীয়ে নিৰ্মম অত্যাচাৰ চলাইছিল, যাৰ পৰিণতিত কেইবাগৰাকী শ্ৰমিকে শ্বহীদৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। আৰু সেই যে সূত্ৰপাত, তাৰ পিছত দেশে দেশে আমেৰিকাকে ধৰি বিভিন্ন দেশত 8 ঘণ্টা কৰ্ম সময়ৰ দাবীত, 8 ঘণ্টা কাম, 8 ঘণ্টা বিশ্ৰাম আৰু 8 ঘণ্টা বিনোদন, তাৰ দাবীত দেশে দেশে শ্ৰমিক আন্দোলন গঢ় লৈ উঠিল আৰু আন্তঃৰাষ্ট্ৰীয় আৰু অৱশেষত দীৰ্ঘকাল ধৰি সংগ্ৰাম চলোৱাৰ পিছত 8 ঘণ্টা কৰ্ম সময়ৰ দাবীটো বিভিন্ন দেশে মানি লবলৈ বাধ্য হল আৰু তেতিয়াৰে পৰা 8 ঘণ্টা কৰ্ম সময়ৰ দাবী আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত হৈ আহিছে। ভাৰত চৰকাৰে তাৰেই অংশ হিচাপে 42খন শ্ৰম আইন তেওঁলোকে সংশোধন কৰি তেওঁলোকে নতুনকৈ সজাই পৰাই লৈ 4খন শ্ৰম সংহিতা তেওঁলোকে প্ৰস্তুত কৰিছে, 4খন। এইটো হৈছে মূল কথা। এতিয়া প্ৰশ্নটো হৈছে যে আজি বহু প্ৰতিষ্ঠানত, আনকি সংবাদ প্ৰতিষ্ঠানতো, মালিক পক্ষই বা চৰকাৰে ইউনিয়ন গঠন কৰাৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া সেইটোক তেওঁলোকে জটিল কৰি পেলাইছে আৰু ইউনিয়নবিলাক কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁলোকৰ শ্ৰমিক কৰ্মচাৰীসকলৰ অধিকাৰ অৰ্জনৰ ক্ষেত্ৰত, স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে এই পৰিৱৰ্তিত পৰিস্থিতিত। এটা সময়ত আছিল যেতিয়া এখন কল্যাণকামী চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ কল্যাণৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগে। আজি আপোনালোকে দেখিছে যে গোটেই অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিবিলাকত, ওচৰ পাজৰত বা কিছু দূৰলৈকে বহু শ শ কল কাৰখানা গঢ়ি উঠিছে। কল কাৰখানা বুলি ক'লে বেছিভাগ ক্ষেত্ৰতে পেকেজিং, সৰহ ক্ষেত্ৰতে সেইটো হৈছে পেকেজিং আৰু অন্যান্য সৰু সুৰা বটলিং, এইবিলাক গঢ় লৈ উঠিছে। তাত একো একোজন শ্ৰমিকে 12 ঘণ্টা 14 ঘণ্টা পৰ্যন্ত কাম কৰিবলগীয়া হয় একেবাৰে ন্যূনতম মজুৰিত। এই যিটো 8 ঘণ্টীয়া কৰ্ম সময়ৰ যিটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি, সেই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিটোক এই ধৰণে কুঠাৰাঘাত কৰা হৈছে বা নৎসাত কৰিবলৈ বিচৰা হৈছে। আজি নামমাত্ৰ মজুৰি দিয়া হয়। এতিয়া প্ৰশ্নটো হল যে এই শ্ৰমিক কৰ্মচাৰীসকলৰ প্ৰতি আমাৰ সমাজৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাও কিন্তু এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। গতিকে মে দিৱসৰ আহ্বান হৈছে যে এই যিটো শ্ৰমিক কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্য, এই ন্যায্য প্ৰাপ্য যাতে তেওঁলোকে আদায় পায়, তাৰ কাৰণে সকলোৱে, সকলো ৰাজনৈতিক দল, সকলো সংগঠন, সকলো সামাজিক সংগঠন, সকলোৱে এই ক্ষেত্ৰত তৎপৰ হোৱা উচিত, বা অকণমান শ্ৰমিক কৰ্মচাৰীসকলৰ কথা সকলোৱে ভবা উচিত।
1: যিখন আমাৰ পুৰণি শ্ৰম আইন আছিলে, সেই আইনখন সলনি কৰি এতিয়া 4খন নতুন শ্ৰম সংহিতা কাৰ্যকৰী কৰা হৈছে। সেই শ্ৰম সংহিতাত শ্ৰমিকসকলৰ মৰ্যাদা, তেওঁলোকৰ সুৰক্ষা আৰু আৰ্থিকভাৱে শক্তিশালী কৰাৰ বাবে বহুবোৰ ব্যৱস্থা লৈছে আৰু সময়ে সময়ে সেইখিনি কাৰ্যকৰীও হ'ব বুলি আমি আশা কৰিছোঁ। কিন্তু চৰকাৰে নিজৰ দায়িত্বখিনি পালন কৰিব, কিন্তু তাৰ বাহিৰে আমাৰ সমাজখনৰ, সেই শ্ৰমিকসকলৰ প্ৰতি আমাৰ কৰণীয়, মানে ধৰক আমাৰ ঘৰত কাম কৰা মানুহগৰাকীৰ পৰা আৰম্ভ কৰি

0: আমাৰ ছচাইটিত সেই জাবৰ উঠোৱা মানুহজনৰ পৰা আৰম্ভ কৰি যিসকল সৰু সৰু মানুহখিনি আছে, সৰু সৰু কাম কৰে যিসকলে, আমি শ্ৰমিক বুলি ক'লে যিসকল সাধাৰণতে আমাৰ মনলৈ আহে, সেই মানুহখিনিক আমি কিদৰে সন্মান কৰিব পাৰোঁ বা তেওঁলোকে উচিত মজুৰি যাতে পাওক বা তেওঁলোকক যি আমি সন্মান দিব লাগে, সেই ক্ষেত্ৰত আমাৰ কৰণীয়, আমাৰ সমাজখনৰ কৰণীয় কি বুলি ভাবে আপুনি?
1: আচলতে এই কথাটো ক'ব লাগিলে এটা শব্দ ইংৰাজীত ক'ব লাগিব, যিটো ডিগনিটি অফ লেবাৰ। সেই কথাটো আমি আচলতে উপলব্ধি কৰাই নাই এতিয়া। ভাৰতবৰ্ষৰটো কথাটো বেলেগ, অসমীয়া সমাজে আমি শ্ৰমিকসকলক ইমান বেছি এটা হেয়ক জ্ঞান কৰোঁ নহয় জানো। আমি এতিয়াও চাহ বাগিচাৰ শ্ৰমিকসকলক এতিয়া আমি বৰ ভাল দৃষ্টিৰে নাচাওঁ, কিন্তু ৰাতিপুৱা উঠি আমাক এটা আনন্দ দিয়ে ৰঙা চাহকাপ বা যি কাপে আমি নাখাওঁ, তাৰ কিন্তু ফলটো কিন্তু তেওঁলোকৰ। যদি আপুনি এটা কথা কৈছে যে চাফাই কৰ্মীবিলাক, গুৱাহাটীত আপুনি মন কৰিব দুটা তিনিটা দিনত কেতিয়াবা বছৰত চাফাই কৰ্মীবিলাকে কাম নকৰে। আপুনি গলিয়ে গলিয়ে যাব নাকত ৰুমাল লগাই, তাৰ অৰ্থটো কি?
2: তেওঁলোক অপৰিহাৰ্য,
1: গতিকে সমাজৰ প্ৰতিটো অংশই আচলতে অপৰিহাৰ্য। আমি যদিও শ্ৰমিক বুলি কৈছোঁ, আমাক বটালিৰে সেই গজাল মৰা মানুহটো লাগিব, পাইপডালৰ বেয়া হৈছে এইটো ঠিক কৰি দিয়া মানুহটো আমাক লাগিব, প্ৰয়োজন আছে। এই সকলোবোৰ লগ লাগিয়ে এখন সমাজ হয়, মানে কেৱল অভিযন্তাসকলে সমাজৰ একেবাৰে আপুৰুগীয় অংগ নহয়, যিয়ে আৰ্হিটো বনাই দিয়ে ঘৰৰ তেওঁ সমাজৰ একেবাৰে অপৰিহাৰ্য অংগ নহয়। ই যে আপোনাক চব্জি লাগিব বুলি কৈ পেলাই ৰাতিপুৱা যে সাৰখন লৈ পেলাই আপোনাৰ ওচৰলৈ গৈছে, এইটো মই ঘৰ বুলি কোৱা নাই, গাঁৱতো ধৰক তেনেকুৱা পৰম্পৰা আজিকালি আৰম্ভ হৈ গৈছে। গাঁৱতো আপোনাৰ ফেৰিৱালা বুলি কওঁ আমি, হয়নে নহয়? সেই প্ৰত্যেকজন মানুহৰ কিন্তু প্ৰয়োজনীয়তা আছে সমাজত, আৰু আমি তেখেতসকলক আচলতে মৰম কৰিবই লাগিব। বিশেষকৈ মই গুৱাহাটীত যেতিয়া প্ৰথম আহিছোঁ আজিৰ পৰা 30 বছৰ আগত, ঐ ৰিক্সাৱালা শুনি পেলাই মানে কি ঐ ৰিক্সাৱালা, মানে তেওঁকতো দাদা বুলিও মাতিব পাৰে, ঐ দাদা যাব নেকি, হয়নে নহয় কথাটো? আৰু মাৰপিট কৰা কথা আন্তবিলাকতো আমি দেখিছোঁ, দাবী ধমকিবিলাকতো দেখিছোৱেই, মানে ঠেলা চলোৱা মানুহজনক আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ আৰু বাকী কথাবিলাক আমি নকওঁৱেই। গতিকে আমাৰ প্ৰথম কথাটো হৈছে কি, যে আমাৰ সেই মানসিকতাৰ পৰা সেই বস্তুটো আমি নতুন ল'ৰা ছোৱালীকো শিকাব লাগিব, যে আমি তেওঁলোকক সন্মান কৰিব লাগিব আৰু তেওঁ তোমাৰ ঘৰখনৰ এটা মানে অংগ। আমাৰ ঘৰৰ কিবা এটা অসুবিধা হয়, আজি ইলেক্ট্ৰিচিয়ান এজনৰ যদি অসুবিধা হয়, আমাৰ যদি নাথাকে চৌপাশে, ৰাতি কিবা এটা হেৰি হ'ল, আপুনি পাৰিব নেকি, মই পাৰিম নেকি, মই নোৱাৰোঁ, সেইটো এন্ধাৰত থাকিব লাগিব। কিন্তু ল'ৰা ছোৱালীকো শিকাব লাগিব যে আপুনি মন কৰিব যে ঘৰুৱা কাম কৰা যিবিলাক মানুহ থাকে, সেই মহিলাই হওক বা পুৰুষে হওক, আমি কেনেকৈ ব্যৱহাৰ কৰোঁ। এতিয়াও বহু সমাজত এনেকুৱা মানুহ আছে যে সেই কাম কৰা ল'ৰাটোক বা সেই কাম কৰা ছোৱালীজনীক, যিটোক আমি পোৱালী বুলি কওঁ বা আপি বুলি মাতোঁ, ভালটো নামেৰে আমি নামাতোঁ, বহুত ক্ষেত্ৰতে নামাতোঁ, সেই ছোৱালীজনী বা ল'ৰাটোৰ ৰাতি শোৱাৰ বিচনাখন ক'ত হয় আপুনি জানে? পাকঘৰৰ এটা কপট চুকত, নহ'লে একেবাৰে ষ্ট'ৰ ৰুমত, মানে য'ত আমি লেতেৰা বস্তুবিলাক আমি থৈ দিওঁ, তাতে ধৰক এখন কঠৰ নিচিনা কিবা পাৰি দিম, তাতেই শুব। কিয়, সেই ছোৱালীগৰাকী সেই ল'ৰাজনে আপোনালোকৰতো দিনটোত ঘৰৰ গোটেইখিনি কাম কৰি দিছে, আপোনাক খুৱাইছে, ল'ৰাক স্কুললৈ লৈ গৈছে, তাক কাপোৰ পিন্ধাই দিছে, ইউনিফৰ্মটো ইস্ত্ৰি কৰি দিছে, তাৰপিছত আকৌ তেওঁক খোৱাৰ সময়টোতো আছেই বাৰু, খোৱা একেবাৰে শেষত আমি খাবলৈ দিওঁ, তাৰ বা তাইৰ ভোক লাগিছে নে নাই আমি নাজানো, বা আমি নুসুধো, বা কিবা যদি খাইছে, কিবা নুসুধাকৈ যদি পাকঘৰটোত গৈ পেলাই খাইছে, মুখত যদি দেখিলে মাতিলে ঐ আপি এইফালে আহ বুলি কওঁতে যদি মুখত যদি মানে খাই পেলাই ওলাই আহিছে, তো কি খাইছ, হয়নে নহয়? গতিকে এই ধৰণৰ কথাবিলাক কিন্তু সমাজৰ পৰা বৰ আঁতৰি যোৱা নাই। অনুষ্ঠসকলৰো দায়িত্ব আছে আৰু শিক্ষা প্ৰতিষ্ঠানবিলাকৰ দায়িত্ব আছে, মই ভাবোঁ শিক্ষকসকলৰ আটাইতকৈ বেছি সমাজত মানে দায়িত্ব আছে তেওঁলোকক এই ধৰণৰ কথাবিলাক শিকোৱাটো, যে সমাজ এখনত এই শ্ৰমিকসকলৰ, এই কাম কৰা বনোৱাসকলৰ, তেওঁলোকৰ প্ৰয়োজনীয়তাটো কিমান, তেওঁলোক নহ'লে সমাজখন অচল অৱস্থা হৈ যাব। আমি সেনেকুৱা প্ৰায় বহুত সময়ত আমি চহৰ বা সৰু সৰু প্ৰত্যন্ত নগৰবিলাকত আমি দেখি থাকোঁ যে কিছুমান উৎসৱ আহিলে আমাৰ হাহাকাৰ অৱস্থা হৈ যায়, আমি নাপাওঁ বহুত বহুত ক্ষেত্ৰত বহুত ধৰণৰ মানুহ। তো আজি এতিয়া নতুনকৈ যিবিলাক আপোনাৰ ল'ৰা ছোৱালী আহিছে নতুন, আজি যোৱা লকডাউনৰ পিছৰ কিছুমান বস্তু আমাৰ চহৰত হৈছে, সেইবিলাক কেনেকৈ, যেনেকৈ খাদ্য যোগান ধৰা ল'ৰা ছোৱালীবিলাক ঘৰে ঘৰে, এতিয়াতো একেবাৰে আজি 6 মাহমানৰ পৰা হৈছে যে আপুনি গেলামালৰ বস্তুখিনি যোগান ধৰা ল'ৰা ছোৱালীখিনি, তেওঁলোকৰ অৱস্থা কিন্তু একদম তথৈবচ। ডাঙৰ ডাঙৰ কৰ্পৰেটবিলাকেও তেওঁলোকক শোষণ কৰে, আমিতো
2: সন্মান
1: নিদিয়ে। কিন্তু আপুনি দহ মিনিটত আপুনি ঘৰত এটা বস্তু লাগে, আপুনি যাবলৈ আপোনাৰ সময় নাই, যে পিঁয়াজ এক কিলো লাগে, আলু এক কিলো নাই, আপুনি কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈছে পাহৰি গ'ল, বা ঘৰৰ যদি কাৰোবাৰ মানুহ এজনকো কৈছে যে এইখিনি লৈ আহিব তেওঁ পাহৰি গ'ল, আমি লগে লগে কৰিছো।

0: এই এপছবিলাকৰ থ্ৰুদি, কিন্তু সেই মানুহজনক আমি কিন্তু বৰ ভাল ব্যৱহাৰ নকৰোঁ।
1: নকৰোঁ আৰু যদি সময়ত আহি পোৱা নাই সেই প্ৰতিষ্ঠানটোলৈ আমি অভিযোগ লিখিম, 10 মিনিটত তেওঁৰ এটা দুৰ্ঘটনা হ'ব পাৰে। আমি কিন্তু গ্ৰাহকসকল বা সাধাৰণ মানুহসকল সেইটোৰ প্ৰতি সচেতন নহয়। আচলতে সেই সহমৰ্মিতাটো লাগিব, নহয়নে?
0: গুগল মেপে তেওঁক ঠিকনাটো দিওঁতে ক'ৰবাত ভুলো কৰে ন, মানে এইবিলাকতো যান্ত্ৰিক বস্তু। আমি বহুত ক্ষেত্ৰতে দেখোঁ যে কোনোবা এটা ৰাস্তাৰে তেওঁক দেখুৱাব লাগিছিলে ওলোটা পাকেৰে, আমাৰ নিজৰ ক্ষেত্ৰতো হয়। আমি যদি ক'ৰবাত সেই বস্তুটো ব্যৱহাৰ কৰি গৈছোঁ যে বেলেগ এটা ৰাস্তাৰে যাব লাগিছিলে, গৈ গৈ দেখুৱালে জংঘল এটা ৰাস্তা। তো এই কথাবিলাক আমি মানে এই শ্ৰমিক দিৱসৰ সময়তে অকল নাভাবি, মানে আমি আচলতে ভাবিব লাগে। আৰু আৰু আপোনালোকৰ নিচিনা অনুষ্ঠানৰ দায়বদ্ধতাৰ মই ভাবোঁ বেছি আছে, কাৰণ আকাশবাণীৰ এতিয়াও গুৰুত্ব এতিয়াও আছে। আকাশবাণীক মানুহে বুকুত লৈ এতিয়াও ৰাতি শুৱে, ৰাতি সাৰ পায়। আমাৰ জীৱনটোতো আকাশবাণীৰে আৰম্ভ হৈছিলে, গতিকে এই ধৰণৰ অনুষ্ঠানৰ এতিয়াও আপোনাৰ হেৰি আছে, দৰকাৰী। মাজে মাজে এই ধৰণৰ মই ভাবোঁ তেওঁলোককো আনি তেওঁলোকৰনো কি সুবিধা অসুবিধা। মাজে মাজে দুই এটা তেনেকুৱা অনুষ্ঠান আচলতে কৰিব পাৰিলে মই ভাবোঁ আৰু বেছি ভাল হ'ব বুলি।
1: আমি নিশ্চয় তেনেকুৱা কৰিম। আৰু এইখিনিতে যিহেতু সমাজৰ দায়বদ্ধতাৰ কথাটো ওলাইছে, আমাৰ বহু অগ্ৰজ শ্ৰদ্ধেয় কবি সাহিত্যিকে শ্ৰমিকসকল যে সমাজৰ এটা ঘাই অংগ, তেওঁলোকৰ অৱদান যে অনস্বীকাৰ্য, তেওঁলোকে বিভিন্ন সৃষ্টিৰ মাধ্যমেৰে সেই কথা কৈ থৈ গৈছে। আৰু আপুনি যিহেতু এগৰাকী প্ৰগতিশীল লেখক, কবি আৰু একেদৰে গায়কো, গতিকে তেনেকুৱা কিবা আমাক আজি কৈ শুনাব নেকি যি শ্ৰমিকসকল উদ্বুদ্ধ হ'ব পাৰে আৰু লগতে সমাজৰ যিখিনি সচেতন লোক আছে তেওঁলোকো উদ্বুদ্ধ হ'ব পাৰে?
0: জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ সুন্দৰ কেইটামান শব্দ লিখি থৈ গৈছে, কাৰখানাৰ বনোৱা নতুন দিনৰ ৰণুৱা, নতুন মনৰ মনোৱা মই, জয় হাতুৰীৰ জয়, জয় বটালীৰ জয়, কোৰকটাৰীৰ জয়, জয় ভাগৰৰ ভোক পিয়াহৰ জয়, কপালৰ পৰা ভৰিত পৰা ঘাম টোপালৰ জয়, কাৰখানাৰ বনোৱা নতুন দিনৰ ৰণুৱা, নতুন মনৰ মনোৱা মই, জয় হাতুৰীৰ জয়, জয় বটালীৰ জয়, কোৰকটাৰীৰ জয়, জয় ভাগৰৰ ভোক পিয়াহৰ জয়, কপালৰ পৰা ভৰিত পৰা ঘাম টোপালৰ জয়, মই চলোৱা ৰেলগাড়ীৰ, মই চলোৱা ট্ৰাক লৰিৰ, জয় বনোৱাৰ হাত ভৰিৰ, দিনটো খতা আধা পেটিৰ জয়, নতুন গানৰ নতুন প্ৰাণৰ নতুন হাঁহিৰ সুন্দৰৰে জয়, কাৰখানাৰ ৰণুৱা নতুন দিনৰ বনোৱা, নতুন মনৰ মনোৱা মই।
1: এইখিনি মই আৰু এটা কথা ক'ব খুজিছো, য'ত শ্ৰমিক আন্দোলনৰ আৰম্ভ হৈছিল আমেৰিকাৰ চিকাগো চহৰত, তাত আচলতে বনোৱাসকলে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবেও এটা গান লিখিছিল আৰু সেই গানটো আমাৰ হেমাংগ বিশ্বাসে আমাৰ অসমীয়াত গাই খুব জনপ্ৰিয় কৰিছিল। সেই গানটোৰ দুষাৰিমান যদি শুনো আমাৰ সকলো উদ্বুদ্ধ হ'ব বুলি।
0: এইটো আচলতে মহত্তম মানে বেলাত, যিটো লোক মালিতা মহত্তম বেলাত বুলিয়ে কৈছে, আৰু এইটো অসমৰ এগৰাকী স্বনামধন্য শিল্পী, গণশিল্পী হেমাংগ বিশ্বাসে তেতিয়াই গাই থৈ গৈছে, অসমীয়াটো গাইছে, তেখেতে বঙালী ভাষাটো গাইছে। অকণমান গুণগুণাই দিছো বাৰু।
2: জন হেনৰি তীখা ৰাখৰে লিখা নাম তাৰ, যেনে তা চলন্ত ইঞ্জিন, হাতুৰীৰ তালে তালে গান গাই সুৰীৰে ৰং মনে কাম কৰে ৰাতি দিন, হু হু হু হু ৰং মনে কাম কৰে ৰাতি দিন, কলা কঠুৱা শিলত কটা হেনৰি, গ্ৰেনেটেৰে গঢ়াপে সিজলমল, কলা কঠুৱা শিলত কটা হেনৰি, গ্ৰেনেটেৰে গঢ়াপে সিজলমল, হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে, হাতুৰীয়ে মাথো তাৰ সমল, হো হো হো হো হাতুৰীয়ে মাথো তাৰ সমল, হো হো হো হো হাতুৰীয়ে মাথো তাৰ সমল, পশ্চিম ভাৰ্জিনিয়াৰ ৰেল সুৰঙত শিলৰ পাহাৰ কাটি কাটি, পশ্চিম ভাৰ্জিনিয়াৰ ৰেল সুৰঙত শিলৰ পাহাৰ কাটি কাটি, ৰেল লাইন পতা হ'ব হেনৰিৰ হাতুৰীত, কোবে কোবে পাৰ হয় ৰাতি, হু হু হু হু কোবে কোবে পাৰ হয় ৰাতি, জন হেনৰিৰ চেনেহৰ লগৰী নাম তাৰ মেৰী মেকডেলিন, জন হেনৰিৰ চেনেহৰ লগৰী নাম তাৰ মেৰী মেকডেলিন, সুৰঙৰ বুকুতে কাণ পাতি শুনিছিল হেনৰিৰ।

0: সুন্দৰ এই গীতবিলাকে আচলতে বুজাই দিয়ে যে শ্ৰমিকসকলে কি কষ্টৰে কেনে এটা সময়ৰ মাজেৰে তেওঁলোকে পাৰ কৰিছিলে আৰু সেই একেখিনি কষ্ট একেখিনি সংগ্ৰাম আজিৰ দিনতো চলিয়ে আছে একেধৰণে।
1: মই এই কথাটোৱে ক'ব খোজোঁ পৰিস্মিতা, আচলতে আমি যদি সুন্দৰ ৰাস্তা এটাৰে আহিছোঁ তেতিয়াহ'লে সেই শ্ৰমিকজনৰ তেওঁৰ শ্ৰম তেওঁৰ ত্যাগ জড়িত হৈছে, তেওঁৰ ঘাম জড়িত হৈ আছে। আমি এখন চিকচিকীয়া গাড়ীৰে আহিছোঁ কিন্তু আচলতে তেওঁলোকৰ শ্ৰমৰ বিনিময়ত। গতিকে এই শ্ৰমিকখিনিক, এই শ্ৰেণীৰ মানুহখিনিক আমি যথাযোগ্য সন্মান মৰ্যাদা দিয়া উচিত আৰু আমাৰ আজিৰ অনুষ্ঠানৰ উদ্দেশ্যও সেয়াই। কিন্তু আমি সকলোখিনি সামৰি ল'ব নোৱাৰিলোঁ কাৰণ সমান মজুৰিৰ কথা আছিলে, পুৰুষ মহিলাৰ এইটোও এটা এতিয়াও বিসংগতিপূৰ্ণ কথা হৈয়ে আছে। আশা কৰিছোঁ নতুন শ্ৰম সংহিতাই এই সকলোবোৰ আসোৱাহ দূৰ কৰিব
0: আৰু আমি আচলতে প্ৰত্যেকেই এই কথাটো হৃদয়ংগম কৰিব লাগে যে শ্ৰমিকসকলৰ শ্ৰমৰ জৰিয়তেহে আমি এখন সুন্দৰ সমাজ সকলোৱে পাইছোঁ, তেওঁলোক আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ।
2: বিষ্ণুপ্ৰসাদ ৰাভাই কৈ গৈছে, তই খুৱাব বিশ্ববাসীক মাটি ফালি ধান, তই যোগাব ধনী শ্ৰেণীক অস্ত্ৰ শক্তিমান, কাৰখানা কল তোৰেই সৃজন পথাৰ শুভহল, নাঙল কাঁচি হাতুৰ ইদাৰ যাদুকৰি ফল ঐ যাদুকৰি ফল। সেই বিষ্ণুপ্ৰসাদ ৰাভাও সেই তাহানিতে কৈ আছে, প্ৰসংগ আজিও আছে, পাহৰ আমি যে সুন্দৰ কোঠাটোত বহি আজি কথা পাতিছো এই গোটেই কিন্তু সেই শ্ৰমৰে ফল। গতিকে আমি আজি এই দিৱসত তেখেতসকলক সঁচাকে আমি শ্ৰদ্ধাৰে, যিসকলে তেওঁলোকৰ প্ৰাপ্য দাবীৰ কাৰণে যুঁজি তেওঁলোকে জীৱন বলিদান দিছে না, তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু যিবিলাকে এতিয়াও যুঁজি আছে তেওঁলোকক আমি অভিনন্দন জনাইছো আৰু যিবিলাক জড়িত হৈছে কামৰ লগত তেওঁলোকক শুভেচ্ছা জনাইছো আজি এই শ্ৰমিক দিৱস।
1: তেওঁলোক সকলোৰে জীৱন সুন্দৰ
2: সুন্দৰ হওক
1: আৰু সেই আশাৰে আমি পৰিস্মিত আজি সামৰিব লাগিব নহয়। আজিৰ অনুষ্ঠান তেন্তে ইমানতে সামৰিছো, ধন্যবাদ আপোনাক।
2: ধন্যবাদ।
3: দৃষ্টিপাত অনুষ্ঠানত আজি শ্ৰোতাসকলে শুনিলে শ্ৰমিক শ্ৰেণীৰ প্ৰতি সমাজৰ দায়বদ্ধতা শীৰ্ষক এটি আলোচনা। আজিৰ অতিথি আছিল শিল্পী, লেখক, সমাজ সংগঠক হুমায়ুন চৌধুৰী। অনুষ্ঠানটিৰ আঁত ধৰিলে পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে পাৰ্বিন হুছেইনে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ তোমাৰ দুচকুতে শ্ৰব্য সংকলনটিৰ পৰা মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক লয় শ্ৰব্য সংকলনটিৰ পৰা পাপৰি শৰ্মাৰ কণ্ঠৰীতি গীত।

0: আকাশবাণীৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত পিতৃ ৰাজেন পাম গুৱাহাটীৰ পৰা উভতি গৈছিল চুতমতীয়ালৈ। পাছলৈ পিতৃ ৰাজেন পামে গাৰোপাহাৰ জিলাত চাকৰি পাইছিল। মুকুল ৰাভাৰ শৈশৱৰ বছৰ চেৰেক গাৰোপাহাৰত অতিবাহিত হৈছিল। এই সন্দৰ্ভত তেওঁ কয়,
1: গাৰোপাহাৰ জিলাত তেওঁ ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে চাকৰি পাইছিলে। সেইটো মোৰ শৈশৱকালটো কিন্তু কিছু তাত থাকিছে, য'ত দেউতাই এটা ব্লকত ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে কাম কৰিছিলে। সেয়া আছিল আজি ইষ্ট গাৰো হিলছ হৈছে মেণ্ডি পাথাৰ বুলি জেগাডোখৰ, তাৰপৰা আৰু কিছু দূৰত্বত দিলমা বুলি ঠাই এখন আছে, তাৰ কাষত এখন য'ত নেকি সেই উন্নয়ন খণ্ডৰ কাৰ্যালয়টো আছিলে, সেইখনৰ নাম হ'ল ঠাইখনৰ দিলমা আৰু গাঁওখনৰ নাম হ'ল গাংডুবি। সেই গাংডুবি গাঁওখনত মোৰ শৈশৱ কিছু গৈছে, য'ত নেকি আমি অলপ ঘূৰি ফুৰাৰ কথা মোৰ ভালকৈ এতিয়াও মনত আছে। আজি কিছুদিন আগত মই সেইখন গাঁৱত চাই আহিছোঁ যে মই সেই সময়ত এই ঘূৰি ফুৰা ঠাইবোৰ কেনে আছে বুলি। এতিয়াও খণ্ড উন্নয়নৰ সেই কাৰ্যালয়বিলাক ৰিন'ভেশ্যন হৈছে, অৱশ্যে তাত এতিয়াও সেই ঘৰবিলাক এতিয়াও আছে। তো তাত থাকোঁতেও দেউতাই যেতিয়া ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে চাকৰিত যোগদান কৰিছিলে, তেতিয়াও কিন্তু দেউতাই ৰাঞ্চিত গৈছিলে প্ৰশিক্ষণৰ কাৰণে। তাৰ নেক্সট শান্তি নিকেতনত দেউতাই প্ৰশিক্ষণৰ কাৰণে যাবলগীয়া হৈছিল, মানে ব্লকৰ ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে। তো এই সামগ্ৰিকভাৱে সাংস্কৃতিক সামাজিক শৈক্ষিক জগতখনৰ লগত দেউতাৰ যিটো বিচৰণ কথা, সেই গোটেইখিনি মোৰ মানসপটত এতিয়াও স্পষ্ট হৈ আছে, যাৰ ফলত নেকি মোৰ চিন্তাধাৰাটো অলপমান তেনেধৰণে মানে যোৱাৰ এটা প্ৰৱণতা থাকি গৈছে।

গতিকে মই এজ এ প্ৰধান শিক্ষক যেতিয়া স্কুলখনত মই বিষ্ণু ৰাভা দিৱস পাতিলোঁ তেতিয়া কিন্তু আমি জন্মদিনটোত পালন কৰিছিলোঁ যে 31 জানুৱাৰী দিনাখন জন্মদিনটোত। তো তেতিয়া যেতিয়া বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ সেইখন গাঁৱত তেতিয়া বিদ্যুতৰ ব্যৱস্থা নাই, পকীপথ নাই, যোগাযোগৰ কোনো ব্যৱস্থাই নাই। তেতিয়া কি সাহসেৰে মই তাত বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ আৰু সেই বিষ্ণু ৰাভাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবৰ কাৰণে মাতিছিলোঁ আমাৰ অসমৰ বৰেণ্য বিশিষ্ট গীতিকাৰ কেশৱ মহন্তক। কেশৱ মহন্ত গৈছিলে মোৰ সেইখন স্কুলত বিষ্ণু ৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবৰ কাৰণে। আৰু তেতিয়া ৰেডিঅ'ৰ বিশিষ্ট বৰেণ্য সন্মানীয় ব্যক্তি খগেন মহন্তক মাতিছিলোঁ গান গাবৰ কাৰণে। খগেন মহন্ত, অৰ্চনা মহন্ত গৈছিল সেইখন স্কুলৰ বিষ্ণু ৰাভা দিৱসত গান গাবৰ কাৰণে। আৰু গীটাৰ বাদক আছিলে আমাৰ হায়দৰদা, হায়দৰদা তেতিয়া গৈছিলে তালৈকে, ৰমেন দাও গৈছিলে তালৈকে। আৰু মাতিছিলোঁ সেই সময়ত অসমৰ লোকসংগীতৰ, বিশেষকৈ কামৰূপী লোকসংগীতৰ একচত্ৰী সম্ৰাটৰ দৰে ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকক মাতিছিলোঁ গান গাবৰ কাৰণে সেইখন বিষ্ণু ৰাভা দিৱসত 31 জানুৱাৰী দিনাখন তেওঁলোক গৈছিলে। পাপন তিতা কলাত একেবাৰে সৰু সেই চেপ্টাৰটো এইবোৰ কথা মনত পৰিলে মানে এনেকুৱা লাগে যেন সাংস্কৃতিক জগতখনৰ যিসকল পুৰুধা ব্যক্তি সেই ব্যক্তিসকলক লোক পোৱাৰ যিটো সান্নিধ্য পোৱাৰ যিটো সৌভাগ্য সেইটোক লৈ মই অন্ততঃ নিজেই ফিল কৰোঁ যে এটা মই সঁচাকৈয়ে সৌভাগ্যৱান।

0: মুকুল ৰাভাৰ শৈক্ষিক জীৱন মসৃণ নাছিল। পিউত পঢ়ি থাকোঁতে মুকুল ৰাভাই এবছৰ চুতুমাটিয়াৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল। স্নাতক মহলাত পঢ়ি থাকোঁতেই বিষ্ণু প্ৰসাদ ৰাভা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰিছিল মুকুল ৰাভাই। প্ৰধান শিক্ষক হোৱাৰ পাছতে তেওঁ স্কুলত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিৱস পাতিছিল। এই সন্দৰ্ভত আলাপনৰ এগৰাজীৰ শিল্পী মুকুল ৰাভাই
1: কয়, মই তাত বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ, যিহেতু বিষ্ণু ৰাভাৰ মেমৰিয়েল স্কুলত নামাকৰণ কৰা হ'ল আৰু তিলক দাসৰ নিচিনা এগৰাকী স্কুল উপ পৰিদৰ্শকে নামাকৰণ কৰি আহিছে, আৰু বিষ্ণু ৰাভাৰ বিষয়ে দেউতাৰ মুখেৰে আমি সৰুৰে পৰাই শুনি

0: বিষ্ণুপ্ৰসাদ ৰাভা এম ই স্কুলৰ প্ৰধান শিক্ষক হৈ থকা সময়ৰ কথা। বাতৰি কাকতত ওলাইছিল এটা বিজ্ঞাপন, সেই বিজ্ঞাপনেই আছিল মুকুল ৰাভাৰ জীৱনৰ টাৰ্ণিং পইণ্ট। শিক্ষকৰ চাকৰি এৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ত যোগদান কৰিছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়,
1: তাৰমানে 84ত মই যেতিয়া স্কুলত থাকোঁ, মই খুব পেপাৰ পঢ়িছিলোঁ তেতিয়া, আৰু আলোচনী পঢ়িছিলোঁ। খুব মানে এটা নিচা আৰু, পেপাৰখন বাতৰি পঢ়িবই লাগিব। তো তাত প্ৰধান শিক্ষকৰ যেতিয়া কাম কৰোঁ, তেতিয়া চাইকেল মাৰোঁ, যেতিয়া স্কুটাৰ বা ভেহিকেল বুলি যোগাযোগৰ কোনো ব্যৱস্থা নাই বাহনৰ, চাইকেলখনেৰেই 10-12 কিলোমিটাৰ চাইকেল মাৰোঁ স্কুলৰ পিছত। বাতৰি কাকতত এটা এডভাৰটাইজমেণ্ট পালোঁ যে ডাইৰেক্টৰটো কালচাৰেল এফেয়াৰ্ছত, মানে কালচাৰেল অফিচাৰ 4টা পোষ্ট নতুনকৈ ক্ৰিয়েট কৰিছে। কালচাৰেল চেণ্টাৰ হ'ব বৰপেটা, মাজুলী, বৰদোৱা আৰু তামোলপুৰ। এই 4খন ডিষ্ট্ৰিক্টত 4টা কালচাৰেল চেণ্টাৰ নতুনকৈ ব্ৰাঞ্চ অ'পেন কৰিব আণ্ডাৰ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ। তো 4জন বিষয়াৰ কাৰণে এটা পেপাৰত বিজ্ঞাপন দিলে। তো সেই বিজ্ঞাপন পাই পেলাই মই এপ্লাই কৰিলোঁ, মানে ডাকযোগে। সেই সময়ত গাঁৱত মোৰ পোষ্ট অফিচ আছিলে, তো ডাকযোগে এপ্লাই কৰিলোঁ। অৱশেষত মই কল লেটাৰ পালোঁ, ডাকযোগেই পাইছোঁ। ডাকযোগে কল লেটাৰ পোৱাৰ পিছত দেখিলোঁ যে কালচাৰেল অফিচাৰৰ পোষ্টত যদি কিবাকৈ যদি ভাগ্যত হয় আৰু, মাষ্টৰীটো কৰিলোঁ 9 বছৰ কৰিয়েই আছোঁ, আৰু মায়ে ৰান্ধি দিয়া ভাত খাই পেলাই স্কুলত চাকৰি কৰিছোঁ, প্ৰভিঞ্চিয়েলাইজ স্কুল। এপ্লাই কৰাৰ পিছত ইণ্টাৰভিউত মাতিলে, ইণ্টাৰভিউত গুৱাহাটীত হৈছে, ৰবীন্দ্ৰ ভৱনত হৈছে। গতিকে মই ইণ্টাৰভিউলৈ আহিলোঁ, ভাইবা হৈছে যেতিয়া। তেতিয়া তেওঁলোকে এডভাৰটাইজমেণ্ট 3F-ত ল'ব, আৰু 3F-ত লোৱাৰ পিছত ৰেগুলাৰাইজ কৰিব, আৰু তেতিয়া আমি APSC দিব লাগিব। কণ্ডিশ্যনটো তেনেকুৱা আছিল আৰু। তো মই পৰীক্ষা দিবলৈ আহিলোঁ, 350 কেণ্ডিডেট, 4টা পোষ্ট, ৰবীন্দ্ৰ ভৱনত হৈছে ইণ্টাৰভিউ। আমাক মানে অডিটৰিয়ামত বহুৱাই ৰাখিছে, ওপৰত ডাইৰেক্টৰ ৰুমত হৈছে মানে ভাইবা, মৌখিক পৰীক্ষা
2: ৰিটেন হোৱা নাই।
1: তো 350 কেণ্ডিডেট সমগ্ৰ অসমৰ পৰা আহিছে, 4টা পোষ্ট। মই ভাবিছোঁ যে ইণ্টাৰভিউটো দিওঁ, পালেও নাপালেও নাই। তো ইণ্টাৰভিউত যেতিয়া বহিবলৈ গ'লোঁ, মাতিলে, দেখিলোঁ ইণ্টাৰভিউত থকা সেই বিশেষজ্ঞসকলৰ ভিতৰত দেখিছোঁ পুৰুষোত্তম দাস, বীৰেণ দত্ত ছাৰ, আৰ্ট কলেজৰ প্ৰিন্সিপাল শোভা ব্ৰহ্ম, প্ৰদীপ চলিহা, আৰু দুজনমানৰ নাম মই পাহৰিলোঁ। সেইসকল বিশেষজ্ঞ হিচাপে পৰীক্ষা বৰ্ডৰ পৰীক্ষা যিটো ল'ব, তেওঁলোকে যিখিনি কথা পাতিব, তো সাধাৰণ মানুহৰ দৃষ্টিত এটা মানে মনত সন্দেহ হয় যে কি প্ৰশ্ন ধৰিব। তো সেই পৰীক্ষাত মই যিখিনি ক'বলগীয়া কথা মই উত্তৰ দি গ'লোঁ। তাৰপিছত যোৱাৰ পিছত ভাবিছোঁ যে হ'লেও হ'ব, নহ'লেও নাই, কাৰণ এটা ফুল ফেজত মই স্কুলত চাকৰি কৰি আছোঁ আৰু, দেখা গ'ল। যিদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰিছিলে, অক্টোবৰ 30 নে 31 তাৰিখত, ঠিক সঠিক মনত নাই, সেইদিনাখন গাঁৱৰ পোষ্টমেনে এখন খাকি নীলাপ লৈ পেলাই মোৰ ঘৰলৈ আহিছে। তো চিঠিখন চালোঁ, চাই পেলাই মই খুলি চালোঁ, দেখিলোঁ যে সেইখন ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ পৰা এখন এপইণ্টমেণ্ট লেটাৰ। চিঠিখন পোৱাৰ পিছত মই দেউতাক ক'বলৈ সাহস কৰা নাই, কাৰণ মই ঘৰত মায়ে ৰান্ধি দিয়া ভাত খাই পেলাই স্কুলখন

0: স্কুলখনত চাকৰি কৰি আছোঁ প্ৰধান শিক্ষকৰ দায়িত্বত, আৰু ইতিমধ্যে স্কুলখনৰ যথেষ্টখিনি মই যৎপৰনাস্তিৰ চেষ্টা কৰিছোঁ কেনেকৈ সেই গাঁওখনৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক অলপ কি ধৰণে আগবঢ়াই লৈ যাব পাৰি। নিজে গঢ় দিয়াৰ নিচিনা হৈছে, 9 বছৰে স্কেল দিছিলে, গ্ৰেজুৱেট স্কেল দিছিলে তেতিয়া। মই গ্ৰেজুৱেট স্কুলতে কাম কৰি আছোঁ, তো বহুত চিন্তা কৰি মই 3 দিনমান এপইণ্টমেণ্ট লেটাৰৰ কথা মই দেউতাক কোৱা নাছিলোঁ। দেউতাই অনুমান কৰিছে যে কিবা এখন যিখন খাকী ৰঙৰ চিঠি আহিছে নিশ্চয় গভৰ্ণমেণ্টৰ চিঠিয়ে হ'ব, কাৰণ দেউতাই গভৰ্ণমেণ্টৰ চাকৰি কৰা মানুহ কথাটো গম পায়। মোক সুধিলে যে চিঠিখন কিহৰ, মোৰ দেউতাই যে এখন এপইণ্টমেণ্ট লেটাৰ বোলে ক'ত, যে কালচাৰেল এফেয়াৰ্ছৰ, যে কালচাৰেল অফিচাৰৰ কাৰণে যিটো আমি ইণ্টাৰভিউ দিছিলোঁ, ইণ্টাৰভিউ দিয়াৰ কথাও দেউতাই কিন্তু জনা নাছিলে। মই ক'লোঁ যে এইটো এটা, দেউতাক ক'লে নাযাওঁ নেকি জইন কৰিবলৈ, বোলে কিয়, তো এইখন স্কুল এৰি পেলাই ইমান ইমান দিন ইমানো সময় কামেই কৰিলোঁ একেটা স্কেল, গতিকে আকৌ মই গুৱাহাটীত থাকিব লাগিব, নিজা খৰচত খাব লাগিব, ৰান্ধি বাঢ়ি খাব লাগিব, আকৌ মই ক'ত যাব লাগিব, কি কথা কি বতৰা। দেউতাক ক'লে নহয় তই এবাৰ জইন কৰ, যোগদান কৰি চোৱা, যদি ভাল লাগে কৰিবা, নকৰিলে তুমি আকৌ ঘূৰি আহিবা, মই এবাৰ তেতিয়াহ'লে ছুটি ল'ব লাগিব। তেতিয়া মই নেক্সট দিনাখনে গ'লোঁ ডেপুটি ইন্সপেক্টৰ স্কুলছলৈকে, তেতিয়া ক'লোঁ যে মই এনেকুৱা এটা চাকৰি মই পালোঁ, মই কি কৰিম এতিয়া কওক। গোটেই ইন্সপেক্টৰ স্কুলৰ ল'ৰা ছোৱালী, মই কি কয়, যিখিনি ষ্টাফ আছে, চবেই ভাল পালে। যিহেতু এতিয়া নতুন মানে গোৱালপাৰা জিলাখনত এটা ৰেকৰ্ড হ'ল আমাৰ হেডমাষ্টৰসকলৰ বয়স যেতিয়া কিমান, আৰু মোক তাত জোকাইছিলে যে ইয়ংগেষ্ট হেডমাষ্টৰ বুলি পেলাই, সেই সময়ত 22 বছৰ বয়সত মই হেডমাষ্টৰ। গতিকে আপুনি যাওক, আপোনাক আমি ছুটি দিম, মানে উইদাউট চেলাৰী মোক ছুটি দিলে তেওঁলোকে। মই 2 বছৰ ছুটি লৈছোঁ, ছমাহকৈ। তাৰপিছত কালচাৰেল এফেয়াৰ্ছৰ এৰিব নোৱাৰিলোঁ, 2 বছৰৰ পিছত মই ৰিজিগনেশ্যন দি পেলাই কালচাৰেল এফেয়াৰ্ছৰ সাংস্কৃতিক বিষয়ে থাকিলোঁ। অৱশেষত মই সেইধৰণে ডেপুটি ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ্ড কৰিলোঁ 2015ৰ 31 ডিচেম্বৰত।
1: আপুনি বিয়া কেতিয়া পাতিলে?
0: বিয়া মই 1992ত পাতিছোঁ, জাহ্নৱী ব্ৰহ্ম ৰাভা মানে বড়ো কমিউনিটিৰ ছোৱালী মই বিয়া পাতিলোঁ।
2: আলাপ অনুৰাগ, অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ দ্বিতীয় খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰৰে একেটা সময়তে।